আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল মীনা চৌধুৰীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, জ্যোতিকা কলিকাৰ কণ্ঠৰ লোকগীত, প্ৰীতিশ্ৰী নাথ আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়াগীত, সংগীতা বৰঠাকুৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু অনিন্দিতা পালৰ কণ্ঠৰ ভজনেৰে।

0: মেলি, তলৰ মাটি খামোচ মাৰি ধৰি অটলভাৱে থাকে। ঈশ্বৰৰ সাধনাটো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজন নহয়। ইয়াত সাধনাৰ আৱশ্যক। ধৈৰ্য সহিষ্ণুতা নহলে কোনো বিশেষ সাধনা নহয়। ঈশ্বৰৰ সাধনাটো এইবিলাক গুণ নহলে কেনেকৈ হ'ব? অন্য সাধনাতকৈতো ঈশ্বৰ সাধনা সহজ নহয়। শ্লোকত কোৱা হৈছে, অমানিনা মানদেন, নিজে মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা, কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে, তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাৱ আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান যশ ধন পদ গৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হলেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিকভাৱে নহয় অন্তৰেৰে সৈতে সন্মান কৰিব পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি কনকলাল বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছোঁ অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল ৰাগ অহিৰ ভৈৰৱ।

ইমান পৰে শ্ৰোতাসকলে অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল শুনিলে। ৰাগ আছিল অহিৰ ভৈৰৱ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ চয়নিকা মজুমদাৰৰ কণ্ঠৰ বৰগীত। শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত এই বৰগীতটি।

আপোনালোকে বৰগীত শুনিছে চয়নিকা মজুমদাৰৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনো আহক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

শ্ৰোতাসকলে চয়নিকা মজুমদাৰৰ কণ্ঠৰ দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

व्याकरण में विशेष्य और विशेषण का प्रयोग। निहा 10 बजात अखिल भारतीय संगीतानुष्ठान शिल्पी विद्वांस सालेम के श्रीनिवासन मृदंगम लय भिन्नसम वादन आरु शिल्पी विद्वान चिन्न भेंकट सुबाईहर ताभिल वादन शुनबले पाव। निशा 9:30 आलाप अनुराग अनुष्ठान विशिष्ट शिल्पी पखिला लेकथेपिर सहिते हुआ साक्षात्कार तृतीय खंड शुनबले पाव। रचना और प्रयोजना अजय कुमार बरार। निशा 8:02 दृष्टिपात। दिनर 1:10 और सन्ध्या 7:45 इभाप्रीति शर्मार कंठर आधुनिक गीत प्रसारित हब। सन्ध्या 6:40 नंदा नेगिर कंठर रवींद्र संगीत शुनबले पाव। दिनर 12:15 आमार जुबानी पड़ा अनुष्ठान एखनी प्रामाण्य आलेख सुधाकण्ठ सौरभ आगढ़ भार्गव कलिता और झरणा भराले प्रयोजना इंद्रजित दासर। दिनर 11:30 कृत्रिम बुद्धिमत्तार विषय एखनी विज्ञान धारावाहिक समागत समय 19 खंड शुनबले पाव। रचना মনীষা শর্মার, প্রযোজনা প্রবাল কুমার শর্মা আর অশোক ভট্টাচার্যর। পুয়া 10:30 ভূপেন হাজরিকার জন্ম শতবর্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমার প্রাণর ভূপেন হাজরিকা। পরিকল্পনা পরিবেশন আর প্রযোজনা ঋতুপর্ণ দাসর। পুয়া 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য মোহনীয়া শরতৰ প্ৰথম খণ্ড শুনিবলৈ পাব। রচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ 19 খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত খগেন মহন্ত মৃদুলা দাস মিহির বরদলৈ কৃষ্ণা লহকর আর জ্যোতিষ ভট্টাচার্যর কণ্ঠর গীত শুনবলে পাব। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আর সন্ধ্যা 7:00 নিয়োগ বাতরি। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 9:15 জিলাৰ ৰেহৰূপ। পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 11:05 পৰাগমালা লাইভ। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব। ৰাগ সুত সাৰং। দিনৰ 1:50 সুধা কণ্ঠৰ গীত অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 7:05 বৃন্দগান। 7:20 আৰু 8:30 আধুনিক গীতৰ অনুষ্ঠান। 7:35 পূবালীৰ

সুৰ অনুষ্ঠানত জলেশ্বৰ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা ৯ বজাত চিত্ৰগীত। অনুষ্ঠান পৰিচিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: অসমত গণিত চৰ্চাৰ ইতিহাস। শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখন পদ্ধতি অখ্যাত ভাৰতীয় গণিতজ্ঞৰ সুবিখ্যাত কীৰ্তি। স্থানীয় মানৰ সহায়ত সংখ্যা লিখা এই পদ্ধতি আজি বিশ্বৰ সৰ্বত্ৰ প্ৰচলিত। এই পদ্ধতি ইমান সহজ সৰল আৰু ইয়াৰ লগত সৰুৰে পৰা আমি ইমানেই অভ্যস্ত যে ইয়াৰ আৱিষ্কাৰৰ বাবে যি বিপুল শ্ৰম আৰু সাধনাৰ প্ৰয়োজন হৈছিল তাক আমি শতকাই ভাবিবলৈ টান পাওঁ। নাপোলেঅঁৰ সমসাময়িক ফ্ৰান্সৰ গণিতজ্ঞ দাৰ্শনিক পিয়েৰ ছাইমন দ্য লাপ্লাছে এই সংখ্যা লিখন পদ্ধতিৰ বিষয়ে সোণসেৰীয়া মন্তব্য কৰিছে। তেওঁ কৈছে, আমি এই কৃতিত্বক তেতিয়া বেছিকৈ প্ৰশংসা কৰোঁ যেতিয়া আমাৰ মনত পৰে যে আৰ্কিমিডিছ আৰু এপলোনিয়াছৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰো ই হাত সাৰি গ'ল। এয়া লাপ্লাছৰ বক্তব্য। শুল্ব সূত্ৰসমূহত জ্যামিতিৰ চৰ্চা হৈছিল। শুল্ব শব্দৰ অভিধানিক অৰ্থ হৈছে জৰী। জৰীৰ সহায়ত জ্যামিতীয় চিত্ৰসমূহ অংকন কৰা হৈছিল। বোধায়ন, কাত্যায়ন, আপস্তম্ভ, মানৱ আদি প্ৰখ্যাত শুল্ব সূত্ৰাকাৰ। এওঁলোক আটাইয়ে খ্ৰীষ্টজন্মৰ বহু আগৰ। পাইথাগোৰাছৰ উপপাদ্য নামে জ্যামিতিৰ পাঠ্যপুথিত এটা উপপাদ্য আছে। পিছে পাইথাগোৰাছৰ বহু আগেয়ে শুল্ব সূত্ৰাকাৰসকলে সেই সময়তো এই উপপাদ্য হৃদয়ংগম কৰিছিল। সেয়েহে ভাৰতীয় গণিতৰ ইতিহাস সম্পৰ্কে বহুল চৰ্চা কৰা ডক্টৰ বিভূতিভূষণ দত্তই এই উপপাদ্যটোক সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সম্পৰ্কীয় উপপাদ্য বুলিহে কোৱাটো যুগুত বুলি মন্তব্য কৰিছে। বাকচালি গাঁৱত আৱিষ্কৃত হোৱা গণিত বিষয়ক পাণ্ডুলিপিয়ে, যিখন পাণ্ডুলিপি বাকচালি পাণ্ডুলিপি বুলি জনা যায়, এই পাণ্ডুলিপিয়ে অতীজৰ ভাৰতত হোৱা উচ্চস্তৰৰ গাণিতিক চিন্তাৰ পৰিচয় দিয়ে।

পুৰণি গণিত সম্পৰ্কীয় বহুকেইখন পুথিৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। তেনে এখন হ'ল জ্যোতিষ চূড়ামণি। জ্যোতিষ চূড়ামণি জনৈক চূড়ামণিৰ ৰচনা। ই পাটিগণিত আৰু মাটিকালি সম্পৰ্কীয় পুথি। এইখনৰ ৰচনাকাল জনা নাযায়। অৱশ্যে ইয়াত বকুল কায়স্থৰ উল্লেখ আছে, সেয়ে ইয়াৰ ৰচনাকাল 1356ৰ পাছত বুলি অনুমান কৰিব পাৰি। কবিৰত্ন দ্বিজৰ লীলাৱতী কথা পাটিগণিত সম্পৰ্কীয় পুথি, এইখনৰো ৰচনাকাল জনা নাযায়। লীলাৱতী সম্পৰ্কে বহু কাহিনী জড়িত আছে। ভাস্কৰাচাৰ্যৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল সিদ্ধান্ত শিৰোমণি। ই চাৰিটা খণ্ডত বিভক্ত, লীলাৱতী, বীজগণিত, গোলাধ্যায় আৰু গ্ৰহগণিত। লীলাৱতীত মূলতঃ পাটিগণিতৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। মোগল সম্ৰাট আকবৰৰ নিৰ্দেশক্ৰমে ফৌজীয়ে লীলাৱতী পাৰ্চীলৈ অনুবাদ কৰে 1587 খ্ৰীষ্টাব্দত। ইয়াতেই লীলাৱতীৰ আঁৰৰ বহু চৰ্চিত কাহিনী এটা আছে। কথিত আছে যে লীলাৱতী হ'ল ভাস্কৰাচাৰ্যৰ জীয়ৰী। লীলাৱতীয়ে অকালতে বৈধব্য ব্ৰত গ্ৰহণ কৰিবলগীয়া হোৱাত শোকাবিষ্ট পিতৃয়ে মনৰ বেজাৰ সহিব নোৱাৰি জীয়কৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ সিদ্ধান্ত শিৰোমণিৰ পাটিগণিত অধ্যায়টোৰ নামকৰণ কৰিলে লীলাৱতী বুলি। লীলাৱতী লীলাৱতীৰ ৰচনা বুলিয়ে কোনো কোনোৱে ক'বলৈ বিচাৰে। হাৰুণ চন্দ্ৰ বেনাৰ্জীৰ টীকা সম্বলিত কলব্ৰুকৰ লীলাৱতীৰ ইংৰাজী অনুবাদত লীলাৱতীক ভাস্কৰাচাৰ্যৰ বিৰচিত হিন্দু গণিতৰ প্ৰামাণ্য গ্ৰন্থ বুলি স্পষ্টকৈ কোৱা হৈছে। লীলাৱতীৰ সৈতে কোঁচ ৰজা দুৰ্গাচৰণ বৰকাইঠৰ নামটো সাঙুৰ খাই আছে। উল্লেখযোগ্য যে কোঁচ ৰজা দুৰ্গাচৰণ বৰকাইঠে আহোম ৰজা চুখাম্ফা খুৰা ৰজালৈ পঠোৱা পত্ৰৰ আন্ধাৰত পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু যাৰ বাবে তেওঁক মানিকচন্দ্ৰ উপাধি দিয়া হৈছিল। সেই দুৰ্গাচৰণে বংগৰ পৰা লীলাৱতী অসমলৈ আনিছিল। ভাস্বতী এখন জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সংস্কৃত পুথিৰ অনুবাদ। তাহানিতেই আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে বকুল কায়স্থৰ পুথিখন দুভাগত ভাগ কৰি প্ৰকাশ কৰিছিল। 1925 চনত অন্যান্য পুথিৰ লগতে কিতাপত মঞ্জুৰীৰ ইংৰাজী অনুবাদ উলিওৱাৰ কথা ভবা হৈছিল আৰু গুণগোবিন্দ দত্ত MA আৰু BL দেৱক এই দায়িত্ব দিয়া হৈছিল। মত কৰোঁ এই আঁচনি বাস্তৱত ৰূপায়িত নহয়। 20 শতিকাৰ শেষভাগত গণিত বিজ্ঞানৰ যি বিস্ফোৰণ হৈছে তাৰ পটভূমিত এই পুথিসমূহৰ গাণিতিক মূল্য বিশেষ নাই বুলিয়েই ধাৰণা হয়। কিন্তু ইয়াৰ ঐতিহাসিক মূল্য কোনো গুণে কম নহয়। সেয়েহে এই পুথিসমূহৰ টীকা টিপ্পনী ব্যাখ্যাসহ আধুনিক ৰীতিৰে সম্পাদনা কৰি ইয়াৰ মুদ্ৰিত ৰূপ উলিয়ালে গণিতৰ ইতিহাসৰ বহু কথা জানিব পৰা যাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ

পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিঅ'ৰ বুলনিৰ বিষয় হৃদৰোগ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নতুন দিল্লীত অনুষ্ঠিত একাদশ কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত ঘোষণা কৰা কোৱাড এট চি শ্বিপ অবজাৰ্ভাৰ মিছনক ভাৰতে আদৰণি জনাইছে। ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে পাঠ্যভিত্তিক আলোচনাৰ প্ৰয়োজন বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে। জল সুৰক্ষা জনসাধাৰণ চৰকাৰ আৰু উদ্যোগৰ লগতে অংশীদাৰসকলৰ সমূহীয়া দায়িত্ব বুলি জলশক্তি মন্ত্ৰী চি আৰ পাটিলে মন্তব্য কৰিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বাণিজ্যৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদেশিক নীতি বিষয়ক আলোচনাৰে তিনিদিনীয়া ৱাশ্বিংটন ভ্ৰমণ সামৰিছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। এতিয়া বিতং বাতৰি। চলিত বৰ্ষৰ 26 মে'ত নতুন দিল্লীত অনুষ্ঠিত একাদশ কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত ঘোষণা কৰা কোৱাড এট চি শ্বিপ অবজাৰ্ভাৰ মিছনক ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ বাৰ্তাত প্ৰকাশ কৰিছে যে ভাৰতীয় উপকূলৰক্ষী জাহাজ চৌনাকে 4খন কোৱাড দেশৰ সাগৰীয় আৰোহীক লৈ চেন্নাইৰ পৰা যাত্ৰা কৰিছে। এই অভিযানে সামুদ্ৰিক সহযোগিতা আৰু আন্তঃকাৰ্যকৰিতাক শক্তিশালী কৰাৰ লগতে কোৱাডৰ মুক্ত আৰু মুকলি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভাগ বতৰাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ইফালে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে ই কোৱাড দেশসমূহ ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ মাজত সামুদ্ৰিক সহযোগিতা আৰু

আন্তঃ কাৰ্যক্ষমতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে চিহ্নিত কৰিছে। ভাৰত আৰু জাপানৰ পৰা দুজনকৈ বিষয়া আৰু অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ এজনকৈ বিষয়াৰে মুঠ ছজন সামুদ্ৰিক পৰ্যবেক্ষকে জাহাজৰ কাৰ্যকলাপ আৰু পেছাদাৰী বিনিময়ত অংশগ্ৰহণ কৰিবলৈ চৌনাকেৰে অভিযান চলায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে পাঠ্যভিত্তিক আলোচনাৰ প্ৰয়োজন, অন্যথা এই আলোচনা কৰাটো কেৱল সময়ক্ৰয় আৰু প্ৰক্ৰিয়াত পলম হোৱাৰ সমান হ'ব বুলি সকীয়াই দিয়ে। মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ৰাষ্ট্ৰসংঘত পলমকৈ হোৱা গাঁথনিগত পৰিৱৰ্তনক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্বব্যাপী হতাশাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিৰোধীসকলে প্ৰতিষ্ঠানটোক সমৰ্থন কৰাতকৈ কেৱল শোষণহে কৰাৰ ইংগিত বহন কৰিছে। নিউয়ৰ্কত অনুষ্ঠিত 81 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ আঁৰত ৰোপছাৰ্ছ এণ্ড ৰেম্পছাৰ্ছ বিল্ডিং ব্ৰিজেছ ফৰ আ চেঞ্জিং ৱৰ্ল্ড শীৰ্ষক মন্ত্ৰীসভাৰ অধিৱেশনত মন্ত্ৰী ডঃ

0: প্ৰদান কৰাতকৈ কেৱল শোষণহে কৰাৰ ইংগিত বহন কৰিছে। নিউয়ৰ্কত অনুষ্ঠিত 81 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ আঁৰত ৰূপচাৰ্ছ এণ্ড ৰেমছৱাৰ্ছ বিল্ডিং ব্ৰিজেছ ফৰ আ চেঞ্জিং ৱৰ্ল্ড শীৰ্ষক মন্ত্ৰীসভাৰ অধিৱেশনত মন্ত্ৰী ডঃ জয়শংকৰে এই মন্তব্য কৰে। প্ৰতিষ্ঠানিক অগ্ৰগতি স্থবিৰ কৰি ৰখা প্ৰক্ৰিয়াগত বাধাসমূহৰ সৈতে মোকাবিলা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিষ্ঠানিক ৰূপান্তৰৰ সামূহিক ইচ্ছা বৰ্তমান প্ৰবল হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ গাঁথনিগত সংস্কাৰৰ আহ্বানৰ সপক্ষে মত পোষণ কৰি ডঃ জয়শংকৰে কয় যে এই দাবী প্ৰতিষ্ঠানটো শক্তিশালী কৰাৰ ইচ্ছাৰ পৰাই উদ্ভৱ হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘই নিজক সলনি অথবা সংস্কাৰ কৰি আজিৰ বিশ্বৰ বাস্তৱতাক ভালদৰে প্ৰতিফলিত কৰিব লাগিব বুলি উদ্ভৱ হোৱা অনুভৱ ক্ৰমাৎ বৃদ্ধি পাইছে। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ লগতে জামাইকা, ছুৰিনাম আৰু ঘানাৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ভাৰতে দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ পোষকতা কৰি আহিছে। জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কৈছে যে জল সুৰক্ষা হৈছে জনসাধাৰণ, চৰকাৰ আৰু উদ্যোগৰ লগতে অংশীদাৰসকলৰ সমূহীয়া দায়িত্ব। নতুন দিল্লীত কালি নৱম আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহৰ সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীপাটিলে জল সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে বিভিন্ন দেশ আৰু প্ৰতিষ্ঠানসমূহৰ মাজৰ সহযোগিতাৰ জৰিয়তেহে পানীৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব পৰা যায়। তেওঁ লগতে এই খণ্ডত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনৰ সুফলসমূহৰ যাতে তৃণমূল পৰ্যায়লৈ লৈ যাব পৰা যায় সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছন, নমামি গংগে, গ্ৰামীণ স্বচ্ছ ভাৰত অভিযান আৰু জল সঞ্চয় জনভাগিদাৰী আদিৰ দৰে উদ্যমসমূহৰ ৰূপায়ণত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে আহ্বান জনায়। শ্ৰীপাটিলে কয় যে পাঁচদিনীয়া এই কাৰ্যসূচীয়ে এই খণ্ডৰ সমস্যাসমূহৰ সমাধানৰ লগতে অভিজ্ঞতাৰ আদান প্ৰদানৰ এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰিছে।
1: आज जलवायु परिवर्तन के कारण कहीं बाढ़ की चुनौती बढ़ रही है, कहीं सूखे और पानी की कमी का दबाव हो, ऐसे समय में हमें जल प्रबंधन को केवल आज की आवश्यकता नहीं बल्कि आने वाली पीढ़ियों की सुरक्षा से जोड़कर देखना होगा।
0: অনুষ্ঠানত অংশগ্ৰহণ কৰি জলশক্তি ৰাজ্যমন্ত্ৰী ভি সুমান্নাই কয় যে জল সুৰক্ষাই প্ৰতিটো পৰিয়াললৈ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য খোৱাপানী যোগানৰ লগতে অব্যৱহাৰযোগ্য পানীৰ সঠিক ব্যৱস্থাপনা সুনিশ্চিত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জলজীৱন অভিযানে গ্ৰাম্য ভাৰতলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। জলশক্তি ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধাৰীয়ে কয় যে বিকশিত ভাৰতৰ বাবে দক্ষ, নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত জল ব্যৱস্থাৰ অত্যন্ত প্ৰয়োজন। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে উপকূল, লোহিত সাগৰ আৰু কৃষ্ণসাগৰত বাণিজ্যিক জাহাজ আৰু নাৱিকৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি কয় যে এই আক্ৰমণ এতিয়া ব্যতিক্ৰমী নহয়। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সময়ত জাহাজ আৰু নাৱিকৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় বন্ধু ৰাষ্ট্ৰগোটৰ উদ্বোধনী বৈঠকত ভাষণ দি ডঃ জয়শংকৰে এইদৰে কয়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে জাহাজ আৰু নাৱিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি অধিক দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰত আৰু লাইবেৰিয়াই গ্ৰহণ কৰা এটা নতুন পদক্ষেপৰ কথাও ঘোষণা কৰে। নাৱিকৰ এটা প্ৰধান উৎস ভাৰত আৰু বিশ্বৰ সৰ্ববৃহৎ জাহাজ পঞ্জীয়ক লাইবেৰিয়াই সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা শক্তিশালী কৰাৰ বাবে একত্ৰিত হোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষা বৃদ্ধিৰ বাবে পৰামৰ্শমূলক কাঠামো স্থাপন কৰা আৰু এই বিষয়ক আলোচনাত মূল অংশীদাৰসকলে প্ৰাধান্য লাভ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বাণিজ্যৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদেশিক নীতি বিষয়ক আলোচনাৰে তিনিদিনীয়া ৱাশ্বিংটন ভ্ৰমণ সামৰিছে। অৱশ্যে এই ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজত নতুনকৈ কোনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱা নাই। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা আলোচনাত সকলোৰে বাবে যথেষ্ট ফলপ্ৰসূ আছিল। চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষটো শেষ হোৱাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আৰু দুবাৰ সাক্ষাৎ কৰিব, যাৰ জৰিয়তে বৃহৎ অৰ্থনীতিৰ দুয়োখন দেশৰ নেতাসকলৰ মাজৰ পোনপটীয়া আলোচনাৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাব। বিশেষকৈ বাণিজ্যৰ ক্ষেত্ৰত এই ভ্ৰমণ অধিক ফলপ্ৰসূ আছিল আৰু দেশ দুখনৰ মাজৰ বাণিজ্যিক বিবাদৰ সাময়িক বিৰতি আৰু দুমাহলৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ

0: জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণীৰ দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত মহিলা দলে নেপালক 48-24 পইণ্টৰ ব্যৱধানত আৰু পুৰুষ দলে থাইলেণ্ডক 66-28 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে মহিলাৰ শ্বটপুটত আজি মনপ্ৰীত কৌৰে ব্ৰঞ্জৰ পদক জয় কৰে। এই জয়ৰ সুবাদত মনপ্ৰীত এছিয়াত শ্বটপুট পদক জয় কৰা তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। প্ৰতিযোগিতাত আজি পুৰুষৰ 10,000 মিটাৰ দৌৰত গুলবীৰ সিঙে ৰূপৰ পদক জয় কৰে। মহিলাৰ পলভল্টত বাৰানিকা ইলাংগুৱানে ব্ৰঞ্জৰ পদক জয় কৰি এছিয়ান গেমছৰ এই শিতানত দেশৰ হৈ প্ৰথম পদক জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। ইপিনে প্ৰতিযোগিতাত ভাৰতৰ স্কোৱাচ খেলুৱৈসকলে 3টা পদক নিশ্চিত কৰিছে। জ্যোৎস্না চিনাপ্পা আৰু ৱেলাভান চেন্থিল কুমাৰে মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অনাহত সিং আৰু অভয় সিঙে স্কোৱাচৰ ছিংগলছৰ অন্তিম চাৰিত প্ৰৱেশ কৰিছে। মিক্সড টীম 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতৰ কমলজিৎ আৰু সুৰচি সিঙৰ যুটীয়ে স্বৰ্ণ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে তেওঁলোকে কয় যে খেলুৱৈসকলৰ এই সাফল্যই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত একাদশ স্কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত ঘোষণা কৰা কোৱাডেড চিশ্বিপ অবজাৰ্ভাৰ মিছনক ভাৰতে আদৰণি জনাইছে। ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে পাঠ্যভিত্তিক আলোচনাৰ প্ৰয়োজন বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বাণিজ্যৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু বৈদেশিক নীতি বিষয়ৰ আলোচনাৰে 3-দিনীয়া ৱাশ্বিংটন ভ্ৰমণ সামৰিছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে লিউচিন্না বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পদ্মনাথ গোহাঁই বৰুৱাই কৈছিল, সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি, সাহিত্যই জাতীয়ত্বৰ প্ৰকৃত জীৱন, সাহিত্য অবিহনে কোনো জাতিৰ অস্তিত্ব ৰৈ যোৱাৰ সম্ভাৱনা নাই। প্ৰিয় শ্ৰোতা, কাব্য সাহিত্যৰ এক নতুন ধাৰা সৃষ্টিৰ এগৰাকী প্ৰধান প্ৰবক্তা কবি টি এছ ইলিয়টৰ আজি উপজা দিন। বিশ্বৰ সকলো আধুনিক কবিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা টি এছ ইলিয়টে কাব্য সাহিত্যত যুগান্তৰৰ সৃষ্টি কৰিছিল। যুদ্ধোত্তৰ যুগৰ অৱসাদ, সংশয় আৰু ক্লেদাক্ত জীৱন যন্ত্ৰণা প্ৰতিফলিত হৈছিল তেওঁৰ কবিতাত। নতুন চিন্তাধাৰাক ৰূপায়িত কৰাৰ বাবে তেওঁ নতুন আংগিক আৰু ৰচনাশৈলীৰ আশ্ৰয় গ্ৰহণ কৰে। কাব্যচিন্তাৰ ক্ষেত্ৰতো ইলিয়ট পূৰ্বসূৰীসকলতকৈ স্বতন্ত্ৰ আৰু মৌলিক আছিল। 1888 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা এইগৰাকী বিশ্ববিশ্ৰুত কবিয়ে 1909 চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত স্নাতক হয় আৰু তাৰ পিছৰ বছৰত স্নাতক

স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অক্সফৰ্ডৰ মাৰ্টন কলেজত অধ্যয়ন কৰিবলৈ লয়। ছাত্ৰ জীৱনতেই তেখেতে ইংৰাজীৰ উপৰিও গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মান ভাষাৰ সাহিত্যও অধ্যয়ন কৰে। এগৰাকী বিদগ্ধ কবিৰ কাব্যচিন্তা বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ এক নতুন কাব্যদৰ্শন গঢ়ি তোলাত সাফল্য লাভ কৰিছিল। দি ৱেষ্টলেণ্ড ইলিয়টৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বুলি স্বীকৃত হৈছে। নাট্যকাৰ আৰু সমালোচক হিচাপেও কৃতিত্ব লাভ কৰা টি এছ ইলিয়টে 1948 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে। ঊনৈশ শতিকাৰ বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ আজি জন্মদিন। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে তেখেতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বাংলা আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ। তেওঁ প্ৰথম বাংলা লিপি সংস্কাৰ কৰে। বাংলা গদ্যৰ প্ৰথম সাৰ্থক ৰূপকাৰ হিচাপে বিভূষিত বিদ্যাসাগৰে জনপ্ৰিয় শিশুপাঠ্য, বৰ্ণপৰিচয়সহ একাধিক পাঠ্যপুথি, সংস্কৃত ব্যাকৰণ গ্ৰন্থ ৰচনা কৰে। আনহাতে বিদ্যাসাগৰ এজন সমাজ সংস্কাৰক আছিল। বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ প্ৰচলন, বহুবিবাহ আৰু বাল্যবিবাহৰ দৰে সামাজিক অভিশাপসমূহ দূৰীকৰণৰ বাবে তেখেতৰ অক্লান্ত সংগ্ৰাম বৰ্তমানেও স্মৰণ কৰা হয়। এই পুৰুধা ব্যক্তিগৰাকী দেশৰ সাধাৰণ জনগণৰ ওচৰত দয়াৰ সাগৰ নামেৰে পৰিচিত আছিল। 1820 চনৰ 26 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে 1828 চনত বিদ্যালয়ৰ শিক্ষা সমাপ্ত হোৱাৰ পাছত 1841 চনত সংস্কৃত মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি সেই বছৰতেই 29 ডিচেম্বৰত ফৰ্ট উইলিয়াম কলেজত বাংলা বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিত হিচাপে নিয়োজিত হয়। 1850 চনত ফৰ্ট উইলিয়াম কলেজৰ কাম অব্যাহতি দি সংস্কৃত কলেজত সাহিত্যৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে। সংস্কৃত কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ লৈ তেওঁ বহুতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰে। পূৰ্বৰ ৰীতি সলাই ব্ৰাহ্মণ আৰু বৈদ্যৰ বাহিৰেও কায়স্থসকলকো সংস্কৃত কলেজত অধ্যয়নৰ সুযোগ দিয়ে। 1857 চনৰ 24 জানুৱাৰীত স্থাপিত হয় কলকাতা বিশ্ববিদ্যালয়। বিদ্যাসাগৰ বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম সদস্য তথা ফেলো হিচাপে মনোনীত হয়। সেই বছৰৰে নৱেম্বৰ ডিচেম্বৰ মাহত হুগলী জিলাত 7খন, বৰ্ধমান জিলাত 1খন বালিকা বিদ্যালয় স্থাপন কৰে। তাৰ পাছৰ বছৰ জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে হুগলীত আৰু 13খন, বৰ্ধমানত 10খন, মেদিনীপুৰত 3খন আৰু নদীয়াত 1খন বালিকা বিদ্যালয় স্থাপন কৰে। এইদৰে শিক্ষা তথা সামাজিক ক্ষেত্ৰখনত সংস্কাৰ সাধি সমাজখনক সামগ্ৰিকভাৱে আগুৱাই লৈ যোৱা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কেইবাখনো শিক্ষামূলক গ্ৰন্থ, বহুতো মৌলিক গ্ৰন্থ, অনুবাদ গ্ৰন্থৰ উপৰিও কেইবাখনো ইংৰাজী গ্ৰন্থও ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। এইগৰাকী শিক্ষাবিদ, সমাজ সংস্কাৰক, লেখক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱন অৱসান হয় 1891 চনৰ 29 জুলাই তাৰিখে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংকশাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ, লেখক ডক্টৰ দিলীপ কুমাৰ দত্তৰ আজি স্মৃতি দিৱস। 1937 চনৰ 30 এপ্ৰিল তাৰিখে যোৰহাটৰ তৰাজানত জন্মগ্ৰহণ কৰা দিলীপ কুমাৰ দত্তৰ পিতৃৰ নাম হ'ল ফণীধৰ দত্ত আৰু মাতৃ আছিল ৰত্নেশ্বৰী দত্ত। গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, মানিকচন্দ্ৰ বৰুৱা এম ই স্কুল আৰু কটন কলেজিয়েটত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত দিলীপ কুমাৰ দত্তই 1958 চনত কটন কলেজৰ পৰা গণিত বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD ডিগ্ৰী লাভ কৰে। তেওঁৱেই হৈছে ব্ৰিটিছ চৰকাৰৰ কমনৱেলথ ফেলোশ্বিপ পোৱা প্ৰথমজন অসমীয়া ছাত্ৰ। প্ৰথমতে ডক্টৰ দিলীপ কুমাৰ দত্তই ইংলেণ্ডৰ ছাউদাম্পটন বিশ্ববিদ্যালয় আৰু কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু সন্মানীয় প্ৰবক্তাৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেতে গণিতজ্ঞ হিচাপে দেশৰ বাহিৰেও ৰোমানিয়া, ফিনলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া আদি দেশতো বক্তৃতা প্ৰদান কৰিছে। সমান্তৰালভাৱে তেখেতৰ অসমীয়া সাহিত্য সংস্কৃতিৰ লগতো আছিল ওতঃপ্ৰোত সম্বন্ধ। তেওঁ অসংখ্য বিৰল গীতৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল। বৰ্তমানে হেৰাই যোৱা বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতৰ প্ৰথমা পত্নী প্ৰফুল্ল বালা ৰাভা, প্ৰিয়বালা বৰুৱা,

গোপাল শৰ্মা, শাৰদা শৰ্মা, চাৰু বৰদলৈ, তাৰিণীচৰণ কাকতি, অনুকুল নাথ, ৰাণী পাল, বলোৰাম দাস, অমিয় মোহন দাস আদি অনেক শিল্পীৰ গীতবোৰ তেখেতে ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিছিল। আনহাতে দিলীপ কুমাৰ দত্তৰ দ্বাৰা সংকলিত আৰু লিখিত ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ গ্ৰন্থখনক একাংশ ব্যক্তিয়ে তেখেতৰ জীৱনৰ মূল্যৱান কীৰ্তি হিচাপে স্বীকৃতি দিয়ে। তেওঁ ডিবৰু, বেকী, কপিলী, ব্ৰহ্মপুত্ৰ, দিহিং নামেৰে পাঁচটা ফণ্ট নিৰ্মাণ কৰিছিল। এই ফণ্টকেইটাৰ জৰিয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়াত লিখাটো সম্ভৱপৰ হৈছিল। আনহাতে এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট, অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ আছিল অসমীয়া। ব্ৰহ্মপুত্ৰ ফণ্টৰ জৰিয়তে তেওঁ 1987 চনত প্ৰেমত পৰিলো নেকি শীৰ্ষক গ্ৰন্থখন ছপাই উলিয়াইছিল। এইখনে কম্পিউটাৰত অসমীয়া আখৰেৰে ছপোৱা প্ৰথমখন গ্ৰন্থ। তেওঁ দিল্লীত পঢ়ি থকাৰ পৰাই দ্য আছাম ট্ৰিবিউন কাকতলৈ দুই এটা লেখা পঠিয়াবলৈ আৰম্ভ কৰিছিল। তাৰ পাছত অসম বাণী কাকতত লণ্ডনৰ চিঠি নামৰ নিয়মিত শিতান এটা লিখিছিল। তাৰ পৰাই তেওঁৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে। প্ৰবাসত থাকিও নিজৰ মাতৃভাষাত সাহিত্য চৰ্চা কৰা ব্যক্তিৰূপে বহুকেইখন পুথি ৰচনা কৰিছে দিলীপ কুমাৰ দত্তই। তেওঁৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ হ'ল নীলাৰ সুৰভি ভাঙি, মনে মোৰ কইনা বিচাৰে, নিৰ্মল প্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী, খোঁচাবিন্ধা বুৰঞ্জী, গণেশ গগৈৰ ৰচনা সম্ভাৰ, বিষ্ণুপ্ৰসাদৰ প্ৰসাদ, পৰম্পৰাগত শিক্ষা আৰু আই পূজনীয়া ইত্যাদি। 2012 চনত অমূল্য কাকতি বঁটা, 2014 চনত ভূপেন হাজৰিকা ফিৰিঙতি বঁটা লাভ কৰা ডক্টৰ দিলীপ কুমাৰ দত্তৰ দেহাৱসান হয় 2019 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ আজি উপজা দিন। 1932 চনৰ 26 ছেপ্টেম্বৰত পঞ্জাৱত জন্মগ্ৰহণ কৰা মনমোহন সিঙে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত 1952 চনত স্নাতক আৰু 1954 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডি ফিল ডিগ্ৰী লাভ কৰা ডক্টৰ মনমোহন সিং 1957 চনৰ পৰা 1959 চনলৈকে পঞ্জাব বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল। 1969 চনত দিল্লী স্কুল অৱ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে 1972 চনত তেওঁক বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিয়োগ কৰা হয়। 1976 চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। 1982 চনত তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হয়। 1991 চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে। নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে ডক্টৰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাপে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ বিৰোধিতা সত্ত্বেও পাছৰ কেইবছৰত ডক্টৰ মনমোহন সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাপে গোলকীয়ভাৱে তেওঁ প্ৰতিষ্ঠিত হ'ল যদিও 1996 চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। ফলশ্ৰুতিত পাছৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত ডক্টৰ মনমোহন সিঙে ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা হিচাপে কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰে। 2004 চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ সময়ত মনমোহন সিঙক প্ৰধানমন্ত্ৰীত্ব অৰ্পণ কৰে আৰু তাৰ পাছত তেওঁৰ নেতৃত্বতে চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিছন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। 2009 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বত চৰকাৰ গঠন কৰে। 2024 চনৰ এপ্ৰিলত ৰাজ্যসভাৰ সদস্য পদৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী অৰ্থনীতিবিদ, ৰাজনীতিবিদ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যু হয় 2024 বৰ্ষৰে 26 ডিচেম্বৰ তাৰিখে। আজি আন্তঃৰাষ্ট্ৰীয় সম্পূৰ্ণ পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস। এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বক পাৰমাণৱিক অস্ত্ৰমুক্ত কৰি তোলা আৰু ইয়াৰ প্ৰতি সজাগতা সৃষ্টি কৰা, পাৰমাণৱিক শত্ৰুতা আৰু যুদ্ধৰ পৰা মানৱ জাতিক ৰক্ষা কৰা, বিশ্বৰ দেশসমূহক পাৰমাণৱিক অস্ত্ৰ হ্ৰাস আৰু নিৰ্মূলৰ বাবে একত্ৰিত কৰা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিনটোত বিশ্ববাসীক পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ আহ্বান জনায়।

বিশ্বত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই দিৱসৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1891 চনত আন্তৰ্জাতিক খ্যাতিসম্পন্ন বেহেলাবাদক চাৰ্লছ মানছৰ জন্ম হয়। 1977 চনত আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু হয়। 1989 চনত খ্যাতনামা কণ্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। চৰকাৰ নৱপ্ৰজন্ম আৰু সমাজৰ মাজত এক নতুন আৰু সুদৃঢ় সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নৰ্থ ইষ্ট সেৱা ফাৰ্ষ্ট ইনোভেশ্যন চেলেঞ্জ 2026 বিকশিত ভাৰতৰ বাবে অষ্টালক্ষ্মী শীৰ্ষক এক পদক্ষেপৰ শুভাৰম্ভ কৰে। দেশৰ স্বাধীনতা আন্দোলনৰ সৈতে গভীৰভাৱে জড়িত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কালি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নমামি ভাৰতম শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত দেশপ্ৰেম, ৰাষ্ট্ৰীয় চেতনা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰা হয়। কেন্সাৰ ৰোগীসকলৰ চিকিৎসাৰ সুবিধাৰ্থে কালি ওদালগুৰি অসামৰিক চিকিৎসালয়ত ডে কেয়াৰ কেন্সাৰ কেন্দ্ৰ মুকলি কৰা হয়। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা আৰু কৃষকসকলৰ উপাৰ্জন বহুমুখী কৰি তোলাৰ লক্ষ্যৰে অসমত খোৱা তেল খণ্ডৰ মূল্য শৃংখল শক্তিশালী কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডে। অলপতে দেশৰ পূব প্ৰান্তৰ কৃষিখণ্ডৰ বিকাশৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড আৰু IIT খড়গপুৰৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। গুৱাহাটী মহানগৰীৰ দুটাকৈ পথৰ পৰা ডিজেল বাছ আঁতৰাই গ্ৰীণ ৰুট কৰাৰ অসম চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দুটাকৈ পৰিবহণ সংস্থাৰ আবেদন নাকচ কৰি ন্যায়ালয়ে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ ফলত মহানগৰীৰ 23 আৰু 37 নম্বৰ পথ দুটা গ্ৰীণ ৰুট হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল। ফলত ডিজেল বাছৰ পৰিৱৰ্তে এই পথ দুটাত চৰকাৰৰ সিদ্ধান্ত অনুসৰি CNG ইলেক্ট্ৰিক বাছহে চলাচল কৰিব। ৰাজ্যৰ চাহ উদ্যোগৰ 200 বছৰীয়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি কালি উজনি অসমৰ চাহনগৰী ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে চাহৰ নিলাম অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে 5খন জিলা আৰু 13খন থানা এলেকাক বাদ দি সমগ্ৰ মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনাৰ অন্তত সেই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে পালন কৰি থকা শতাব্দী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা 29 নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে চলিছে বিশাল প্ৰস্তুতি। ৰাষ্ট্ৰবন্দনম শীৰ্ষক সেই সামৰণি অনুষ্ঠানত দিল্লী NCRৰ 1 লক্ষাধিক স্বয়ংসেৱকে গণবেশ পৰিধান কৰি অংশ ল'ব। খেলৰ পৃষ্ঠাত এছিয়ান গেমছৰ ষষ্ঠ দিনটোত দ্বিতীয়টো স্বৰ্ণ পদক জয়ৰ সোৱাদ পাইছে ভাৰতে। শ্বুটিঙৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় ইভেণ্টত স্বৰ্ণ পদক জিনিছে ভাৰতৰ কমলজিৎ আৰু চুৰুচি ইন্দৰ সিঙে। পৰম্পৰা অব্যাহত ৰাখি ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এছিয়ান গেমছৰ কাবাডীৰ উভয় শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তুলনামূলকভাৱে শক্তিশালী পানামাৰ বিৰুদ্ধে ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল মেচখনত ড্ৰ খেলিছে ভাৰতে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে আগবঢ়ালে লিউচেন্না বৰচেতিয়াই, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ

0: অধিকাৰ আছে। মানুহৰ মনৰ কথা নুবুজিলে সমাজৰ কাম কৰিবলৈ আগবঢ়াটো মূৰ্খামী হ'ব। মোৰো ভুল হ'ব পাৰে।
1: ভুল হৈছেই। তই এবাৰ কৈ গলি অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ কথা, এবাৰ কলি ভাল ভাৰতীয় নাগৰিক হোৱাৰ কথা, আৰু একেখন মুখেৰে অসমৰ চাহ বনোৱা আৰু জনগোষ্ঠীভুক্ত লোকসকলক এটা বেলেগ জাতি হিচাপে চিহ্নিত কৰি কথা কোৱা নাছিলিনে? আজিৰ ভাষণতে কোৱা নাছিলিনে?
0: কি কৈছিলোঁ?
1: কিয়, তই জানো মুৰলীয়াৰ চাওতাল মুণ্ডা মানুহখিনিক উদ্দেশ্য কৰি কোৱা নাছিলি? আমাৰ বনুৱা ভাইসকল, আমি এটা নিষ্পেষিত জাতি, শোষিত জাতি। শিক্ষা দীক্ষাত আমি আজিও সকলো পিনৰ পৰা পাছ পৰা জাতি। আমাক শোষণ কৰা হৈছে। আমি এতিয়া সজাগ হ'বৰ হ'ল। আমাৰ পূৰ্বপুৰুষসকলক ইংৰাজে ফাঁকি দি অসমলৈ আনিছিল। ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে আমি শোষণমুক্ত হ'ব পৰা নাই। আমাৰ তেজত যুঁজ কৰিব পৰা শক্তি আছে। আমাৰ দেশৰ হীৰাই হীৰাই মুণ্ডাবীৰ বিচুন মানকীৰ, দুখন চাহী মানকীৰ তেজ বৈ আছে। ৰাগদেউ, কান্তু, টোপাচুই, বিন্নাই, কাটেশ্বৰ দ্বাৰা তেজ প্ৰবাহিত হৈ আছে। বৈ আছে বীৰ চামুণ্ডাৰ তেজ। হাতত তীৰ ধনু লৈ আমাৰ এই পূৰ্বপুৰুষহঁতে শোষকৰ বিৰুদ্ধে এদিন ওলাই আহি ইতিহাস ৰচনা কৰি থৈ গ'ল। দেখি বিদেশী কোনো শোষককে সেইসকল যোদ্ধাই ক্ষমা কৰা নাছিল। অত্যাচাৰী মহাজন ত্ৰিভুৱন মাজিক তেওঁলোকৰ তীৰ ধনুৱে খেদি ফুৰিছিল।
0: চা বগাই, মই এটাও মিছা কথা কোৱা নাই। ইতিহাসৰ পাতত এই আটাইবোৰ কথা জিলিকি আছে।
1: তই মিছা কথা কোৱা নাই, মই জানো। তোক জগৰেও কৰিব বিচৰা নাই। কিন্তু যিবোৰ মানুহক উদ্দেশ্য কৰি তই এই ইতিহাস বখানিলি, তাৰ পৰা কি লাভ হ'ব? স্বাধীনতা যুঁজৰ যুঁজাৰুসকলৰ কথা কৈ খহনীয়াত পৰা মানুহক কেনেকৈ উদ্ধাৰ কৰিব পাৰিবি? অঁ, এটা কথাত মানুহবোৰৰ মনবোৰ বৰ উৎফুল্লিত হোৱা দেখিলোঁ, যেতিয়া তই মহাজন ত্ৰিভুৱন মাজিক ধৰিব নোৱাৰি তাৰ ল'ৰা ছোৱালীবোৰকে হত্যা কৰা বুলি ক'লি। এতিয়া তোৰ এনে কথাতে উৎসাহবোধ কৰি কেতিয়াবা আমাৰ চেনিৰাম মহাজন, নন্দ মহাজন, গেথানা মহাজনকে তীৰ ধনুলৈ খেদি ফুৰিব। সেই বাট আজি তয়ে মুকলি কৰি দিলি সত্ৰ।
2: বগাইৰ কথা শুনি সত্ৰগোপালে এবাৰ থপমত খালে। সত্ৰগোপালে কিবা এষাৰ কম বুলি ভাবোঁতেই বগাই পুনৰ আৰম্ভ কৰিলে।
1: ৰ আৰু আছে, চাহ বাগানৰ এজন শ্ৰমিকৰ হাত বা ভৰিত সামান্য কিবা এটা কটা ছিঙা হ'লে বাগানৰ হাস্পতালত অন্ততঃ অকণমান ঔষধ লগাই বেণ্ডেজ কৰি দিয়াৰ সুবিধা আছে। আমাৰ ভৰিত কোৰ বা নাঙলৰ ফালে কাটিলে কি কৰোঁ জান? কেৰাচিন তেলৰ চাকি উভতাই টুপ টুপকৈ জুইৰ টোপাল কটাঘাত লগাই দিওঁ। কেতিয়াবা ভৰি ফুলি উৱলি যায়। ইমান এটা বৃহত্তৰ অঞ্চল অথচ এখন সৰু প্ৰাথমিক চিকিৎসা কেন্দ্ৰ নাই, কি আমি সুখিত নহয়? আৰু এটা কথা সত্ৰ, তই আঁফলা কথাবোৰ ক'বলৈ এৰ। ব্ৰিটিছ গ'ল যেতিয়া, এতিয়া কোনে কাক শোষণ কৰিছে ধৰা পৰি যাব। আৰু এটা কথা নহয় সত্ৰ, মই যদি তোৰ দৰে ভাষণ দিওঁ, হে মোৰ বনুৱা ভাইসকল, তোমালোকৰ পূৰ্বপুৰুষ তিলকা মুৰ্মুৰ কথা মনত আছেনে? মনত পৰেনে ভাগনাদিহিৰ বিদ্ৰোহীৰ কথা? তোমালোকৰ দেহত প্ৰবাহিত হৈ আছে কানহু চিদুৰ বিদ্ৰোহৰ তেজ। ভাৰত এতিয়া স্বাধীন হ'ল, ব্ৰিটিছ আঁতৰি গ'ল। যি ব্ৰিটিছে তোমালোকক ফাঁকি দি অসমলৈ আনিছিল, এতিয়া সেই ফাঁকি তোমালোকে ধৰা পেলাইছা। তোমালোকৰ দৰে বীৰ জাতি যুঁজাৰু জাতিক নিজ পিতৃপুৰুষৰ দেশৰ পৰা এদিন দেশান্তৰিত কৰিছিল। এতিয়া তোমালোকে সেই দেশলৈ গৈ তোমালোকৰ অধিকাৰ সাব্যস্ত কৰাগৈ, আৰু যি এদিন তোমালোকক শোষণ কৰিছিল তাৰ প্ৰতিশোধ লোৱাগৈ। যোৱা, তোমালোকৰ পূৰ্বপুৰুষৰ আত্মাই তোমালোকক আহ্বান কৰিছে। বীৰৰ পুত্ৰসকল বীৰৰ দৰে উভতি যোৱা। নিজৰ এৰি অহা মাটি সম্পত্তি দখল কৰাগৈ, এয়া তোমালোকৰ অধিকাৰ, কাৰণ ভাৰত এতিয়া স্বাধীন হ'ল। আৰু শুন, অসমীয়াসকলক উদ্দেশ্যে ভাষণ দিম। অসমীয়া ভাইসকল, তোমালোকৰ দেশত বীৰ চিলাৰায়, বীৰ লাচিতৰ ৰক্ত প্ৰবাহিত হৈ আছে। চাহ বাগানবোৰে এক শ্ৰেণী চহকী মানুহৰ বাহিৰে আমাৰ একো উপকাৰ সাধন কৰা নাই। অথচ পাহাৰৰ নামনি অঞ্চলৰ সুচল ঠাইবোৰত চাহ বাগিচা খুলি সিহঁতে আমাৰ উৰুপৰা কৃষিভূমি কাঢ়ি লৈ আমাক নৈপৰীয়া ঠাইলৈ ঠেলি পঠিয়াই বানপানী আৰু গৰাখহনীয়াত পেলাই দুৰ্ভোগ ভোগাইছে। ওলাই অহা বীৰ পুৰুষসকল, আমাৰ মাটি ভেটি দখল কৰি আমাৰ প্ৰাপ্যৰ পৰা যি বঞ্চিত কৰিছে, শোষণ কৰিছে, সেইসকলকে খেদি পঠিয়াওঁ। এয়া আমাৰ মাটি। ক সত্ৰ, কেনে লাগিল তোৰ? ক, কোনে কাক শোষণ কৰিছে?
0: বগাই!
2: প্ৰয়োজনতকৈ ডাঙৰকৈ মাত দিলে সত্ৰগোপালে।
0: বগাই, তই কিয় এনে কৰিছ? কি হৈছে তোৰ? মইতো তেনেকৈ ভাবি কথাবোৰ কোৱা নাছিলোঁ।

0: ভুল হৈ গ'ল বগাই, কথাবোৰ মই সহজ আৰু সৰলভাৱেই লৈছিলোঁ। ইমান ইমান দকৈ একো ভাবি চোৱা নাছিলোঁ।
1: বগাই থাপ মাৰি ছত্ৰগোপালৰ হাতখন ধৰি জোকাৰি জোকাৰি ক'লে,
2: বন্ধু ইমান আৱেগিক হ'লে নহ'ব, কথা কওঁতে সংযমী হোৱা ভাল। ভাষাৰ যাদুৱে সকলো সময়তে কাম নিদিব ছত্ৰ, মনত ৰাখিবি, এটা দুটা নহয় হাজাৰটা বগাই বিদ্ৰোহে কথাবোৰ যুক্তিৰে বিচাৰ কৰি চাব জানে। বল, মিটিং চাগে ভাগিবলৈ হ'ল, লোকনাথ ফুকনে প্ৰচিডিং লিখি আমাৰ চহী ল'বলৈ বাট চাই আছে কিজানি।
0: অহ, বাণেশ্বৰ মহন্ত, লেটকা বায়ন, ৰচি গাঁও বুঢ়া, সোণাৰাম চাখোৱা, নিৰঞ্জন শইকীয়াহঁতে বা কি ক'লে একো শুনাই নহ'ল। তেওঁলোকে বা কাক শ্বিলঙলৈ পঠাবলৈ ঠিক কৰিলে?
2: কিটো ক'ব আৰু তেওঁলোকে, একেই তহঁতৰ কংগ্ৰেছী ভাষণ। 1950 চনত বৰ ভূঁইকপত ব্ৰহ্মপুত্ৰৰ তলি বাম হৈ গ'ল, সেইকাৰণেই বানপানী, সেইকাৰণেই খহনীয়া, যত মানে যুক্তিহীন কথা। চা, বানপানী খহনীয়া পূৰ্বতো আছিল, ভৱিষ্যতলৈও থাকিব, এইবোৰ প্ৰাকৃতিক পৰিঘটনা। আগে মানুহবোৰ সুচল ঠাইত আছিল, দ ঠাইত চাপৰি কৰি খেতি কৰিছিল, নৈয়ে আগেও সুতি সলাইছিল, মানুহেও বসতি সলনি কৰিছিল। স্থায়ীকৈ বসতি স্থাপন কৰাৰ পাছতহে যত মানে বিপৰ্যয়, মাটিৰ অভাৱৰ কাৰণেই এই সমস্যা। এতিয়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে, প্ৰতিৰোধৰ ক্ষমতা বিজ্ঞানৰ হাতত, ঈশ্বৰৰ হাতত নাই, কথা সিমানেই। তই বেয়া পালেও উপায় নাই ছত্ৰ, মোৰ কথাত লোক ঢাক নাই, কিন্তু মনত ৰাখিবি, আমি আটাইয়ে সুখিত, ইয়াত জাত পাতৰ কথা নাই। আগলৈ কথা কওঁতে সাৱধান হ'বি, বন্ধু হিচাপে ইয়াতকৈ মই তোক একো ক'ব নোৱাৰিম।
0: ঐ, তই তলে তলে কমিউনিষ্ট পাৰ্টিত নাম লিখুৱাইছ যেন পাইছোঁ হা? বল, মিটিঙৰ ভিতৰতকৈ মিটিঙৰ বাহিৰৰ আলোচনাহে মোৰ বাবে ফলদায়ক হ'ল। শ্বিলঙলৈ কাক কাক পঠিয়াই আগতে জানি লওঁ বল। এবাৰমান এছেম্বলিলৈ নিৰ্বাচিত হ'ব পৰা হ'লে
2: তোৰ লক্ষণ আছে ছত্ৰ, তই পাৰিবি। তই গৈ যদি আমাৰ ইয়াত এখন মানুহৰ আৰু এখন পশুৰ বাবে চিকিৎসালয় দিব পাৰ, তাতকৈ একো নালাগে। লগে লগে খহনীয়াৰ বান প্ৰতিৰোধৰ ব্যৱস্থা এটা পালেই সকলো মানুহ সুখী হ'ব।

1975 চনৰ 4 জুন তাৰিখে চলা গাঁও স্কুলত অনুষ্ঠিত হোৱা বিৰাট ৰাজহুৱা সভাখনৰ সিদ্ধান্ত মৰ্মে বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ দাবী কমিটিৰ হৈ লেটকা বায়ন, লোকনাথ ফুকন আৰু বাণেশ্বৰ মহন্তই ৰাজধানী শ্বিলঙত গৈ মাননীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী ৰামনাথ দাসৰ হাতত 10 দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতক অনুৰোধ কৰে। মন্ত্ৰী মহোদয়ে অচিৰেই অৱস্থাৰ বুজ লৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সজাতি দলটোক আশ্বাস দিয়ে। দলটো ঘূৰি অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত এই খবৰ বিয়পি গ'ল যে মন্ত্ৰী আহিব। মাত্ৰ এনে দুটি পৰম আকাংক্ষিত শব্দই যেন সলনি কৰি দিব খুজিলে নৈৰ সুঁতি। অনিশ্চিত ভৱিষ্যতৰ প্ৰবল সোঁতে খুন্দিয়াই খুন্দিয়াই সপোন সনা গৰাক সহায় থকাৰ সময়তে এনে দুটি শব্দই মানুহবোৰৰ মনত উৎসাহ আৰু বিশ্বাসৰ ভাৱ জগাই তুলিলে। নিৰাশাৰ বন্যাত উটি ফুৰা মানুহে যেন হাততে পালে সুৰক্ষাৰ এটুকুৰা ওখ ভূমি। মন্ত্ৰী আহিব। মন্ত্ৰী আহিছিল। সময়ৰ অভাৱত অসমৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী খহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ নগৈ পোনে পোনেই মিছামৰীয়া নামঘৰ প্ৰাংগণৰ সভাত উপস্থিত হ'লহি। কাৰ্যক্ৰমণিকা অনুসাৰেই সভাপতিৰ আসনৰ পৰা মুক্তিনাথ মহন্তই সভাৰ কাম আৰম্ভ কৰিলে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি লেটকা বায়নে মন্ত্ৰীৰ শুভাগমনে দুৰ্যোগৰ সময়ত ৰাইজৰ মনোবল বঢ়াই তুলি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যে মন্ত্ৰীৰ সদিচ্ছা আৰু দায়িত্বকে প্ৰতিফলিত কৰিছে তেখেতৰ উপস্থিতিয়ে ইয়াকে সূচাইছে বুলি উল্লেখ কৰে। সভাত মিছামৰীয়া মৰিয়াহোলা তৰুণ লাইব্ৰেৰীৰ হৈ বাপকন দাস, কুৰুবাহী যুৱক সংঘৰ হৈ কমলেশ্বৰ ৰাজখোৱা, কুৰুবাহী কল্যাণকামী সভাৰ হৈ লোকনাথ

ফুকনে মন্ত্ৰী মহোদয়ৰ হাতত একোখন স্মাৰকপত্ৰ তুলি দি অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বানপানী গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা ল'ব লাগে বুলি এটি এটি চমু ভাষণ দিয়ে। নামঘৰৰ ভিতৰ বাহিৰ সকলোফালে ভিৰ কৰি থকা ৰাইজে হাত চাপৰি বজাই নিজৰ সমৰ্থন জনায়। উপস্থিত সকলো ৰাইজৰ মন উৎফুল্লিত, কাৰণ স্বয়ং মন্ত্ৰী আহিছে যেতিয়া এই সমস্যা এবাৰ সমাধান হ'বই। ৰাইজৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্ৰী মহোদয়ে তেখেতৰ বক্তৃতাত কয় যে দেশে স্বাধীনতা লাভ কৰা মাথো 10 বছৰহে হৈছে। মন্ত্ৰীয়ে এইবুলি কওঁতেই সভাৰ মাজত বহি থকা গণচাংকামানে হয় আকৌ 10 বছৰ পাৰ হ'লেই এইবুলি শলাগিলে যদিও কথাটোত কোনোৱে গুৰুত্ব নিদিলে। দুজনমানে তেওঁলৈ পোন্ধোৱাকৈ চাই ক'লে যে চৰকাৰে যোৱা 10টা বছৰত ৰাইজৰ হকে ভালেখিনি কাম কৰিছে, আগলৈও কৰি যাব। তেতিয়া গণচাংকামানে উত্তৰ দিলে, কাম কৰিবলৈ পঠিয়াইছো, কৰি যাবই লাগিব। এনেতে কোনোবা এজনে গণচাংকামানলৈ চাই মনে মনে থাকিবলৈ ইংগিত দিলে। মন্ত্ৰীয়ে ভাষণ আগবঢ়াই কৈ গ'ল যে সেই ঠাইত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে বুলি তেওঁ জানিব পাৰিছে আৰু এইবুলিও জানিব পাৰিছে যে বানপানীয়ে সকলোকে জুৰুলা কৰিছে। এনেকৈ কৈ মন্ত্ৰীয়ে পুনৰ ক'বলৈ লাগিল যে ৰাইজে জানে নৈ থাকিলে বানপানী হ'বই, নৈৰ গৰা আছে যেতিয়া গৰাখহনীয়াও হ'ব। মন্ত্ৰীৰ কথা শুনি গিৰিহ কৰি এজন যুৱক বহাৰ পৰা উঠিল। যুৱকজন কমলেশ্বৰ ৰাজখোৱা। লগে লগে সভাপতিয়ে তেওঁক বহিবলৈ আদেশ দিলে। সভাপতিৰ আদেশত ৰাজখোৱা পুনৰ ধৰাত বহিল। গণচাংকামানে গলগলীয়া মাতেৰে ক'বলৈ ধৰিলে, বোলে মন্ত্ৰীয়ে ধেমালি কৰিবলৈ আহিছে দেই, কওঁতে একেবাৰে বাৰু কথা কৈছে, নৈ থাকিলে গৰা খহাবই, বানপানী হ'বই, মিটিংখন আকৌ সেইকাৰণেই পাতিছোঁ। ইয়াৰ পাছতে মন্ত্ৰীয়ে ৰাইজক অনুৰোধ কৰিলে যাতে তেওঁক কথাখিনি ক'বলৈ দিয়া হয়, তাৰ পাছত ৰাইজে ৰাইজৰ ক'বলগীয়াখিনি ক'ব। এইবুলি কৈ মন্ত্ৰীয়ে পুনৰ ক'লে যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰা সহজসাধ্য কাম নহয়, নৈখন কালিকা লগা, স্বয়ং ঈশ্বৰেও এইখন নৈৰ মহিমা নুবুজে, বশ মনাব নোৱাৰে। মন্ত্ৰীৰ কথা শুনি আপঙৰ নিচাত থকা গণচাংকামানৰ চকু দুটা বহল হৈ গ'ল। তেওঁ আৰু জোৰেৰে এবাৰ ক'বলৈ ধৰিলে, মন্ত্ৰীয়েনো ঈশ্বৰক ভয় কৰিব পায়নে? নৈৰ মুখত জেং জাবৰ সোমালে তাতে মহুৰা পাক লাগে, তেতিয়াই বুজিব পাৰি যে নৈয়ে নাচনী পাক লৈ ইফালে খহাব। চগৰী চাপৰিৰ আগত জেং জাবৰ লাগি বালি পৰিছে, এইফালে নৈ নাচনী পাক লৈ সোমাই আহিছে। থিয় গৰা থাকিলে নৈয়ে খহাবই, গৰা এঢলীয়াকৈ খান্দি দিলে নৈয়ে তেতিয়া কি খহাব? তাকে কৰিব লাগে, মন্ত্ৰীটো হৈ তাকে নাজানে। গণচাংকামানৰ কথা শুনি মন্ত্ৰী কিছুপৰ টভক মাৰি ৰ'ল। তাৰপাছত তেওঁ পুনৰ ভাষণ আৰম্ভ কৰিলে, বোলে এই মানুহজনে কোৱাৰ দৰে নদীৰ পাক ভাঙিবলৈ চৰকাৰৰ হাতত যাদুমন্ত্ৰ নাই। গণচাংকামানে উভতি ধৰি ক'লে, বোলে কৰোনো অকৰা মন্ত্ৰী অ', আমাৰ হাতৰ লোহাৰ দাখন পানীত পৰিলে পুতুংকৈ পানীৰ তলি পায়, চৰকাৰৰ আকৌ লোহাৰ জাহাজত মাল ভৰ্তি কৰিলেও পানীতে উপঙি থাকে। মন্ত্ৰীয়ে মিছা কথা কৈছে, চৰকাৰে চব জানে, সুধি চালেই হ'ল। গণচাংকামানৰ কথা শুনি সভাত হাঁহিৰ গিৰ্জনী মৰা ৰোল উঠিল। সভাপতিয়ে গণচাংকামানক মন্ত্ৰীৰ বক্তৃতা শেষ হ'লে তেওঁৰ কথা ক'বলৈ অনুৰোধ কৰিলে।

0: কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী, এতিয়া যোৱা।
1: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
2: অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বোলনিৰ বিষয় হৃদৰোগ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব পৰিণীতা শইকীয়ায়।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত উপ নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাক নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী দায়িত্বৰ বাবে জিলাখনত উপস্থিত হোৱা কেন্দ্ৰীয় বাহিনীসমূহৰ ভূমিকা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰি বিষয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বে কালি মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙৰ সৈতে মৰিগাঁও মহাবিদ্যালয়ে স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম আৰু ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰণ্য শইকীয়াই প্ৰকাশ কৰা অনুসৰি ঢিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে 10 উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ষ্ট্ৰংৰুম আৰু গণনা কক্ষ স্থাপন কৰাৰ বিপৰীতে নগাঁও, বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ বাবে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উপৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত কালি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস তথা সংক্ৰমণ নিয়ন্ত্ৰণ বিষয়ক এখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাতৃ আৰু শিশুৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ সুৰক্ষিত প্ৰসূতি সেৱা, সময়মতে চিকিৎসা, জটিল অৱস্থাৰ শীঘ্ৰেই চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি উল্লেখ কৰে।
2: বিভিন্ন কাৰণত গৰ্ভ অৱস্থাত মাতৃৰ মৃত্যু আৰু জন্ম দিয়াৰ সময়ত শিশুৰ মৃত্যু আৰু মাতৃৰ মৃত্যু, ইয়াৰ ওপৰত বিশেষভাৱে আলোচনা হয়। আপোনালোকে হয়তো জানে যে প্ৰথমবাৰ অসমে ভাৰতৰ ঔষধ এভাৰেজ যিটো আছে তাতকৈ আমাৰ নাম্বাৰ্ছ কম হৈছে, অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভাৰতৰ এম এম আৰ ভাল কৰা।

অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক খগেন মহন্তৰ কণ্ঠৰতি গীত। গীতৰ ৰচনা ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা শিল্পীৰ নিজা।

অনুষ্ঠানত এইবাৰ শুনো আহক প্ৰবীণ লহকৰ ৰচিত এটি গীত মৃদুলা দাসৰ কণ্ঠত, প্ৰযোজনা প্ৰেম চমুৱাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মিহিৰ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

বাউ দেখি আহিব লাগে অমুখত আছে ৰং অমুখত।

আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক কৃষ্ণা লহকৰৰ কণ্ঠৰতি গীত, ৰচনা গীতা হাতীকাকতিৰ, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: प्रधानमंत्री के साथ। तो सुनिए इस महीने 27 सितंबर सुबह 11 बजे मन की बात, आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अतिरिक्त आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से। तो याद रखें, रविवार 27 सितंबर सुबह 11 बजे मन की बात।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ, ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কুটাৰ নিৰ্দেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026ৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল আজি ফাইনেলত অৱতীৰ্ণ। প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উপৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত কালি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস তথা সংক্ৰমণ নিয়ন্ত্ৰণ বিষয়ক এখন সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে মাতৃ আৰু শিশুৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ সুৰক্ষিত প্ৰসূতি সেৱা, সময়মতে চিকিৎসা, জটিল অৱস্থাৰ শীঘ্ৰে চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি উল্লেখ কৰে। প্ৰতিগৰাকী মাতৃ তথা প্ৰতিটো শিশুকে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে।
1: বিভিন্ন কাৰণত গৰ্ভ অৱস্থাত মাতৃৰ মৃত্যু আৰু জন্ম দিয়াৰ সময়ত শিশুৰ মৃত্যু আৰু মাতৃৰ মৃত্যু, ইয়াৰ ওপৰত বিশেষভাৱে আলোচনা হয়। আপোনালোকে হয়তো জানে, প্ৰথমবাৰৰ বাবে ভাৰতৰ MMR ভাল কৰাত, অৰ্থাৎ মাতৃৰ মৃত্যুদৰ ভাল কৰাত অসম কণ্ট্ৰিবিউট কৰি আছে। অসমৰ মাতৃ মৃত্যুদৰ 1,00,000 হ'ল 84, অৰ্থাৎ 84, আৰু ভাৰতবৰ্ষৰ এভাৰেজ হ'ল 87, আমি 3 পইণ্ট তলত আছোঁ। মাতৃ মৃত্যুদৰ আমি কেনেকৈ কম কৰিব পাৰোঁ, শিশুৰ মৃত্যুদৰ আমি কেনেকৈ কম কৰিব পাৰোঁ, আৰু মাতৃ আৰু শিশুৰ মৃত্যুদৰত এটা ডাঙৰ কাৰণ থাকে ইনফেকশ্যন। হস্পিটেলত যিটো ইনফেকশ্যন হয় এইটোও মৃত্যুৰ এটা ডাঙৰ কাৰণ থাকে। 25% মৃত্যু ইনফেকশ্যনৰ কাৰণে হয়। এই 3টা বিষয় লৈ আমি আলোচনা কৰি আছোঁ। ডিব্ৰুগড় হেল্থ ডিক্লেৰেশ্যন বুলি আমি এটা ডিক্লেৰেশ্যন দিম, আৰু মই ভাবোঁ যে অহা 3 মাহত এই গোটেই ডিক্লেৰেশ্যনটো আমি সম্পূৰ্ণভাৱে ইমপ্লিমেণ্ট কৰিম, লাগু কৰিম, আৰু অহা দিনবোৰত এই পাৰ্চেণ্টেজটো কমাই লোৱা যোৱাৰ কাৰণে এটা চেষ্টা হাতত লোৱা হ'ব।
0: বৰ্তমান সময়ত চিকিৎসকৰ নাটনি স্বাস্থ্যখণ্ডৰ এটা প্ৰধান সমস্যা বুলি সাংবাদিকৰ আগত উল্লেখ কৰি মন্ত্ৰী অশোক সিংহলে কয় যে নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা চিকিৎসক ওলালেই অহা 6-7 বছৰত এই সমস্যা নিশ্চিতভাৱে দূৰ হ'ব। এই সন্মিলনতে সংক্ৰমণ নিয়ন্ত্ৰণৰ মানসম্পন্ন কাৰ্যপদ্ধতি আৰু এটা পৰ্টেল মুকলি কৰা হয়। স্বাস্থ্য প্ৰতিষ্ঠানসমূহত সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্দিষ্ট আৰু সুশৃংখল ব্যৱস্থা নিশ্চিত কৰাত এই কাৰ্যপদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়

0: বিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। প্ৰতিখন বিশ্ববিদ্যালয়ৰ পৰিকল্পনা নিৰ্ধাৰিত লক্ষ্যসমূহ কিদৰে আৰু কেতিয়াৰ ভিতৰত বাস্তৱায়িত কৰা হ'ব সেই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত প্ৰস্তাৱিত সংস্কাৰসমূহ আগবঢ়াই নিয়াৰ লগতে ভৱিষ্যত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুতৰ বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যৰ মানৱ সম্পদৰ বিকাশ আৰু দেশৰ উদীয়মান জ্ঞান অৰ্থনীতিত ৰাজ্যখনৰ অধিক অৰ্থপূৰ্ণ অৱদানৰ বাবে শক্তিশালী, দক্ষ আৰু ভৱিষ্যমুখী উচ্চ শিক্ষা ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটী পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ঔমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত উপ নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী দায়িত্বৰ বাবে জিলাখনত উপস্থিত হোৱা কেন্দ্ৰীয় বাহিনীসমূহৰ ভূমিকা আৰু নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰি বিষয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বে কালি মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙৰ সৈতে মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত ভোকেল ফৰ লোকেল অৰ্থাৎ স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু ব্যৱহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অসমতো প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু সন্দৰ্ভত এয়া আমাৰ এটি চমু প্ৰতিবেদন।
1: তেজপুৰৰ লিচু 100 বছৰো অধিক পুৰণি এবিধ কৃষি ঐতিহ্য। স্থানীয় মাটিৰ এই সুস্বাদু ফলবিধে আজি কেৱল অসমৰ বজাৰতে নহয় দেশ বিদেশৰ বজাৰতো নিজৰ পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। তেজপুৰত লিচু খেতিৰ আৰম্ভণি 1923 চনৰ আশে পাশে হোৱা বুলি জনা

নাযায়। তদানীন্তন তেজপুৰ পৌৰসভাৰ সভাপতি তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই বহিৰাজ্যৰ পৰা উন্নত জাতৰ লিচুৰ পুলি আনি তেজপুৰত ৰোপণ কৰিছিল। কালক্ৰমত এই লিচুৱে স্বকীয় পৰিচয় লাভ কৰে। 2015 চনত তেজপুৰৰ লিচুৱে জিআই টেগ লাভ কৰে। বৰ্তমান শোণিতপুৰ জিলাত প্ৰায় 70 গৰাকী খেতিয়ক প্ৰায় 300 বিঘা মাটিত লিচু খেতিৰ সৈতে জড়িত হৈ আছে। ইয়াৰ সৈতে জড়িত হৈ আছে বহু পৰিয়ালৰ জীৱিকা আৰু স্থানীয় অৰ্থনীতি। তেজপুৰৰ লিচুৰ বিশেষত্ব কেৱল ইয়াৰ সোৱাদতেই সীমাবদ্ধ নহয়। উন্নত জাতৰ লিচু, কৃষকৰ পৰিশ্ৰম, জলবায়ু আৰু উৎপাদনৰ নিজস্ব বৈশিষ্ট্য ইয়াক স্বকীয় পৰিচয় প্ৰদান কৰিছে। তেজপুৰৰ লিচুৱে স্থানীয় বজাৰৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰতো প্ৰৱেশ কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত তেজপুৰৰ লিচু ডুবাই আৰু ছিংগাপুৰলৈ ৰপ্তানি কৰা হৈছে। লিচুক লৈ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি হৈছে। লিচুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ প্ৰচেষ্টাই কৃষকসকলৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। তেজপুৰৰ পৰা আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।

0: উপযোজিত সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি হৈছে। লিচুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ প্ৰচেষ্টাই কৃষকসকলৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। তেজপুৰৰ পৰা আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
1: ধন্যবাদ পৰিস্মিতা। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জল জীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। অসম আৰক্ষীৰ সীমান্ত শাখাই বিশেষ অভিযান চলাই গুৱাহাটীৰ পল্টন বজাৰৰ পৰা পুনৰ দুগৰাকী মহিলা বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটীৰ ৰেল ষ্টেচনত হৰাঘাট এক্সপ্ৰেছযোগে পশ্চিমবংগলৈ ৰাওনা হোৱা প্ৰাক্ষণত সীমান্ত শাখাই এই দুই মহিলা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। মেঘালয়ৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰা মহিলা দুগৰাকীৰ হাতত কোনো বৈধ নথি পত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে দুয়োৰে পৰা পশ্চিমবংগৰ ঠিকনাত দুখনকৈ ভুৱা আধাৰ কাৰ্ড জব্দ কৰা বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত মাহতে আৰক্ষীয়ে 31 অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। গোৱালপাৰা জিলা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অন্তৰ্গত দাৰিগুৰিত কালি বন বিভাগে অভিযান চলাই ভালেসংখ্যক চোৰাংকাঠ জব্দ কৰে। আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ে জনোৱা মতে দুষ্কৃতিকাৰীয়ে অঞ্চলটোত চেগুন গছ কটাৰ তথ্য লাভ কৰাৰ পাছতে বন বিভাগে অভিযান চলায়। অৱশ্যে এই অভিযানৰ উমান পাই চোৰাংকাঠৰ সৰবৰাহকাৰীকেইজনে পলায়ন কৰে। জব্দ কৰা কাঠখিনিৰ মূল্য 1.5 লাখ টকাৰো অধিক বুলি অনুমান কৰা হৈছে। জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে আজি ফাইনেলত অৱতীৰ্ণ হ'ব। দুয়োটা দলে ফাইনেলত ইৰাণৰ বিৰুদ্ধে খেলিব। মহিলাৰ ফাইনেল ভাৰতীয় সময় অনুসৰি পুৱা 9:30 আৰু পুৰুষৰ ফাইনেল দিনৰ 8:30 আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত চাত্বিক ছাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰুৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
2: দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তাল দেশ। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ সুৰত মুখৰ চৌদিশ। 28 ছেপ্টেম্বৰৰ পৰা বেংক ইউনিয়নৰ তিনিদিনীয়া ধৰ্মঘট আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। নিৰ্বাচন আয়োগৰ কাম কাজক লৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত বাতৰিৰ পাছত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী, বিভিন্ন দল সংগঠনে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি, আজি অসমীয়া খবৰ, দৈনিক জনমভূমি আদি প্ৰায় আটাইবোৰ কাকতে ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। আনহাতে জ্ঞানেশ কুমাৰে আজিৰ ভিতৰত পদত্যাগ নকৰিলে কক্ৰোচ জনতা পাৰ্টি CJPয়ে 2 অক্টোবৰৰ পৰা আন্দোলনত নামিব বুলি দলৰ প্ৰতিষ্ঠাতা অভিজিৎ দীপকেই কঠোৰ সকিয়নি দিয়াৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জ্ঞানেশ কুমাৰৰ বৰ্খাস্তৰ দাবীত ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰক্ষীয়ে বলপূৰ্বকভাৱে চোচৰাই লৈ যোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, বিভিন্ন ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্প আদিৰ নামত 12 বছৰত দেশত প্ৰায় 1.5 কোটি গছ ধবংস কৰাৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত অৱজ্ঞাসূচক মন্তব্য কৰা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰক আছুৱে তীব্ৰ সকিয়নি দিয়াৰ এটা বাতৰি প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতখনে। পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, এই শীৰ্ষক ৰাজ্যৰ বিত্তীয় নাটনিৰ এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। থাই এয়াৰ এছিয়াই গুৱাহাটী আৰু বেংককৰ মাজত অহা 16 অক্টোবৰৰ পৰা বিমান সেৱা পুনৰ আৰম্ভ কৰিব বুলি এটা বাতৰি প্ৰকাশ কৰিছে দ্য চেণ্টিনেল কাকতে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজেৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত গড় হিচাপত অসমত মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক

অনুষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাৰ নিৰ্দেশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026ৰ আয়োজন। আৰু এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল আজি ফাইনেলত অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি যাওঁ আহক বজালী জিলালৈ। বজালী জিলাৰ ৰেহৰূপৰ সৈতে জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতা। অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 22 ছেপ্টেম্বৰত বজালী জিলায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বজালী সমষ্টিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম কাজসমূহক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে বিভাগটোৰ অনাগত দিনৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 22 ছেপ্টেম্বৰত বজালী জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। বজালী জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত জিলাখনত মন্ত্ৰীগৰাকীৰ বিভাগটোৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি, অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ, আন্তঃগাঁথনি, শিশু আৰু মাতৃৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা অন্যান্য উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। সভাৰ পাছত মন্ত্ৰী নেওগে বজালী জিলাত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি কয় যে বজালী সমষ্টিত ইতিমধ্যে 100টাতকৈ অধিক মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম আগবাঢ়িছে আৰু কেন্দ্ৰসমূহৰ নিৰ্মাণৰ মানো সন্তোষজনক হৈছে। মন্ত্ৰী নেওগে জিলাখনত চলি থকা কাম কাজৰ বাবে বজালী জিলাৰ নতুন বিধায়ক ধৰ্মেশ্বৰ ৰয় আৰু জিলা আয়ুক্তগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
1: অসমৰ 53 বছৰীয়া বড়ো ভ্ৰাম্যমান নাট্য আন্দোলনৰ সাধক আৰু অন্যতম পথিকৃত বড়ো ভাষাৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ সৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰীৰ বৰ্ণিল জীৱনৰ দস্তাবেজ জীৱন দাপোন নামৰ গ্ৰন্থ এখন অলপতে উন্মোচন কৰা হয়। এই বিষয়ে অধিক কৈছে আমাৰ সংবাদদাতাই।
2: অসমত বড়ো নাট্য আন্দোলনৰ অন্যতম পথিকৃত চৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক, পৰিচালক, নাট্যকাৰ তথা অভিনেতা আৰু এসময়ৰ দুৰ্দান্ত ফুটবল খেলুৱৈ চন্দ্ৰকান্ত মুছাহাৰী ওৰফে শেখাৰ বৰ্ণিল জীৱন আৰু কৰ্মৰাজীৰ আধাৰত প্ৰকাশিত অভিনন্দন গ্ৰন্থ জীৱন দাপোন যোৱা 16 তাৰিখে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। পাঠশালাৰ সমীপৱৰ্তী লেচেৰা গাঁৱত অৱস্থিত চৌৰাং মঞ্জু থিয়েটাৰৰ আখৰাগৃহত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা কটন বিশ্ববিদ্যালয়ৰ বড়ো MIL বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰে কয় যে বজালীৰ সুসন্তান চন্দ্ৰকান্ত মছাহাৰী কেৱল এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বা নাট্যকৰ্মীয়ে নহয়, তেওঁ বড়ো ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে জীৱনজুৰি সাধনা কৰা এগৰাকী নিষ্ঠাৱান ব্যক্তি। তেওঁ কয় যে অখ্যাত এখন গাঁৱৰ পৰা ওলাই অহা সীমিত আৰ্থিক সামৰ্থ্যৰ এজন ব্যক্তিয়ে নিজৰ একাগ্ৰতা আৰু ত্যাগৰ জৰিয়তে এই অসম্ভৱ যেন লগা কাম সম্ভৱ কৰি দেখুৱাইছে। ডক্টৰ বসুমতাৰে লগতে কয় যে জীৱনৰ প্ৰায় 53 বছৰে বড়ো নাট্য আন্দোলনক এক অনবদ্য নেতৃত্ব প্ৰদান কৰা চন্দ্ৰকান্ত মছাহাৰীৰ অভিনন্দন গ্ৰন্থ জীৱন দাপোন কেৱল এখন অভিনন্দন গ্ৰন্থই নহয়, বৰং বড়ো নাট্য আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ লগতে এগৰাকী সাধক শিল্পীৰ জীৱন সংগ্ৰামৰো দলিল। বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে চন্দ্ৰকান্ত মছাহাৰীৰ দীৰ্ঘদিনীয়া সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া জীৱনৰ স্মৃতি ৰোমন্থন কৰে। বিধায়কগৰাকীয়ে কয় যে শেখাদা বুলিলে অখ্যাত শিল্পীৰ বিখ্যাত কাহিনী, অখ্যাত খেলুৱৈৰ স্বনামধন্য কাহিনী আৰু অখ্যাত ব্যক্তিৰ বিশাল সামাজিক দস্তাবেজ। বজালীৰ সমাজ জীৱনত চন্দ্ৰকান্ত মছাহাৰীয়ে গ্ৰহণ কৰা ভূমিকাক শলাগ লৈ তেওঁ কয় যে তেওঁৰ কৰ্মৰাজি কেৱল বজালীতে নহয়, সমগ্ৰ অসমতে সোণালী আখৰেৰে লিখা থাকিব। আনহাতে নিজৰ অভিনন্দন গ্ৰন্থ জীৱন দাপোন সন্দৰ্ভত আৱেগিক হৈ চন্দ্ৰকান্ত মছাহাৰীয়ে জীৱনযুদ্ধত বহুতো সংগ্ৰামৰ সন্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে যোৱা 53 বছৰ ধৰি বড়ো জাতিৰ নাট্য সংস্কৃতি

0: সংস্কৃতিৰ উত্তৰণৰ বাবে তেওঁ নিজকে উৎসৰ্গা কৰি আহিছে। থিয়েটাৰক জীয়াই ৰখাৰ বাবে তেওঁ নিজৰ সম্পত্তি বিক্ৰী কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে তেওঁৰ 65 বিঘা মাটিৰ ভিতৰত প্ৰায় 50 বিঘা মাটি থিয়েটাৰৰ কামত ইতিমধ্যে বিক্ৰী কৰি ৰাইজক নাট্য প্ৰদৰ্শন কৰি আহিছে।
1: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। সোমবাৰে আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ ৰেহৰূপ লৈ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ হিন্দী চলচ্চিত্ৰৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ তামাচা ছবিৰ এটি গীত অলকা য়াগ্নিক আৰু অৰিজিত সিঙৰ কণ্ঠত। গীতিকাৰ ইৰশাদ কামিল, সুৰকাৰ এ আৰ ৰহমান।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ তুম্বিন ছবিৰ পৰা এটি গীত জগজিৎ সিঙৰ কণ্ঠত। গীতৰ কথা ফাইজ আনোৱাৰৰ, সুৰ নিখিল বিনয়ৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ গীত ছবি টয়লেট এক প্ৰেম কথা। গীতটোত সুৰাৰোপ কৰিছে ভিকি প্ৰসাদে।

আপোনালোকে হিন্দী চলচ্চিত্ৰৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক টুটক টুটক টুটিয়া ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে মালকীত সিং, কণিকা কাপুৰ আৰু সোনু সুদে। গীতটিত সুৰাৰোপ কৰিছে ৰাজ আসুৱে।

0: Hola, tú le haces de mucha que.
1: ইমান পৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য মোহনীয়া শৰত, ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰী। আজি শুনক প্ৰথম খণ্ড।
1: ঋতু আহে, ঋতু যায়, এয়া প্ৰকৃতিৰ নিয়ম, জাগতিক ৰীতি, চিৰন্তন সত্য। অৰ্থাৎ পৃথিৱীৰ এক চিৰন্তন ঘটনাই হ'ল এই ঋতু পৰিৱৰ্তন। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্তই গৰকি যায় আমাৰ এই পুৰাতন পৃথিৱীক। এই ছয় ঋতুৰ প্ৰতিটো ঋতুৰে আছে একো একোটা স্বকীয় বৈশিষ্ট্য। গ্ৰীষ্মৰ মৰুতপ্ত আৰু বৰ্ষাৰ ক্লেদযুক্ত অসহনীয় সময়ৰ অন্তত সময়ৰ জখলাৰে খুপি খুপি পৃথিৱীৰ বুকুলৈ নামি আহে শৰৎ। শৰৎ বুলিলে আহে এক নিৰ্মেঘ নীলা আকাশ, ক্লেদমুক্ত বাটপথ আৰু সকলোৰে বাবে এটি উৎসৱমুখৰ প্ৰাণোচ্ছল শাৰদ চাঞ্চল্য সতেজ মন।
2: শৰতে আমালৈ আনে বনহংসৰ জাক, মন ৰাইজাই কৰা শেৱালি সুবাস, শুকুলা ডাৱৰৰ কহুৱা কোমল কোমলতা। শৰতৰ আকাশৰ শুকুলা ডাৱৰ, আহিনৰ সেউজী পথাৰ, সুদূৰৰ নীলা পাহাৰৰ কাষে কাষে পাখিত পাখি লগাই দূৰ দূৰণিলৈ উৰি যোৱা নিৰ্মুখী বলাকাৰ মধুৰ কাকলিত মন হয় আপোন পাহৰা।

0: আহিনৰ শেৱালি খৰা বতৰতে নিয়ৰত দুবৰি তিতা সময়তে আজিৰ পৰা 561 বছৰৰ আগতে অৰ্থাৎ আহিনৰ শুক্লা দশমী তিথিত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ এই সেউজী অসমৰ বুকুতে জন্মগ্ৰহণ কৰিছিল ভূঞা ৰাজপুত্ৰ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কি পবিত্ৰ এই মনোহৰ শৰৎ ঋতু! গৌতম বুদ্ধৰ দৰে এই ভূঞা ৰাজপুত্ৰ শ্ৰীশংকৰে পাৰ্থিৱ ভোগ বিলাস ত্যাগী এক শৰণ নাম ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। শংকৰ গুৰু আপোন পাহৰা হৈছিল এই শৰৎ ঋতুৰ বৰ্ণনাতীত প্ৰাকৃতিক সৌন্দৰ্য দেখি।
1: শৰতৰ নিৰ্মল নীলিম আকাশ, আকাশৰ বুকুটুৰি ফুৰা কহুৱা কোমল শুকুলা মেঘ, শৰতৰ সুবিস্তীৰ্ণ সেউজীয়া পথাৰৰ হৰিত অৱয়ৱত তুষাৰ শুভ্ৰ কুঁৱলীয়ে ৰূপালী ৰং ছটিয়ায়। শাৰদী পুৱাৰ দুবৰি দৰাত বহি মনৰ গোপন কথা পাতি থকা নিয়ৰৰ ৰূপচৰাই পুৱাৰ সমীৰজাকৰ লগত উৰি অহা শাৰদী পুৱাৰ মিঠা

0: মোহনীয়া শৰত সংগীতালেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। ইতিপূৰ্বে প্ৰচাৰিত আলেখ্যখনিৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: অসমা সুষমা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত আগবঢ়াইছোঁ হম দিল দে চুকে ছনম চলচ্চিত্ৰৰ কেইটিমান গীত। গীতকেইটিৰ ৰচনা মেহবুবৰ, সুৰ ইছমাইল দৰবাৰৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক উদিত নাৰায়ণ, অলকা য়াগ্নিক আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ এটি গীত।

আপোনালোকে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক হাম দিল দে চুকে সনম ছবিখনৰ আন এটি গীত, কবিতা কৃষ্ণমূৰ্তি আৰু কৰ্ষণ সৰগাঠিয়াৰ কণ্ঠত।

0: ছনমৰ কেইটিমান গীত শুনিলে। গীতৰ ৰচনা আছিল মেহবুবৰ, সুৰ ইছমাইল দৰবাৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

0: সাদৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আৰম্ভ কৰিছোঁ আজিৰ খণ্ডটি। আমাৰ সৈতে অতিথি হিচাপে আছে ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃবধূ আৰু বহু সময়ৰ তেখেতৰ সংগীত জীৱনৰ সহযোগী আৰু পুত্ৰীৰ দৰে যাক মৰম কৰিছিল শিল্পী মনীষা হাজৰিকা। আমি আজি আপোনাৰ পৰা জানিব খোজা প্ৰধান কথাখিনি হ'ল ঘৰৰ ভূপেন হাজৰিকাজন কেনে। বাহিৰত যিজন ভূপেন হাজৰিকাক দেখা যায় সেইজন অতি পৰিশীলিত ভূপেন হাজৰিকা, শিল্পী ভূপেন হাজৰিকা। ঘৰৰ যিজন ভূপেন হাজৰিকা, মানুহ ভূপেন হাজৰিকাজন কেনে পাইছিলে আপুনি?
1: ঘৰুৱা শিক্ষক ভূপেন হাজৰিকা,
0: ঘৰুৱা শিক্ষক
1: শিক্ষক, কাৰণ ভূপেন দা একচুৱেলি টিচাৰ।
0: হয়
1: দেই, মই কওঁ যিজনে ইউনিভাৰ্চিটিত কাম কৰিছিলে, ধৰা নহয় জানো, অধ্যাপকেইটো আছিলে। আৰু ভূপেন দাৰ মানে শিক্ষা প্ৰদান কৰাৰ মানে ষ্টাইলটোৱে অভিনৱ। মই গান গাইছোঁ, লৈ গৈছে ৰাতিপুৱা বোল চারটে লাইন গাইতে হবে আমার সঙ্গে। তখন তো বাংলা কওঁ নয় এতিয়া, আর ভূপেন মামা বলে কো
0: এগারো বছর বয়স।
1: ভূপেন দাক এই 8-9 বছর
0: টালিগঞ্জ,
1: তো বউ আছে নয়। একচুয়ালি আমার তো কাহিনী আরম্ভ হয় বউ আর মোর মার বন্ধুত্বর পড়া, প্রিয়ম্বদা পেটেল। ঘরত মতা নাম আছিল প্রফুল,
0: প্রফুল
1: মায় মাতিছিল প্রফুল বলে। ডান্সর ট্রুরে তেওঁলোকৰ ঘনিষ্ঠতা, যি নহওক সেইটো বেলেগ কাহিনী এটা। এতিয়া মই কওঁ ভূপেন দা শিকোৱাটো কেনেকুৱা, একো কোৱা নাই, মোক কৈছে খালি বল। গৈছোঁ তাতে ভূপেন দাৰ লগত হাইটটো মিলাবলৈ, মস্ত মাইক্ৰফোন মাজত থাকে, তোমালোকে দেখিবা পুৰণা ফটো চটোবিলাক থাকে, ইফালে মই ইফালে ভূপেন দা। ভূপেন দাৰ লগত হাইটটো মিলাবৰ কাৰণে তাতে গোডাউন পৰা চাহপাতৰ ডাঙৰ ডাঙৰ বাকচ থাকে, তাতে সেইটো আনি দি পেলাই তাত থিয় কৰাই, কাঠৰ বাকচ আছিলে, তাত থিয় কৰাই দিয়ে হাইটটো মিলাবলৈ। হ'ল এটা এটা লাইন ভূপেন দা শিকাই আছে, মই এটা এটা লাইন গাই আছো। শৰাই ঘাট দলং ওলাইছে তেতিয়া,
0: মানে এটা এটা বাক্যকে গাইছে শাৰী শাৰীকে,
1: এটা এটা শাৰী
0: একেবাৰতে গোৱা নাই।
1: ভূপেন দা লিখাটো হৈ গৈছে চাগে, এই সৰু ভইচটোৰ কাৰণে মোক লৈ গৈছে দেই, কিন্তু শিকোৱাটোতো মই ঘৰত একো কোৱা নাই, এই লাইনটো তই গাবি নাই। ভূপেন দা গাই গৈছে আৰু, যে ব্ৰহ্মপুত্ৰ দুটি পাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলে ওলালে, মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলে। মোক কৈছে গা এতিয়া, আমি অকণি ওলামেই দলে দলে ওলামেই, আমি অকণি ওলামেই দলে দলে ওলামেই, ক'ৰবাত কেনেবাকে ডাঙৰসকল নোলালে,
0: ক'ৰবাত কেনেবাকে ডাঙৰসকল
1: ডাঙৰসকল নোলালে, শব্দ শুনিবা,
0: অকল
1: এই এইটো শিকালে গা গালো, এইখিনি গালো আকৌ অন্তৰাত, তাৰমানে গৈ থৈ মই দেখিছো গোটেই গানটো যিমান ভূপেন দাৰ আছে সিমান মোৰো আছে, পাৰ্ট আছে,
0: প্ৰথমতে কৈ দিয়া নাই, সিমান
1: নাই কোৱা দুটা লাই। তাৰপিছত কৈ পেলাই কৈছো কেনে আমাকে শিকাচনী বাৰীতে, তেতিয়া ভূপেন দাই কয় নাৰ্ভাছ হবি তো, কোনো দৰকাৰ নাই, ভালো গেছিছ, তো খুব সুন্দৰ গেছিছ, কিন্তু ঋতুপৰ্ণ তোমাক মই কৈছো এতিয়া মোৰ গানটো শুনিলে এনেকুৱা লাগে ইছলাম, মোৰ অসমীয়া প্ৰনাউন্সিয়েশ্যন ইমান ভাল হোৱা নাই।

0: উপেন্দাৰ ঘৰ হেৰি বাৰাণ্ডাখনত আহি পেলাই মানুহবিলাক ঘণ্টা ঘণ্টা বহি থাকিলে, ৰাজা টোটোহঁতৰ অমৰতাৰ ল'ৰা সন্দীপ আৰু ময়ূখৰ খং উঠি যায়,
1: এইবিলাক
0: নাম দিলে, সেইবিলাক কিয় মানে আমি বৰদেউতাক নাপাওঁ আকৌ, সেইকেইটাক লৈ পেলাই থাকে ভূপেন্দাৰ, গোটেই আমাৰ ঘৰৰ বাচ্ছাবিলাকক লৈ পেলাই ভূপেন্দাৰ খেলি থাকে আৰু, ক'ৰবাত চাইকেল চলাব, ক'ৰবাত তাহাঁতৰ লগতে গল্প ক'ব, ক'ৰবাত মেট্ৰিক পাছ কৰিলে একেলগে অমৰতাৰ ল'ৰা আৰু ৰাজা লৈ গৈছে ফেঞ্চি বজাৰ অশ্বিনী, ইহঁতে পিছত মানে কমেডি কৰি দেখুৱাইবিলাক দেই, দুখন চাইকেল দিয়া, ধুনীয়া চাইকেল দিয়া কিন্তু কম দামত, সেইটো বোলে ল' ভইচত অমৰদাৰ ল'ৰা টোটো।
1: ঘৰত থকা সময়তো বিভিন্ন গীতৰ সৃষ্টি হৈছে, সেই কথাখিনি আপুনি আগৰ খণ্ডত কৈছেই বাৰু, কেনেকুৱা মানে গীত এটা তেওঁ যেতিয়া লিখে বা সুৰ কৰি উঠে, তেওঁ লিখা আৰু সুৰ একেলগেই হয় বেছিভাগ সময়ত?
0: হয়, কিবা কলমৰ আগেদি ওলাই যায় বুলি কয়, আমি একেলগে বুজি নাপাওঁ, কিন্তু এটা কথা ভূপেন্দাক দেখিছো, যিকোনো এইটো ভূপেন্দা নহয় মই জয়ন্ত হাজৰিকাকো দেখিছো, গীত এটা কৰিলে পৰিয়ালক মানুহ আগতে শুনায়,
1: সকলোকে
0: সকলোকে শুনায়,
1: আৰু মানে কোনে কেনেকুৱা পাইছে
0: চায়, এইটো চাই এইটো জাজ কৰে, তাতে যদি কাৰোবাৰ যদি কিবা বক্তব্য থাকেও সেইটোকো সন্মান দিয়ে ভূপেন্দা,
1: ক'বলৈ দিয়ে,
0: ক'বলৈ দিয়ে।
1: তেনেকুৱা এটা গানৰ কথা অকণ শ্ৰোতাসকলক জনাব নেকি, আপোনাৰ এতিয়া মন লৈ আহা,
0: এতিয়া মন লৈ আহা, মই এনেকে মই দেখিছো মাছ কিনিব গৈছে ক'ৰবাত ঘাটত দেই, সেইটো আমাৰ জয়ন্ত হাজৰিকা থাকোঁতে লৈছিলে আৰু খুব কনফাইটি, সমৰ হাজৰিকাৰ লগত খুব যায় এইবিলাকত, মাছ তাছ কিনিবলৈ ঘাটত যায় খুব, তেতিয়া আহিছে এদিন ঘাটৰ পৰা, তেতিয়া এওঁ আছে জয়ন্ত হাজৰিকা আছে দেই, ঘাটৰ পৰা আহি পেলাই তৎক্ষণাতে কিবা এটা মনত আহিছে নাজানো দেই, ৰুমটো বন্ধ কৰি লৈ লিখিছে, লিখি পেলাই পৃথিৱীক চবকে মাতিছে, ৰাণা মিঠুৱা অমুকা তমুকা বহি লওঁ ইয়াৰ লিখিছো, সেই গানটো হৈছিলে তোমাৰ দেহ ৰন্ধে ৰন্ধে তুলি লিখি হৰণ তোমাৰ উঠৰ পৰশে বুলি পেলাই, কি ভাৱত ভূপেন্দা লিখিছে নাজানো, খুব ৰোমান্টিক গান এটা, কিন্তু সকলোকে শুনাইছে, তেনেকুৱা বহুত গান আছে, বহুতেই গান আছে ভূপেন্দাৰ, আমি সাক্ষী।
2: দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে সি হৰণ,

মন আছে কিবা হৰহে দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে কিহৰণ তোমাৰ উঠৰ পৰশ।

0: থমকিলে রথৰ চকুৰি, তাতেই হঠাৎ তোমাৰ বুকুত মোৰ আনন্দাশ্ৰু বৰষে, দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে কিহৰণ তোমাৰ মুঠৰ পৰশে।
1: মইতো এইটো কলকাতাত যে ভূপেন দা কমপ্লিট কৰিছিলে, আমি অসমীয়া নহওঁ দুখীয়া, এইখন আকৌ ধুনীয়া ষ্টৰী আছে। তাৰমানে কাম কৰা ল'ৰা সুদামা, উৰিষ্যাৰ ল'ৰা সি, দেই। তাৰপিছতে সি ভূপেন দাৰ একদম চাঁতৰে আছিলে বহুত বছৰলৈকে। সুদামা মানে বহুত দিনৰ পৰা আছে সুদামা। এতিয়া ভূপেন দাতো ৰাতি লিখে নহয়, প্ৰতি নিশা লিখে। এইটো আমাৰ ময়ূকে খুব কয়, কেতিয়াবা কেতিয়াবা শুৱে যে ভূপেন দাৰ লগত গৈ বিচনা, তেতিয়া ক'লে বৰ্তা কি কৰে লাইট জ্বলাই জ্বলাই ৰাতিপুৱা 4 বজাত প্ৰতি নিশা উঠে, উঠি পেলাই লিখে ভূপেন দা। তো সেনেকৈ আমি অসমীয়া নহওঁ দুখীয়াটো ক'ৰবাৰ পাতত লিখিছিলে বোলে, আই কমপ্লিট কৰিছে। তাৰ আগদিনা নিৰুজ চৌধুৰী গৈ পাইছে ইয়াৰ পৰা, জয়ন্ত হাজৰিকাৰ নিৰুজ চৌধুৰী আমাক গানটো পূৰা শুনাইছে। লক্ষ্মীনাথ বেজবৰুৱাই ফাৰ্ষ্ট লাইনটোও কৈ দিয়ে, আমি অসমীয়া নহওঁ দিয়া কিহৰ দুখীয়া অসম। মই লিখা নাই বুজিছ, মই কৈছোঁ সান্তনা লভিলে নহ'ব, এই আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব। তাৰপিছততো গান দীঘলীয়া গান জানা, বহুত ধুনীয়া ধুনীয়া শব্দ তাতে। নিজৰ আইক ঘীন কৰাটো বুজাব, আনৰ আইক ভাল পোৱা মানে যে, এইবিলাকতো সুন্দৰ সুন্দৰ কথা। এইটো যি নাও সেই গানটো গ'লে আমাৰ মোৰ কিবা থাকি গ'ল মনতে, দেই। মানে ইমান সুন্দৰকৈ বুজাইছে কথাখিনি, কৈছে থাকি গ'ল। ই কৰিলে কি ৰাতিপুৱাই সুদামা, লিখাবতো ঝাৰু টাৰু কৰি পেলাই কাগজবিলাক লৈ গুচি গ'ল, পেলাই দিল, লৈ গৈছে। ভূপেন দা উঠি পেলাই গানটো এতিয়া নাই, পাগলৰ দৰে দৰ্জাত মাৰিছে, অমুক কৰিছে, বিৰাট খঙাল কওঁ নহয়, গান ক'ত কৰোঁ, গানটো এতিয়া মই ৰেকৰ্ড কৰিবলৈ কওঁ, ওলচ তোলা আৰু দেই। তাৰপৰা জয়ন্ত হাজৰিকা হওঁতে পাৰা নাই আৰু গৈ পেলাই শান্ত কৰিবলৈ।

0: ভূপেন তেতিয়া ভূপেন দাও নহয়, তেতিয়াও বোধ হয় মই ভূপেন মামাই কওঁ।
1: মাজতে সুধি যাওঁ শ্ৰোতাসকলৰ কথাৰ কাৰণে কথাটো স্পষ্ট কৰা ভাল, যে আপোনালোকে এজনে আনজনক তই বুলি সম্বোধন কৰিছিল নহয়?
0: এই যে তই বুলি সম্বোধন কৰিছিলোঁ সেইটো কিন্তু মানে ভূপেন মামা কওঁতে নাই কোৱা মই দেই তই, সেইটো মোৰ বিয়াৰ পিছত। যেতিয়া ঘৰত আহি পেলাই দেখিলো যে চবে তই কয় নহয়, তইতো খুব আপোন লাগে। ইভেন মোৰ শাহুৱাই মা শান্তিপ্ৰিয়া হাজৰিকা, মই তেখেতকো তই বুলি সম্বোধন কৰিছিলো। দেখো ৰোজ বাইদেউ, ৰুবি বাইদেউ, বাকীবিলাক চব তই কয়, অমৰদা ককাইদেউ বুলি কৈছিলে, কিন্তু চব ভূপেনদা তই, এনেকুৱাটো আমাৰ আমাৰ মতে চব কুইন বুলি কয়। কুইন বাইদেউক বাইদেউ নকয় কোনো, চব কুইন, সমৰ হাজৰিকাও কুইন, চবে কুইন বুলি মাতে। অ, তাৰপিছত এতিয়া দেখিছো যে চবে তই কয়, মোৰ ইমান ভাল লাগে তইটো শুনিবলৈ। মই ভূপেনদাক কলো, ভূপেনদাক কৈছে কবি তই মোক তই কবি, মইতো তোক তই কওঁ তুই বুলি কয় আৰু, বাংলাত তুই বুলি কৈছিলে।
1: সুদামাই বস্তুখিনি পেলাই দিবলৈ
0: গ'ল,
1: ভূপেন হাজৰিকা খং উঠিল, জয়ন্ত হাজৰিকা আৰু
0: নিৰুজ চৌধুৰীয়ে শান্ত কৰিছে। তাৰপিছত বোলে আমাৰ মনত পৰিব দেই, আমি তিনিটাই আছো, মনত পৰিব ভূপেন দাত কচোন আৰম্ভ কৰাৰ আগতে লিখাটো কেনেকে কেনেকে ষ্টেণ্ডাৰ্ডটো অলপ অলপ আমাৰ যে মনত আছিলে, মই কৈ আছো ভূপেন দা লিখি গৈ আছে, আকৌ তেনেকে গানটো কমপ্লিট হৈ গ'ল। আকৌ তাৰপিছত তই কমপ্লিট হ'ল যেতিয়া ভূপেন দা বিৰাট ফূৰ্তি, ব'ল এতিয়া তহঁতক চাইনিজ খোৱাবলৈ যাম, ঘৰুৱা ভূপেন দাক কৈছোঁ আৰু।

0: ৰুদ্দিনক লৈ
1: লৈ পেলাই কৰিছে
0: দেই আমি আমি দুগৰাকীয়ে এই পুৰা সংগ্ৰহালয়টো আমি সজাইছো। আৰু ভূপেন আবেলি আবেলি মোৰ এখন আল্টো কাৰ আছিলে সৰু, উঠি পেলাই যায় বলচোন চাওঁ গৈ পেলাই কি কৰি আছে দুজনী তে, মানে মই তাইক সেইকাৰণে চেলুট জনাওঁ যে ভূপেন দাৰ পিছৰ পাৰ্টৰ যিখিনি তাই আমাক দি থৈ গ'ল সেয়া হয়তো আমি নাপালো হয় তাই নাথাকিলে হয়। সেইবিলাকতো পাৰ্টিকুলাৰ চোৱা গৈ পেলাই নিজে চাইছে,
1: নিজে চাইছে
0: লাষ্টত কৈ গৈছে এইটো ইনগুৰিট কৰিব সময় এয়া মোৰ শেষ ঘৰ।
1: ভূপেন হাজৰিকাৰ পাছত আপুনি গোৱা অন্য গীতৰ কথা অকণ কওকচোন, মানে প্ৰথম গীতটো আপুনি গালে ব্ৰহ্মপুত্ৰ
0: গালো না, তাৰপিছত ভূপেন দাৰ লগত মই এনেকে গোৱা নাই, কিন্তু ভূপেন দাৰ ধৰা চিনেমা লটি ঘটি ৰাজস্থানী গান ভূপেন দা মূৰতই গাইছে, গীতা দাসৰ মই গাইছো, সেই পানী বুলি চিনেমাখন কৰিছিলে ভূপেন দাহঁতে পানী চিনেমাখনতো গাইছো কি গান, ইয়াতে গালো ফাগণ আয়োৰে হাঠিলা মাৰি বজে বংগৰী
1: লটি ঘটি গান
0: লটি ঘটি গানে।

0: তাৰপিছত ভাগ্য
1: ভাগ্য
0: বলছো বিটটো
1: ডাব কৰোঁ,
0: ডাব কৰোঁতে মই গাইছোঁ সেইটো যে সাত সমুদ্ৰ পাৰৰে ধুনীয়াকে বজাৰৰে, সেইখনতো ভূপেন বিৰাট ভাল ট্ৰান্সলেশ্যন হৈছিলে।
1: আপুনি একে সময়তে ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দৰে দুগৰাকী নমস্য বৰেণ্য শ্ৰদ্ধেয় শিল্পীৰ সান্নিধ্য লাভ কৰিলে, আৰু সান্নিধ্য লাভ কৰাই নহয় তেখেতসকলৰ একান্ত আন্তৰিক সহযোগী হিচাপে থকাৰ আপুনি সৌভাগ্য লাভ কৰিলে, আৰু আপোনাৰ সেই সৌভাগ্যৰ ভাগ আপুনি আমালৈকো সিঁচিলে। এতিয়াও উঠি অহা ল'ৰা ছোৱালীহঁতে আপোনাৰ ওচৰলৈ গীত বিচাৰি আহে, গীত শিকিবলৈ আহে, আপোনাক অনেকে মা বুলি সম্বোধন কৰা আমি জানো, আৰু আপুনি ঠিক ভূপেন হাজৰিকাই দেখুৱাই যোৱা বাটটোৰে যি বাটেৰে জয়ন্ত হাজৰিকাও বহু দূৰ গৈছিলে সেই বাটেৰে আপুনি আজিও বাট বুলি আছে। ভূপেন হাজৰিকাই আপোনাক সেই এটা বিশেষ সময়ত কোৱা যে ৰাণাক জীয়াই ৰাখিবি সেই দায়িত্ব পালন কৰাৰ উপৰি আপুনি আজিৰ তাৰিখত ভূপেন হাজৰিকাকো জীয়াই ৰখাত আপোনাৰ সুপুৰুষাৰ্থ কৰিছে। আপুনি ভালেৰে থাকক, আমি আজিৰ কথোপকথন ইমানতে সামৰিব লাগিব। শেষত আপোনাৰ ফালৰ পৰা ভূপেন হাজৰিকা গোৱা এটি গীত আপুনি শ্রোতাক শুনাওক।
0: মই তেতিয়া কম ভূপেন দাৰ প্ৰিয় গান, আৰু সকলোকে ভূপেন দা লিখিছে নিজৰ যিটো ভূপেন দা আত্মজীৱনী লিখিছে তাতো লিখিছে, আৰু এটা কথা কৈছিলে মই ঢুকাওঁতে এইটো গীত বাজিব লাগে, সাগৰ সংগমত কতনা সাঁতুৰিলো, বৰ মানে তোমাৰ মন চুই যোৱা ভূপেন দাৰ নিজৰ অনুভৱেৰে লিখা এই গীতটি বজালে মই সুখী হ'ম।

আদৰৰ শ্ৰোতা, মনীষা হাজৰিকাৰ সৈতে কথোপকথনৰ সামৰণি পেলাই এই খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আমাৰ এই অনুষ্ঠানটিৰ শীৰ্ষগীতৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026ৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰানুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15 জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ প্ৰদান কৰা হয়। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহ কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ঔমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ EVM, VVPAT বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। ডিজিটেল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। আৰোগ্য মন্থন 2026 শীৰ্ষক কাৰ্যসূচীত মধ্যম ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শ্ৰেণীত সৰ্বাধিক সংখ্যক আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে সংযুক্ত আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰৰ বাবে অসমে এই সন্মান লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যসেৱাক অধিক সহজলভ্য, সংযুক্ত আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তোলাৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ এয়া হৈছে উল্লেখযোগ্য স্বীকৃতি। তেওঁ ইয়াৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে জড়িত আটাইকে শুভেচ্ছা জনায়। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 8 বজাত আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ছাত্তিক ছাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰুৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: परागमाला।
1: परागमाला लाइफ শুনিলে আগবঢ়ালে সীমা রাউতে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

দেশ হোৱা ৰবট মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মনীষা শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ঊনবিংশ খণ্ড।

0: মই জানিছিলোঁ এনে কিবা এটা হ'ব বুলি। মই তোমালোকক আগৰে পৰা কথাটো কৈ আছিলোঁ যদিও তোমালোকৰ কোনেও মোৰ কথাটো গুৰুত্ব দিয়া নাছিলা। ফাৰ্ষ্ট ইয়াৰৰ পৰাই আমি এই নিৰ্জন গুদাম ঘৰটোত লগ ধৰি আহিছোঁ, কিন্তু এনে সমস্যাটো আগতে কেতিয়াও দেখা দিয়া নাছিল।
1: এতিয়াতো বিৰাট ডাঙৰ সমস্যা হ'ল, কি কৰা যায় বাৰু?
2: সকলোৱে শান্তভাৱে চিন্তা কৰোঁ কথাটো, ভয় খালে একো উপায় নোলাব।
3: ঠিক কথা কৈছা, ভয় খালে একো লাভ নহ'ব, চিন্তা নকৰিবা, কিবা নহয় কিবা ৰাস্তা এটা ওলাব। ৰ'বা, মই দুই মিনিটতে আহি আছোঁ।
1: শৰত, তোমাৰ বাৰু অসুবিধাটো ক'ত? তুমি বাৰে বাৰে কিয় বাৰু মাজতে উঠি গৈ থাকা? তুমি জানানে, আধা ঘণ্টাত তুমি এতিয়ালৈ তিনিবাৰ বাথৰুমলৈ গৈছা। ৰমলা, চোৱা, তোমাৰ এই সাহসী বন্ধুক যাক লৈ তুমি শক্তিশালী দল গঢ়ি তুলিব বিচাৰিছা।
3: অলপ কমকৈ কোৱা নেকি ললিতা, মই ভালদৰে জানো যে ইয়াত সকলোৱে এতিয়া ভয় খাই আছে। মই এতিয়াই আহি আছোঁ, মাত্ৰ এক মিনিটত।
2: ঠিক আছে শৰত, যোৱা বাৰু, কিন্তু ইয়াৰ পিছত বাৰে বাৰে গৈ নাথাকিবা। সোনকালে ঘূৰি আহা আৰু এই সমস্যাটো সমাধানৰ বাবে তোমাৰো বুদ্ধি লগোৱা। মোৰ বিশ্বাস আমি সকলোৱে লগ হৈ একেলগে এই সমস্যাটো সমাধান কৰিব পাৰিম।
0: ভুলটোতো আমাৰেই, তাতে আকৌ ইমান ডাঙৰ ভুল, ইমান দৌৰাদৌৰি কৰাৰ বাৰু কি প্ৰয়োজন আছিল? আমি এক দুই মাহটো ৰ'ব পাৰিলোহেঁতেন।
2: ঠিক কথা কৈছা আফ্ৰিনা, আচলতে যন্ত্ৰটোক বাহিৰৰ ৰাস্তালৈ লৈ যাবলৈ ময়েই জোৰ কৰিছিলোঁ। আফ্ৰিনা, তুমিতো তেতিয়া মোক মানাই কৰিছিলা। ললিতা আৰু শৰতেও ভয় খাই আছিল, মাত্ৰ ময়েই জোৰ কৰি এই কামটো কৰিবলৈ কৈছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যন্ত্ৰটোক নিজে নিজে ভাবিবলৈ সুযোগ দিয়া উচিত। ইয়াৰ দ্বাৰা যন্ত্ৰটোৰ পৰীক্ষণ হৈ যাব বুলি ভাবিছিলোঁ।
0: ৰমলা, ইমানকৈ মন বেয়া নকৰিবাচোন, আমি কোনেও তোমাক দোষাৰোপ কৰা নাই নহয়। মইতো চিন্তা কৰিছোঁ এতিয়া বিশ্ববিদ্যালয় প্ৰশাসনে কি সিদ্ধান্ত লয় বা।
1: সেইবোৰ বাৰু পাছত দেখা যাব, মানে সেইবোৰ আমি চম্ভালি ল'ব পাৰিম। মই এটা বেলেগ কথাহে চিন্তা কৰিছোঁ।
2: বেলেগ কথা? কি ক'ব বিচাৰিছা তুমি ললিতা?
1: ৰমলা, মই চিন্তা কৰিছোঁ পুলিচৰ কথা ভাবি। যেতিয়া মানুহে এই যন্ত্ৰটো, মানে ৰবটটোক, যাক মানুহৰ দৰেই দেখা যায়, ৰাস্তাত ঘূৰি ফুৰা দেখিলে কি কৰিব বাৰু?
0: মোৰতো কথাটো ভাবিয়ে ভয় লাগিছে। পুলিচে গম পালে এই ৰবটটোৰ সম্পৰ্ক কোনোবা আতংকবাদী সংগঠনৰ লগত থকা বুলি ভাবিব। পুলিচে ভাবিব যে কোনোবা আতংকবাদী সংগঠনে স্বসঞ্চালিত আত্মঘাতী সন্ত্ৰাসবাদী পঠিয়াইছে বুলি।
2: শৰত আহিলা?
3: আহিলোঁ।
2: বহা তুমি এতিয়া।
3: হ'ব,
2: তুমি মোক কোৱা, ৰবটটো ৰাস্তাৰ পৰা কেনেদৰে নোহোৱা হ'ল? মোৰ হিচাপততো ৰবটটোৱে ঠিকমতেই কাম কৰি আছিল।
1: ৰমলা, ৰ'বা, মই কৈ আছোঁ। আমি কেইজন নতুন এপাৰ্টমেণ্ট বিল্ডিঙত বহি আছিলোঁ।
2: অঁ,
1: নতুন এপাৰ্টমেণ্ট বিল্ডিংটো খালী আছিল কাৰণে ৰবটটো ইয়াত সঞ্চালন কৰাত একো অসুবিধা হোৱা নাছিল।
0: আহা ললিতা, এইখিনি কথা আমি জানো, তুমি কোৱা যে ভুলটো ক'ত হ'ল?
3: ৰিমটটো আমাৰ লগতে আছিল, কিন্তু আমি সেইটো ব্যৱহাৰ কৰা নাছিলোঁ। আমি চাব খুজিছিলোঁ ৰবটটোৱে কি কি কৰিব পাৰে, মানে সি নিজে নিজে কি কি কাম কৰিব পাৰে।
0: তাৰ পাছত কি হ'ল?
1: তাৰ পাছত ৰবটটোৱে উত্তৰ দিশত চলিবলৈ ধৰিলে, লাহে লাহে ডাঙৰ ফিল্ডখনৰ সৌটো পাৰলৈ। দুপৰীয়াৰ সময় আছিল আৰু কোনো মানুহ দুনুহো নাছিল। তাৰপিছত সেইফালেৰে ৰবটটো হাইৱেৰ ফাললৈ গুচি গ'ল।
2: কিন্তু ৰবটটোৱেতো হাইৱেলৈ যাব নালাগিছিল।
1: তাকেইতো, ৰবটটোক এনেদৰে প্ৰগ্ৰেমিং কৰা হৈছিল যাতে ইয়াক এজন ভাগৰুৱা মানুহ যেন লাগিব, যিয়ে ফিল্ডখনত থকা বেঞ্চখনলৈ লাহে লাহে খোজকাঢ়ি যাব। তাৰপাছত বেঞ্চখনৰ ওচৰ পাই নিজৰ কপালখন ভাগৰুৱা মানুহ এজনৰ দৰে মচিব আৰু বেঞ্চখনত কিছু সময় বহি ঘূৰি আহিব।
0: তাকেইতো,
3: কিন্তু আমি ভবামতে একো নহ'ল, ৰবটটো ঘূৰি নাহিল।
0: তেতিয়াহ'লে হ'ল কি?
1: সেইটোৱেতো গম পোৱা নাই আফ্ৰিনা। ৰবটটোৱে ঠিকে থাকি বেঞ্চখনত বহিছিল, কিন্তু তাৰপাছত জল্দি জল্দি বেঞ্চখনৰ পৰা থিয় হ'ল।

0: আৰু চলিবলৈ আৰম্ভ কৰি দিলে।
1: তোমালোকে সেই সময়ত ৰিম'টটো কিয় ব্যৱহাৰ কৰা নাছিলা? ৰিম'ট ব্যৱহাৰ কৰিলে কিজানি সেই সময়তেই ৰবটটোক ৰখাব পৰা গ'লহেঁতেন।
0: কিমান যে ডাঙৰ ভুল কৰিলা তোমালোকে! আফ্ৰিনা আৰু মই ক্লাছলৈ যাবই নালাগিছিল। এই ৰবটটো বনাবলৈ আমি যে কিমান ক্লাছ নকৰিলোঁ, পৰীক্ষাত নম্বৰো বহুত কম পালোঁ। উফ, সকলোবোৰ ইয়াৰ কাৰণেই কৰিলোঁ আৰু তোমালোকে সকলোবোৰ গণ্ডগোল লগাই দিলা।
2: আমাৰ কথাটো শুনাচোন ৰমলা, খং নকৰিবাচোন। আমি সেই সময়ত যিমান কৰিব পাৰিলোঁহেঁতেন সকলোবোৰ কৰিলোঁ, কিন্তু ক'ব নোৱাৰোঁ, ৰিম'টটোৱে কাম কৰা নাছিল।
3: অঁ, আমি বহুত চেষ্টা কৰিছিলোঁ। যেতিয়া ৰিম'টটোৱে কাম কৰা নাছিল তেতিয়া আমি দৌৰি দৌৰি বেঞ্চখনৰ ওচৰলৈ আহিছিলোঁ, কিন্তু
4: কিন্তু কি, ৰবটটোৱে এনেই ইমান সোনকালে তাৰ পৰা নোহোৱা হৈ গ'লনে?
2: অঁ, তাকেইতো। আমি গৈ দেখিলোঁ ৰবটটো তাত নাই। ট্ৰাকৰ ডাঙৰ লাইন এটাত হাইৱেলৈ গৈ আছে। ৰাস্তাটো পাৰ হ'বলৈ সেয়েহে আমাক অলপ সময় লাগিছিল।
3: শৰতে ঠিকেই কৈছে। যেতিয়া ট্ৰাকৰ লাইটটো শেষ হ'ল, আমি ৰূপক মানে ৰবটটোক বিচাৰি নাপালোঁ, গমেই নাপালোঁ ক'ত যে নোহোৱা হৈ গ'ল। হেল্ল', অঁ নেহা, কোৱা। অহ, তুমি কোনখিনি পাইছা? ঠিক আছে ঠিক আছে, ময়ো সোনকালে সেইখিনিলৈ গৈ পাম। নাই নাই, একো হোৱা নাই, মই ৰাস্তাতে আছোঁ। সোনকালে লগ পাই আছোঁ দিয়া, ৰাখোঁ দেই।
4: অঁ ললিতা, সেয়া তোমাৰ নেহা মানে প্ৰফেছৰ বৰুৱাৰ ছোৱালী নহয় জানো? তোমাৰ যে নতুন বান্ধৱী।
3: আফ্ৰিনা, তুমি ভাল ধেমালি কৰিব পাৰা দেই। নেহাই আচলতে সৰু সৰু ল'ৰা ছোৱালীৰ চিকিৎসাৰ কাৰণে কিছু টকা দান দিব বিচাৰিছিল, তাৰ কাৰণে তাই মোক লগত যাবলৈ লগ ধৰিছিল।
4: বাহ, মজা! চোৱা ৰমলা, তোমাৰ লগৰ এজনটো আঁতৰি গ'লেই, এতিয়া ললিতাক চোৱা। নিজে যিমানেই বিপদত নপৰক কিয়, বেলেগক সহায় কৰিবলৈ কিন্তু সদায় দৌৰাদৌৰি কৰে।
0: অঁ ললিতা, তুমি যোৱাগৈ, মাত্ৰ আমাৰ বিপদৰ কথা নেহা কলপো জানিবলৈ নিদিবা। প্ৰফেছৰ বৰুৱা এই বিশ্ববিদ্যালয়ৰ এজন অতি প্ৰভাৱশালী অধ্যাপক। তেখেতে ইয়াৰ বিষয়ে অলপ কথা গম পালেও আমি বহু বিপদত পৰিম।
2: ললিতা, এইটো কথা মনত ৰাখিবা যে প্ৰফেছৰ বৰুৱাই এইটোৰ অৰ্ডাৰ উলিয়াইছিল যে বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰী কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত বেলেগে প্ৰকল্প কৰিব নোৱাৰে। যদি কোনোবাই বেলেগে প্ৰকল্প কৰা গম পায় তেন্তে তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত কৰা হ'ব।
0: অঁ অঁ শৰত, মোৰ মনত আছে, যোৱা বছৰ ঘটি যোৱা সেই ঘটনাটোৰ পিছতেই এই অৰ্ডাৰটো উলিওৱা হৈছিল। সেই যে আমাৰ ছিনিয়ৰজন আছিল সীমান্ত, সি এটা অদ্ভুত ধৰণৰ ড্ৰোন উৰাবলৈ চেষ্টা কৰিছিল। সেই ড্ৰোনটো উৰি গৈ ষ্টাফ কোৱাৰ্টাৰৰ পানীৰ টেংকিত পৰিছিলগৈ। অদ্ভুত ধৰণৰ পৰীক্ষা কৰিছিল দেই সি।
4: ৰমলা, আমিও কিন্তু একো ভাল কাম কৰা নাই।
3: মই এতিয়া যাওঁ দিয়া, মোৰ স্কুটিখন পিছফালেই ৰখাই থৈছোঁ, সোনকালে লগ পাম। বাই
0: বাই
4: বাই।

আশা কৰোঁ ৰূপক বেছি দূৰলৈ যাতে যোৱা নাই, নিজৰ কাৰণে প্ৰয়োজনীয় শক্তিখিনি ৰূপকে অনায়াসে আহৰণ কৰি ল'ব পাৰে। কিন্তু সমস্যাটো তাত নহয়, মই চিন্তা কৰিছোঁ সি য'ত থাকে তাত বাৰু কেনেধৰণৰ ব্যৱহাৰ কৰিব। অৱশ্যে ৰূপকৰ মেমৰিটো বহুত ধুনীয়া ধুনীয়া শব্দৰ ভাণ্ডাৰ আছে, কিন্তু সেইবোৰৰ সঠিক ব্যৱহাৰ ৰূপকৰ এতিয়াও শিকিবলৈ বাকী। ইমান জোৰে হৰ্ণ বজাবলৈ কিহে পাইছে, গোটেই ৰাস্তাটো খালী হৈ আছে দেখোন। যা যা উৰাই লৈ যা তোৰ গাড়ী। এই সকলোবোৰৰ মূল দোষী হৈছে সেই বুদ্ধিমান ৰবটটো ছফিয়া। কাম নাছিল আৰু, মিডিয়াইটো বঢ়াই বঢ়াই প্ৰচাৰ কৰিছিল যাৰ ফলত মানুহে ভাবিছিল এতিয়াতো বুদ্ধিমান যন্ত্ৰ মানৱ পৃথিৱীত আহি গৈছে। মানুহেও যে কি কি কথাবোৰ ভাবি থাকে নহয়। ছফিয়াই তাইৰ ৰূপ ৰং আৰু বুদ্ধিমত্তাৰে মানুহক প্ৰভাৱিত কৰি তুলিছিল। সকলোবোৰ একেবাৰে মোহাচন্ন হৈ গৈছিল, য'ত ইমান প্ৰভাৱিত কৰিব পৰা একো গুণ ছফিয়াৰ তাত নাছিলেই। বছ মাত্ৰ নতুন বটলত পুৰণি সুৰা, এই টাইপ কথা। সেইখনেই কিজানি সেই হস্পিটেলখন যাৰ কথা নেহাই মোক কৈছিল। মোৰ বোধেৰে মোৰ বেছি দেৰি হোৱা নাই। অহ সেয়া নেহা বাহিৰত ৰৈ আছে, কিজানি এইফালেই চাই আছে। নেহা নেহা।

0: অঁ ললিতা,
1: সোনকালে আহা। হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্টজন যাব এতিয়া, সোনকাল কৰা।
2: সেয়া চোৱা, পাই গ'লোঁ। এতিয়া কোৱা, কেনেকৈ যাবা তেওঁৰ তালৈ, চিৰিৰে নে লিফ্টেৰে?
1: মোৰ হিচাপত চিৰিৰ ওচৰতেই লিফ্টখনো আছে, সোঁফালে। আহা, মোৰ লগত আহা।
2: বোলা বোলা।
1: এই ৰ'বাচোন অলপ ললিতা, চোৱাচোন লিফ্টখনৰ মুখত ইমান ভিৰ লাগিছে।
2: অঁতো কিবা হৈছে? ৰ'বা ৰ'বা, মই ছিষ্টাৰগৰাকী সুধি চাওঁ। ছিষ্টাৰ, কি হৈছে ইয়াত ইমান ভিৰ লাগিছে যে?
3: এই হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট এইখিনি সময়তে সদায় হস্পিটেলৰ পৰা ওলাই যায়, কিন্তু আজি তেওঁ লিফ্টৰ ভিতৰত সোমোৱাৰ লগে লগে লিফ্টখন বন্ধ হৈ গ'ল আৰু মাজতে ৰৈ গ'ল। তাৰ পাছত এটা আচৰিত কথা হ'ল।
1: ইয়াত আৰু কি আচৰিত কথা হ'বলৈ আছে? কেতিয়াবা কেতিয়াবা এনেদৰে লিফ্ট বন্ধ হোৱাটো সাধাৰণ কথা।
2: নেহা, তেওঁ ক'বলৈ দিয়াচোন। ছিষ্টাৰ প্লিজ কওকচোন, কি হৈছিল আচলতে?
3: এই লিফ্টখন যোৱা আধা ঘণ্টাৰ পৰা তৃতীয় আৰু চতুৰ্থ মহলাৰ মাজত ফঁচি আছিল।
1: অহো, আজিহে এইবোৰ হ'বলৈ পালে। মই তেওঁৰ বাবে বাহিৰত ৰৈ আছিলোঁ আৰু তেওঁ ইয়াত লিফ্টৰ ভিতৰত ফঁচি আছিল।
3: আমি লিফ্টৰ কাৰিকৰী দিশ চোৱা চিতা কৰা অফিচটোত ফোন কৰিছিলোঁ। তেওঁলোকে তেওঁলোকৰ তাত তেতিয়া কোনো টেকনিচিয়ান নাই বুলিয়ে ক'লে। তেওঁলোকে ক'লে যে তেওঁলোকৰ টেকনিচিয়ান আহি পাবলৈ বোলে অতি কমেও দুই ঘণ্টা সময় লাগিব।
2: অহো, তেতিয়াহ'লেতো বহুত ডাঙৰ সমস্যা হ'ল। লিফ্টৰ ভিতৰত তেওঁ অকলে আছে নেকি?
3: হয়, লিফ্টৰ ভিতৰত হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট ছাৰটো অকলেই আছে। কিন্তু মই তোমালোকক কওঁ ৰ'বা, আচলতে কি হ'ল?
2: মানে কি হ'লনো আচলতে?
3: ইয়াত ভিৰ লাগি থকাৰ সময়তে 28-29 বছৰীয়া স্মাৰ্ট যুৱক এজন ভিৰৰ মাজৰ পৰা ওলাই আহিল। অৱশ্যে বয়স অলপ বেছিও হ'ব পাৰে, অলপ বেলেগ ধৰণৰ চেহেৰা। ধৰি লওক 10 মিনিটমানৰ আগৰ কথা। তেওঁ ক'লে যে এই অসুবিধাটোত তেওঁ হেনো আমাক সহায় কৰিব পাৰে।
2: এটা কথা কওকচোন ছিষ্টাৰ, তেওঁ বাৰু ডিঙিটো একেবাৰে চিধা আছিল নেকি আৰু মোৰ সমানেই ওখ আছিল নেকি?
3: হয় হয়, আৰু আপোনাৰ সমানেই ওখ আছিল। আপুনি তেওঁক চিনি পায় নেকি?
2: ছিষ্টাৰ মোক সোনকালে কওকচোন, তেওঁ ক'ত থাকিব পাৰে এতিয়া?
3: তেওঁ কিবা কৈ আছিল, তেওঁ কৈ আছিল লিফ্টৰ কাউণ্টাৰ বাফাৰত বিজুতি ঘটিছে, সেয়া ঠিক কৰিব লাগিব।
1: কিন্তু ললিতা, তুমি তেওঁৰ কথা ইমানকৈ কিয় সুধি আছা? তেওঁ কিজানি কোনোবা টেকনিচিয়ান হয় যাৰ লিফ্টৰ জ্ঞানো আছে, সম্ভৱতঃ তেওঁ কিজানি কামৰ সন্ধানতেই আছিল।
2: নেহা প্লিজ, তুমি এতিয়া মনে মনে থাকা, ইয়াৰ লগত মোৰ জীৱন জড়িত হৈ আছে। ছিষ্টাৰ কওকচোন, তেওঁ কোনফালে গৈছে?
3: সৌফালে, সৌফালে গৈছে তেওঁ, সৌ বিল্ডিংটোৰ পাছফালে থকা চেনেলটোৰ ভিতৰেৰে গৈছে।
2: ইচ, এই ছিষ্টেমটোৰ বিষয়ে সি বেছি কথা নাজানে। এই সকলোবোৰ সেই ছেমিনাৰখনৰ কাৰণেই হৈছে, সেইখনতে ইয়াৰ বিষয়ে কিছু কথা শিকিছিল যিটো পৰ্যাপ্ত কেতিয়াও নহয়।
1: ললিতা, তই কি কৈ আছা এইবোৰ? কোনখন ছেমিনাৰ, কি শিকাৰ কথা কৈছা?
2: নেহা, মই এতিয়া তোমাক একো কথা ক'ব নোৱাৰোঁ। এতিয়া মাত্ৰ মই তাক বাহিৰলৈ আনিব লাগিব,

0: হাই ৰূপক, মই ললিতা।
1: আহা ললিতা,
0: তুমি ইয়াত কি কৰি আছা ৰূপক?
1: এই লিপখন বেয়া হৈছে আৰু লিপখনত এজন সহায় কৰিবলৈ ইয়াতে আহিছো। যিয়ে বিপদত সহায় কৰে তেওঁই প্ৰকৃত বন্ধু। ঠিক কথা কৈছো নহয় মই?
0: ঠিক কথা কৈছা ৰূপক, কিন্তু
1: এইখিনিতেই কিবা বিজুতি আছে। এই কানেকশ্যনটো, এইটো হৈছে কানেকশ্যন বাফাৰ।
0: আমি ইয়াৰ বিষয়ে বেছি কথা নাজানো ৰূপক। লিফ্টৰ টেকনিচিয়ান অহালৈ ৰখাই ভাল হ'ব নেকি? তুমি এতিয়া তাৰ পৰা নামি আহা প্লিজ।
1: অলপ আগতে তলত জমা হোৱা মানুহখিনিয়ে কৈ আছিল যে হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্টজন বোলে হাৰ্টৰ পেচেণ্ট। যদি তেখেতে লিফ্টৰ ভিতৰত বেছি সময় আৱদ্ধ হৈ থাকিবলগীয়া হয় তেন্তে তেখেত সংজ্ঞাহীন হৈ পৰিব। গতিকে আমি অতি সোনকালে কিবা এটা কৰা উচিত।
0: ৰূপক, তুমি ঠিক কথাই কৈছা, কিন্তু তুমি কেনেকৈ জানিলা যে লিফ্ট কাউণ্টাৰ বাফাৰত বিজুতি ঘটিছে?
1: মই গম পাইছো, মাত্ৰ এটা সৰু বিজুতি ঘটিছে, 10 মিনিটৰ ভিতৰতে সেইটো ঠিক হৈ যাব।
0: ৰূপক,

0: তোমাৰ ওচৰত একো টুলবক্সো নাই। এনে অৱস্থাত তুমি বাৰু সেইটো কেনেদৰে ঠিক কৰিবা?
1: লিফ্টটোৰ এইখিনিতে কোম্পানীৰ দ্বাৰা এটা টুলবক্স আগতেই সংযোগ কৰি থৈছে, এটা সৰু টুলবক্স। মই মোৰ কেমেৰাৰ সহায়ত এই বিজুতিখিনি ঠিক কৰিব পাৰিম।
0: নাজানো আৰু কি কৰিব ওলাইছে।
1: ঠিকেই ভাবিছা তুমি ললিতা, এই টুলবক্সটো ব্যৱহাৰ কৰি মই লিফ্টখন ঠিক কৰিম।
0: ৰূপক, বুজিবলৈ চেষ্টা কৰাচোন, তুমি লিফ্টৰ বিষয়ে আয়োজিত ছেমিনাৰখনৰ দ্বিতীয় বেলাত তুমি অংশ লোৱা নাছিলা, সেয়ে তোমাৰ শিকাখিনিও আধৰুৱা হৈ আছে। সেয়ে প্লিজ এতিয়া তাৰ পৰা নামি আহা ৰূপক, আমি টেকনিচিয়ানৰ বাবে ৰওঁহা।
1: প্ৰকৃত বন্ধু সেইজনী যিয়ে বিপদৰ সময়ত সহায় কৰে।
0: কিন্তু তুমি কেনেকৈ গম পালা যে কি কৰিব লাগিব? সেই ছেমিনাৰখনৰ প্ৰথম ভাগত লিফ্টৰ বিষয়ে মাত্ৰ প্ৰাথমিক জ্ঞানখিনিহে দিয়া হৈছিল, পিছৰ ভাগসমূহতে লিফ্টৰ বিষয়ে কাৰিকৰী জ্ঞান দিয়া হৈছিল য'ত তুমি অংশই লোৱা নাছিলা।
1: ললিতা, তুমি জানানে মই জেনিক লগ পাইছিলোঁ। এই লিফ্টখনৰ চোৱা চিতা ভালদৰে কৰা হোৱা নাছিল। এইখিনিতে চোৱাচোন ললিতা, লুব্ৰিকেশ্যনো ভালদৰে কৰা হোৱা নাই।
0: জেনিক লগ পাইছিলা মানে ছেমিনাৰখনৰ বাহিৰৰ পৰা অহা এক্সপাৰ্টগৰাকীক? তুমি তেওঁক বেলেগকৈ লগ কৰি এইবোৰ শিকিলা নেকি? মইতো বিশ্বাসেই কৰিব পৰা নাই।
1: একেবাৰে সাধাৰণ কথা এইটো ললিতা, একেবাৰে চিধা চিধি তেওঁ মগজুৰ লগত মোৰ বুদ্ধিমত্তাক সংযোগ কৰি দিছিলোঁ। ব্ৰেইন টু ব্ৰেইন ট্ৰেন্সমিশ্যন। মই সকলোবোৰ জ্ঞান তেওঁৰ পৰা মোৰ মেমৰিত কপি কৰি ল'লোঁ। এই লিপখনৰ চোৱা চিতাৰ দায়িত্বত থকাজনক আচলতে শাস্তি দিব লাগে। ইমান বেয়াকৈ ৰাখিছে লিপখন, একেবাৰে নষ্ট কৰি পেলাইছে ভিতৰখন।
0: আচ্ছা ৰূপক, মোক কোৱাচোন, জেনিয়ে বাৰু নিজৰ মগজুৰ তথ্যসমূহ তোমাক কেনেদৰে দি দিলে?
1: এই ছফ্টৱেৰটো দেখোন ৰমেনে কৰিছিল। কেতিয়াবা কেতিয়াবা অৱশ্যে সেই ছফ্টৱেৰটোৱে অসুবিধাও দিয়ে, ভালদৰে কাম নকৰে। কিন্তু সেইদিনা সেইটোৱে বৰ ভালদৰে কাম কৰি আছিল। মোৰ কামো শেষ হ'বলৈ হৈছেই।
0: কাম শেষ হ'ব হৈছে মানে? তুমি লিফ্টখন ভাল কৰি পেলালা নেকি?
1: একদম ললিতা, লিফ্টখন সম্পূৰ্ণকৈ ভাল হৈ গ'ল। এতিয়া এইখন চলিবলৈ আৰম্ভও কৰিব। সেইকাৰণেইটো মই কৈছিলোঁ, প্ৰকৃত বন্ধু সেইজনী যিয়ে বিপদৰ সময়ত সহায় কৰে।
0: হে ভগৱান, তেতিয়াহ'লেতো আমি সোনকালে ইয়াৰ পৰা ওলাব লাগিব, নহ'লে লিফ্টখনে আমাক চেপি পেলাব।
1: প্ৰকৃত বন্ধু সেইজনী যিজনী।
0: অদৰকাৰী কথা কৈ নাথাকিবা ৰূপক, সোনকালে সোনকালে বাহিৰলৈ আহা।
1: আৰে বন্ধু, ইমান অধৈৰ্য নহ'বাচোন।
0: মই কিজানি তোমাক এতিয়া টানি উলিয়াব লাগিব, এনেকৈ কথা নুশুনা তুমি।
1: ৱাহ, বাহিৰৰ বতাহজাক ইমান সতেজ।
0: তাৰমানে এতিয়া তুমি প্ৰদূষণ মাপকৰ সহায়ত বাহিৰৰ বতাহ পৰীক্ষা কৰি আছা? কিন্তু মোকতো এতিয়া সঁচাকৈ সতেজ বতাহৰ প্ৰয়োজন হৈছে। অলপ ৰ'বাচোন ৰূপক, যদি এতিয়া আমি আগফাললৈ যাওঁ তেন্তে সকলোৱে আমাক আগুৰি ধৰিব, তোমাক এজন হিৰোৰ দৰে স্বাগত কৰিব, কিন্তু ইয়াৰ দ্বাৰা মই বিপদত পৰিব পাৰোঁ।
1: কিন্তু ললিতা, আমিতো লৰালৈ টুলবক্সটো ওপৰত এৰি আহিলোঁ। বস্তুবোৰ সামৰি নথলে নষ্ট কৰা হয় নহয়নে?
0: ৰূপক, মোক আৰু তুমি অলাগতিয়াল কথাবোৰ শুনাই নাথাকিবা। মই মাত্ৰ এতিয়া তোমাক কেনেদৰে সুৰক্ষিতভাৱে উলিয়াই লৈ যাব পাৰোঁ তাকেই চিন্তা কৰি আছোঁ। কি কৰা যায় এতিয়া? উহ, তাৰোপৰি তুমি বহুত ভাগৰিও গৈছা, তুমি আৰাম কৰাৰ দৰকাৰ। আহা এইফালে, কিবা এটা উপায় উলিয়াবই লাগিব।
2: বহুত ধন্যবাদ জনালো দেই, বহুত মহান
3: কাম।
4: হেল্ল', মই ডক্টৰ চেটাৰ্জী, এই হস্পিটেলখনৰ ছুপাৰিণ্টেণ্ডেণ্ট। আপুনি আজি বহুত ডাঙৰ উপকাৰ কৰিলে দেই। আপুনি নহ'লে আজি মোৰ কি হ'লহেঁতেন? আপোনাৰ উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
1: প্ৰকৃত বন্ধু সেইজনী যিজনী।
0: মহাশয় ক্ষমা কৰিব, মোৰ বন্ধুজন আচলতে বহুত ভাগৰি গৈছে, তেওঁক এতিয়া আৰাম কৰিবলৈ দিয়ক।
4: নিশ্চয় নিশ্চয়, লিফ্টখন মেৰামতি কৰোঁতে কিজানি তেওঁ ভাগৰি গ'ল। আমাৰ হস্পিটেলতে সকলো ধৰণৰ সুবিধা থকা জিৰণি কোঠা আছে, তাতেই তেখেতে আৰাম কৰিব পাৰিব। আপোনাৰ

0: দুয়োজন তালৈকে যাওক, মই চাহ পানীৰ ব্যৱস্থা কৰিছোঁ।
1: চাহ পানী নাই নাই, আপুনি এই বিষয়ে চিন্তা কৰিব নালাগে। আচলতে মোৰ বন্ধুজনৰ গা ভাল নহয়, তেওঁৰ সাংঘাতিক গেষ্ট্ৰিক আলচাৰ আছে, ডাক্তৰে তেওঁক চাহ খাবলৈ মানা কৰিছে।
2: ইমান স্মাৰ্ট আৰু টচবজীয়া মানুহৰ গেষ্ট্ৰিক আলচাৰ, বিশ্বাসেই নহয়। ঠিক আছে, অলপ ফলৰ ৰস পঠিয়াই দিম বাৰু।
1: ফলৰ ৰস নাই নাই নালাগে, তাৰ দ্বাৰাও অসুবিধা হ'ব পাৰে তেওঁৰ। আমাৰ কাৰণে আপোনালোকে চিন্তা নকৰিব, মাত্ৰ আমাক যাবলৈ অনুমতি দিয়ক।
0: আপুনি জোৰ কৰিছে যেতিয়া, ঠিক আছে। আমি ভাবি আছিলোঁ আমাৰ কাৰণে আপোনালোকে যিখিনি কৰিলে তাৰ বিনিময়ত আমাৰ ফালৰ পৰাও কিবা অলপ কৰিব পাৰিলে ভাল আছিল।
1: বহুত বহুত ধন্যবাদ আপোনালোকক, প্ৰয়োজন হ'লে নিশ্চয় আপোনালোকক বিচাৰি আহিম। ব'লা ৰূপক, আমি এতিয়া যাওঁ, সোনকাল কৰা।
3: বাই বাই ছাৰ।
0: ঠিক আছে, তেনেহ'লে লগ পাম কেতিয়াবা।
3: লগ পাই ভাল লাগিব আপোনালোকক।

0: আফৰিনাটো এতিয়া আহিব নোৱাৰে, হোষ্টেলৰ গেটখনটো 8টা বজাতে বন্ধ হৈ যায়। তাই নোহোৱাকৈ আমি আলোচনা কৰিব লাগিব।
1: এটা কাম কৰিব পাৰি দেখোন।
0: কি?
1: তাইক ফোন কৰা আৰু স্পীকাৰত ৰাখা।
2: এইটো ভাল কথা হ'ব। তাইক ফোন লগোৱা ৰমলা।
0: মোক কিয় কৈ আছা ললিতা? তুমিওতো তাইক ফোন লগাব পাৰা।
2: প্লিজ ৰমলা, তুমি এতিয়া মোক ফোনটো অন কৰিবলৈ নক'বা। নেহাই তেতিয়াৰ পৰা মোক ফোন কৰি আছে। তাই বাৰে বাৰে সুধি আছে, যিবোৰ কথা এতিয়া মই তাইক ক'ব নোৱাৰোঁ। অলপ আগতে তাইৰ ফোন আহোঁতে মই তাইক মোৰ ফোনটোৰ বেটাৰী ডাউন হৈ আছে বুলি কৈছিলোঁ আৰু ছুইচ অফ কৰি দিছিলোঁ।
1: তুমি ভাল মিছা কথা কৈছা দেই ললিতা।
2: বেছিকৈ দাঁত দেখুৱাই দেখুৱাই হাঁহিব নালাগে দিয়া ঘৰত। আফৰিনাক ফোন লগোৱা, এনেও আমাৰ ওচৰত বেছি সময় নাই। সময় থাকোঁতে আমি হোষ্টেললৈ ঘূৰি যাব লাগিব।
1: হেল্ল' আফৰিনা, মই শৰতে কৈছোঁ।
3: অঁ শৰত, কোৱা কি হৈ আছে এতিয়া? কোৱা, তোমালোকে ৰূপকক ডিএক্টিভেট কৰি দিলা নেকি?
2: অঁ আফৰিনা, আমি ৰূপকক ডিএক্টিভেট কৰি দিছোঁ। তাক ফল্ড কৰি বাকচত ভৰাই থৈছোঁ। তাক লৈ এতিয়া আৰু আমাৰ একো চিন্তা নাই।
0: কিন্তু ৰূপক বা হস্পিটেল কেনেকৈ পালেগৈ? ললিতা, তুমি কিবা গম পাইছা নেকি?
1: মোৰ বোধেৰে হাইৱেৰে গৈ থকা ট্ৰাক এখনত উঠি ৰূপক হস্পিটেল পালোগৈ।
0: কিন্তু শৰত, হাইৱেটো ট্ৰাক অনবৰত চলি থাকে, ৰূপকে বাৰু ইমান স্পীডত দৌৰি গৈ চলি থকা ট্ৰাক এখনত উঠি যাব পাৰে নেকি?
1: হয়তো তেনেও হ'ব পাৰে ৰমলা। ৰূপকক আচলতে এনেধৰণে প্ৰগ্ৰেমিং কৰা হৈছে যে প্ৰয়োজন সাপেক্ষে সি যিকোনো শক্তিয়ে নিজে আহৰণ কৰি ল'ব পাৰে আৰু সেই হিচাপে কাৰ্যক্ষম হৈ উঠিব পাৰে।
3: শৰত, কথাটো অলপ ভালদৰে চিন্তা কৰাচোন। আচলতে এনে কি কাৰণ হ'ব পাৰে যাৰ ফলত সেই ৰবটটোৱে হিৰোৰ নিচিনাকৈ ষ্টান কৰিবলৈ গ'ল? আমি এই কথাটো জানিবই লাগিব।
2: কিন্তু আমাৰ প্ৰগ্ৰেমিঙত এটা অসুবিধা আছিল, মই তাৰ কথাই চিন্তা কৰিছোঁ।
1: কি অসুবিধা হৈছিল ললিতা? আমি তেতিয়াহ'লে সেইটোৰ ওপৰত আৰু কাম কৰিব লাগিব।
2: চোৱা, যেতিয়া ৰূপকে লিফ্টখন ঠিক কৰি পেলাইছিল, তেতিয়া লিফ্টখনে ক্ষিপ্ৰতাৰে তললৈ গৈ আছিল। সেই সময়ত সেই লিফ্টখনে হয়তো ৰূপকক চেপি পেলালে হয়, কিন্তু তাৰ আভাস ৰূপকৰ হোৱা নাছিল। ইয়াৰ মানে হৈছে ৰূপকে তাৰ প্ৰগ্ৰেমিঙৰ জৰিয়তে হ'ব পৰা বিপদৰ আভাস নাপায়।
3: ললিতা, তুমি সঁচাকৈ এটা দৰকাৰী কথা ধৰা পেলাইছা। আগন্তুক ভয় আৰু শংকাৰ আভাস তথা বিপদৰ বাবে প্ৰস্তুত হোৱাটোতো মানুহৰ প্ৰথম প্ৰাথমিকতাত পৰে।
1: আফৰিনা, ৰূপক কিন্তু কোনো মানুহ নহয়।
3: কি কথা কৈছা শৰত, তুমি এইটো কথা পাহৰি গৈছা কিয়? আমি প্ৰস্তুত কৰা ৰবটটোৱে যাতে বুদ্ধিমত্তাৰ দিশত মানুহৰ মগজুৰ দৰে কাম কৰিব পাৰে, বিশেষকৈ বিপদৰ সময়ত, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব।
0: আফৰিনা, তুমি ঠিকেই কৈছা। লাগে সেয়া কোনো জীৱ জন্তু অথবা যন্ত্ৰপাতিয়েই নহওক কিয়, তাৰ অস্তিত্ব তেতিয়ালৈহে থাকিব যেতিয়ালৈ সি বিপদৰ পূৰ্বানুমান কৰিব পাৰে আৰু সেই অনুযায়ী নিজকে ৰক্ষা কৰিব পাৰে।
2: তেতিয়াহ'লে তুমি এতিয়া কি কৰিবলৈ ক'বা? আমি আকৌ প্ৰগ্ৰেমিং কৰিব লাগিব নেকি? যদি আকৌ আমি প্ৰগ্ৰেমিং কৰিব লাগে, তেনেহ'লে ৰূপকে এতিয়ালৈ শিকা সকলোবোৰ কৌশলে অথলে যাব।
0: কথাটো ঠিকেই কৈছা, কিন্তু সমস্যাবোৰ আমি ওলাই কৰিব নোৱাৰোঁ। আমি ইয়াৰ ওপৰত আৰু চিন্তা কৰি চাব লাগিব।
1: ৰমলা, অকণমান সোঁফালে চোৱাচোন।
0: কোনফালে? কি আছে তাত?
1: তোমাৰ সোঁফালে চোৱা, সৌ কোনাটোৰ ফালে এটা ছায়াৰ দৰে দেখিছোঁ।
2: ছায়া? অঁ হয়তো,

0: চাইহাঁটোতো দেখা পাইছোঁ, কিন্তু কোন হয় ধৰিব পৰা নাই।
1: ভালদৰে চোৱা ললিতা, সেইজন ৰূপক। সি বক্সটোৰ পৰা বাহিৰলৈ ওলাই আহিছে। এনেকুৱা কেনেকৈ হ'বলৈ পালে?
2: কি হৈছে এইবোৰ? কেনেকুৱা হ'ল? ৰূপকৰ কি হৈছে?
1: ৰূপক আকৌ সক্ৰিয় হৈ উঠিছে, তাতে আকৌ নিজে নিজে। সি বহুত সোনকালে নতুন নতুন বস্তু শিকি আছে। এতিয়া সি কেম্পাছৰ পৰা বাহিৰৰ ফাললৈ গৈ আছে।
0: শৰত, দৌৰা, তাক ৰখোৱা, সোনকাল কৰা, আমি তাক ধৰিবই লাগিব।
3: কমলাই, সি বাৰু আমাৰ কথাবোৰ শুনিলে নেকি? কি হ'ব সি যদি সকলোৰে আগত আমাৰ বিৰুদ্ধে কৰে?
1: সেইটো মই নাজানো শৰত, কিন্তু সদ্যহতে আমি ৰূপকক ধৰিবই লাগিব, নহ'লে আমাৰ সকলোৰে বহুত বিপদ হ'ব। যোৱা ললিতা, তুমিও দৌৰা, সোনকালে কৰা, সোনকাল কৰা, যোৱা যোৱা শৰত, যোৱা।

0: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ঊনবিংশ খণ্ডটি শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল লিপিকা বৰামেধি, সঞ্জয় গোস্বামী, জুৰি শৰ্মা, জলি ভট্টাচাৰ্য
1: আৰু ৰূপান্ত দাসে।
0: কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: সৰ্বাধিক সংখ্যক আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে সংযুক্ত আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰৰ বাবে অসমে এই সন্মান লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যসেৱাক অধিক সহজলভ্য, সংযুক্ত আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তোলাৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ এয়া হৈছে উল্লেখযোগ্য স্বীকৃতি। তেওঁ ইয়াৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে জড়িত আটাইকে শুভেচ্ছা জ্ঞাপন কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত খুটিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15 জনীয়া এটা প্ৰতিনিধিৰ দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি কালি ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ উদ্যোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গহপুৰ বিধানসভা সমষ্টিৰ মুঠ 4টাকৈ স্থানত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আপোনালোকে নিশ্চয় জানে যে 17 তাৰিখৰ পৰা যশস্বী প্ৰধানমন্ত্ৰী মোদীজীৰ জন্ম জয়ন্তী পালন কৰা হৈছে আৰু 17 অক্টোবৰলৈকে এই জন্ম জয়ন্তী আমাৰ পালন কৰা হৈছে। গুজৰাটত মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰা তেখেতৰ কৰ্মৰাজীৰ ওপৰত বিভিন্ন দিশত বিশ্লেষণ কৰি জনহিতকৰ যিখিনি আঁচনি, এই আঁচনিখিনি ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে আমি বাটৰ নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ জিলা সমিতিয়ে। ঠিক তেনেকৈ সমগ্ৰ অসমতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা বাটৰ নাট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছে। আজি গহপুৰত আমাৰ প্ৰথমেই অনুষ্ঠিত কৰা হ'ল গমিৰিত। গমিৰিত কৰাৰ পিছতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় প্ৰাংগণৰ বাটৰ নাট অনুষ্ঠিত হ'ল। ইয়াৰ পিছতে আমাৰ পূব প্ৰান্তৰ আমাৰ চেংমৰাত বাটৰ নাট অনুষ্ঠিত হৈছে আৰু চতুৰ্থখন বাটৰ নাট আজি আমাৰ গহপুৰ নগৰ মণ্ডলত আমি আজি অনুষ্ঠিত কৰিছে। এই বাটৰ নাটৰ জৰিয়তে যাতে সমগ্ৰ ৰাইজক মোদীজীৰ যি কৰ্মপটু, মোদীজীৰ যি আঁচনি, এই গোটেই আঁচনিখিনি গ্ৰাম্য অঞ্চলৰ বিস্তাৰিতভাৱে প্ৰকাশ কৰাৰ লগতে বাটৰ নাট প্ৰদৰ্শন কৰা আমাৰ আজি মূল উদ্দেশ্য হৈছে।
0: শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 19 শতিকাৰ বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক তথা গদ্যকাৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে বিদ্যাসাগৰ উপাধি লাভ কৰা পণ্ডিতগৰাকীৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বিদ্যাসাগৰে শিক্ষাক সমাজ পৰিৱৰ্তনৰ এটা শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিছিল। বৰ্ণ পৰিচয় নামৰ গ্ৰন্থখনৰ জৰিয়তে বিদ্যাসাগৰে বাংলা বৰ্ণক নতুন ৰূপ দিয়াৰ উপৰি অগণন শিশুৰ বাবে জ্ঞানৰ দুৱাৰ মুকলি কৰিছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিধৱা বিবাহ আৰু মহিলা শিক্ষাৰ প্ৰসাৰৰ হকে জীৱন উৎসৰ্গা কৰা মহান ব্যক্তিগৰাকীৰ আদৰ্শই আজিও সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজক পথ প্ৰদৰ্শন কৰি আহিছে। ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্যপৰিকল্পনা

যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

0: বিশুদ্ধ খোৱাপানী যোগান বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফগট আৰু কমলজিতে সোণৰ পদক অৰ্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰেংকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সাফল্যৰ বাবে শ্ৰাৱণ বৰৱালক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এথলীটগৰাকীৰ অনন্য প্ৰদৰ্শনে 4 দশকৰ পাছত এছিয়ান গেমছৰ মাৰাথনত ভাৰতলৈ পদক আনিলে। এই উল্লেখনীয় সাফল্যই নতুন প্ৰজন্মক এনে ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ডিজিটেল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমৰ ৰাষ্ট্ৰীয় সন্মান লাভ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ মহিলা কাবাডী দলৰ সোণৰ পদক অৰ্জন। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। সুধাকণ্ঠ সৌৰভ।
1: একোটি তুলনা নাই যে তোমাৰ, সংগীত তুমি এহেজাৰ হিয়াৰ, কণ্ঠ নিগৰি নিগৰি।

তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত, বতাহত বুঢ়ালৈতৰ উত্তাল বুকুত, ধনশিৰিৰ ৰেচমী বালিত, বুঢ়ীদিহিঙৰ ধবল ঘাটত, দিখৌৰ তামবৰণীয়া ঢলত, লখিমপুৰৰ ৰঙানদীৰ ৰিহাৰ আচলত, জগলীয়াৰ সোণালী পানীত। ভূপেন্দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ।

0: কাৰগান।
1: সময়ৰ সোঁতত এটি এটিকৈ পাৰ হৈ গ'ল কত শৰত কত বসন্ত।
2: এইবাৰ সময়ে যেন আমাক ৰৈ চাবলৈ কৈছে সেই দিনটোলৈ যিদিনা শদিয়াৰ আকাশত এটি শিশুৰ কান্দোনে ভৱিষ্যতৰ এগৰাকী মহান শিল্পীৰ আগমনৰ বতৰা কঢ়িয়াই আনিছিল। সেই তেতিয়াৰে পৰা আজি কুপতি সময় সাক্ষী হৈ ৰ'ল এক সোণোৱালী অধ্যায়ৰ। এয়া কেৱল সময়ৰ হিচাপ নহয়, এয়া এটি কণ্ঠৰ শতবৰ্ষজোৰা অনিৰুদ্ধ যাত্ৰা, এটি সুৰৰ পৰা এখনি সুৰৰ সাগৰলৈ,
1: লুইতৰ পাৰৰ পৰা সমগ্ৰ বিশ্বৰ বুকুলৈ,
2: অসমীয়াৰ উমাল কোলাৰ পৰা
1: বিশ্বৰ কোটি কোটি মানুহৰ হৃদয়ৰ আপোন ভূপেন্দালৈ। শতবৰ্ষৰ এই বিশেষ ক্ষণত আমি পুনৰ এবাৰ উভতি চাব বিচাৰিছোঁ সেই মহান শিল্পীগৰাকীৰ জীৱন, সৃষ্টি আৰু মানৱীয় সত্তাক।
2: এই অনুষ্ঠানত সুধাকণ্ঠৰ সৃষ্টিৰ কথা কোৱাৰ লগতে আমি শুনিম কিছু কাহিনী তেওঁৰ সান্নিধ্য লাভ কৰা, তেওঁৰ সৃষ্টিৰাজিক হৃদয়ংগম কৰা বিভিন্নজনৰ মুখেৰে। তেওঁলোকৰ স্মৃতিত হয়তো আজিও জীয়াই আছে এটি হাঁহি, এটি সুৰ অথবা এটি বিশেষ মুহূৰ্ত।
1: আহক, স্মৃতিৰ দুৱাৰ খুলি আকৌ এবাৰ শুনো চিনাকি সুৰৰ গুঞ্জন, মৌ বৰষা, কণ্ঠৰ অনুৰণন, যি কণ্ঠই মানুহক মানুহৰ ওচৰলৈ লৈ গৈছিল।
0: বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে।

0: সুধাকণ্ঠৰ সান্নিধ্য সুঁৱৰী বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে আমাক এইদৰে কয়।
1: ভূপেন দাক সৰুৰ পৰাই লগ পাইছোঁ, দেখিছোঁ, কিন্তু ইমান, মই যিহেতু তেজপুৰৰ মানুহ হিচাপে তেজপুৰখন ভূপেন দাৰ খুব ঘনিষ্ঠটো, গোটেই ভূপেন দাক গ'লে আমি দৌৰি দৌৰি গৈ চাবলৈ যোৱা, ক'ৰবাত হয়তো কথাও পাতিছোঁ, কিন্তু মনত ৰখাকৈ নহয়। কিন্তু খুব চমুতে মই এটা কথা কওঁ যে 80ৰ দশক অসম আন্দোলনৰ সময় যেতিয়া এটা ভৰপক সময়, তেতিয়া এটা অস্থিৰ অশান্ত পৰিৱেশ হৈ আছিলে। সেইখিনি সময়ত আমি ৰাজ্যখনৰ কিবা এটা শান্তি সম্প্ৰীতি ঘূৰি আহক বুলি আমি 1982 চনত সদৌ অসম জনসাংস্কৃতিক পৰিষদ গঢ়ি তুলিছিলোঁ। আৰু আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে সেই পৰিষদৰ সভাপতিৰ দায়িত্বটো ভূপেন দাক যেতিয়া দিছিলোঁ, ভূপেন দাক গ্ৰহণ কৰিছিলে। এইটো এটা ঐতিহাসিক কথা যে ভূপেন দাই ভূপেন দাৰ জীৱনত কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ তেনেকুৱা এনেকৈ সদস্যও হোৱা নাছিলে, সভাপতি সম্পাদক হোৱাটো বেলেগেই। কিন্তু সেইখিনি সময় জটিল পৰিস্থিতি, তেতিয়া সভাপতিৰ আসন অলংকৃত কৰাৰ কাৰণে আমাৰ বৰ সুবিধা হৈছিলে। কাৰণ তাৰপিছতে প্ৰত্যাহ্বান আহিলে জুয়ে পৰা 83 ভূপেন দাৰ ভাষাত, যেতিয়া অবৈধ নিৰ্বাচন বুলি কয়। সেইখিনি সময়ত মানে কি হ'ল, চাৰিওফালে গহপুৰ, দিল্লী, কোকৰাঝাৰ, ওদালগুৰি গোষ্ঠীগত সংঘৰ্ষ হ'ল। তেতিয়া কোনো উপায় নাই যাবলৈ মানুহ। তেতিয়া আমি ভূপেন দাক ঠিক 1980 চনৰ ভাষা আন্দোলনৰ সময়ত, যেনেকৈ হেমংগ বিশ্বাস, ভূপেন হাজৰিকাই যেতিয়া শ্বিলঙৰ পৰা, তেতিয়া শ্বিলং ৰাজধানী আছিলে, নামি আহিছিলে এটা শান্তিৰ মিছিল লৈ ৰাজ্যখনত এটা শান্তিৰ স্থাপনৰ কাৰণে, তেতিয়া আমিও ভূপেন দাক লৈ সেই সময়ত হাজো চমৰীয়া বা ওদালগুৰি বা চিপাঝাৰ যিবিলাক সংঘৰ্ষৰ জড়িত অঞ্চললৈ আমি গৈছিলোঁ। আৰু সেই সময়ত এই যে শান্তি অনুষ্ঠান মানে অভিযানটো লৈ যাব আমি সমৰ্থ হ'লোঁ, সেইটোৱেই মানুহৰ মাজত এটা আস্থা বিশ্বাস এটা পৰিৱেশ ঘূৰাই আনিলে। গতিকে ভূপেন দাক আমি লগ পোৱা বা ভূপেন দাৰ সৈতে কৰা সেই কামৰ এটা মানে অতিশয় এইটো আমাৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ আছিল সেইখিনি সময়ত। ভূপেন দাৰ গানৰ কথা ক'লে মই প্ৰথম গানটোৱে, যিটো গান তেওঁৰ পৰিচয়সূচক গান, ভূপেন্দাৰ পৰিচয়সূচক গান বুলি মই কওঁ, এইটো প্ৰথম নহয়, দ্বিতীয় অগ্নিযুগৰ ফিৰিঙতি মই। কোন শিল্পীৰ পৃথিৱীত কেতিয়া অগ্নিযুগৰ ফিৰিঙতি হৈ জন্মগ্ৰহণ কৰিছিল নাজানো, কিন্তু ভূপেন দাই অগ্নিযুগৰ ফিৰিঙতি হৈ জন্মগ্ৰহণ কৰিছিল আৰু এখন নতুন ভাৰতৰ সপোন তেওঁ নক্সা আঁকিছিল। সেইটো মই নিজেও আজি ভাবি মানে ওৰ নাপাওঁ কেনেকৈ আঁকিছিল, যিখন ভাৰতত তেওঁ কৈছিল গানত, যিখন ভাৰতৰ ভূপেন দাই নক্সা আঁকিছিল, তাত কৈছিল যে ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম, ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। আৰু ভূপেন দাই তেতিয়া এই কথাটো মই আৰু স্পষ্টকৈ কওঁ, ভূপেন দাই যেতিয়া প্ৰথম গানটো লিখিছিলে অগ্নিযুগৰ ফিৰিঙতি মই, নতুন ভাৰত গঢ়িম,

0: যেটা সিরাজ সংরক্ষণ কৰিবলগীয়া হ'ল অসমৰ পটভূমিত, তেতিয়া বিষ্ণু ৰাভাই ক'লে যে তুমি গানটো অসমৰ পটভূমিত কৰি দিয়া, কাৰণ সিৰাজৰ আধাৰটো আছিলে অসমীয়া, অসমৰ পটভূমিত। তেতিয়া তেওঁ হৰিজন, পাহাৰী, হিন্দু, মুছলিম, বৰকোচ, চুতীয়া, কছাৰী, আহোমৰ, হিন্দু মুছলিমৰ, বৰকোচ, চুতীয়া, কছাৰী, আহোমৰ অন্তৰ্ভেৰী মৌৱান, অৰ্থাৎ ভূপেন্দ্ৰৰ লগত সান্নিধ্যত সদায় এই কথাবোৰে কৈছে যে অসমীয়া সমাজখন এখন, তেওঁ ইংৰাজীতে কৈছে কম্প'জিট ছ'চাইটি উইথ এ কম্প'জিট কালচাৰ। এইটো অৰ্থই হ'ল যে ইয়াত মানে তাহানি তেওঁ ভূপেন্দ্ৰই আমাৰ যিখন আসাম বুলি কৈছিলে, তাত নগা, মিজো, খাচী, অৰুণাচলী গোটেইবিলাক আছিল, তাৰপিছত বড়ো, ৰাভা, কাৰ্বি, মিচিং, তিৱা, চাহ জনগোষ্ঠী, হিন্দু, মুছলমান সকলো আছে, খ্ৰীষ্টান। গতিকে অসমত যদি থাকিব লাগে, ভাৰতবৰ্ষত যদি মানে ভালকৈ মানুহৰ দৰে থাকিব লাগে, তেতিয়াহ'লে এই ঐক্য সংহতিটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইকাৰণে ভূপেন্দ্ৰই সেই গানটোৱে মোক আজিও মানে বিশেষভাৱে উৎসাহিত কৰে। সেইকাৰণে ভূপেন্দ্ৰক কোৱা হয় পিপুলছ আৰ্টিষ্ট বা গণশিল্পী। আৰু সেইকাৰণেই বোধ কৰোঁ যে বব ডিলানে নোবেল বঁটা পাইছিলে গীতি সাহিত্যত, গায়ক হিচাপে নহয়, গীতি সাহিত্যত। মই ভাবোঁ ভূপেন্দ্ৰৰ গানৰ যিটো আবেদন, তাৰ যিটো মূল্য, সেইটোও বোধ কৰোঁ এইটো এটা সাৰ্বজনীন আৰু তাৰ মানৱীয় আবেদন আছে। সেইভাৱে নোবেল বঁটা পাওক নাপাওক, কিন্তু মই ভাবোঁ বহুত ভূপেন্দ্ৰ বহু উচ্চ স্তৰৰ এজন গীতিকাৰ আছিলে।
1: বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী ভূপেন হাজৰিকাদেৱে আন বহুত শিল্পীৰ অভিভাৱকৰ ভূমিকা পালন কৰিছিল। ভূপেন হাজৰিকাৰ সান্নিধ্যত তিনিটা দশকজুৰি সংগীতৰ ক্ষেত্ৰত বিচৰণ কৰা বিশিষ্ট কণ্ঠশিল্পী অঞ্জু দেৱীয়ে সুধা কণ্ঠক সোঁৱৰে এইদৰে।
2: মোৰ জন্ম তেজপুৰতে জন্ম হয়, তাতে ডাঙৰ দীঘল হ'লোঁ আৰু মোৰ ঘৰ এখন সংগীতৰ ঘৰ। তাতে মোৰ মাজু ককাইদেউ বিপুল বাহাদুৰে মোক গীত শিকাইছিল আৰু আধুনিক গীতবোৰ গাইছিলোঁ, জ্যোতি সংগীত, ৰাভা সংগীত গায়ে ডাঙৰ হৈছোঁ। ভূপেন দা তেজপুৰলৈ আহিল ঈদগাহ ময়দানত বিহু ফাংচন, ভূপেন দা প্ৰগ্ৰেম কৰিবলৈ আহিল, তাতে ময়ো গীত গোৱাৰ সুযোগ পাইছিলোঁ। গীত গালোঁ, মোৰ গীত শুনি ভূপেন দাই ভাল পালে আৰু ক'লে যে তোমাৰ কণ্ঠ খুব ভাল, মই খুব ভাল পাইছোঁ তোমাৰ গীত শুনি, কাৰ ছোৱালী কি কথা সুধিলে। সেইটো সময়ত পক্ষীৰাজ ঘোঁৰাটো খুব পপুলাৰ হৈ আছিলে গীতটো, তাৰ ৰাণাদাই নি পেলাই মোক ষ্টেজৰ ভিতৰত স্কেল ঠিক কৰি দিলে গীতৰ। সেইদিনাই গধূলি মোক ভূপেন দাই তেওঁৰ লগত গীত গোৱালে পক্ষীৰাজ ঘোঁৰা। তাৰপিছত তেনেকৈ এটা এটাকৈ ভূপেন দাৰ গীতবোৰটো মোৰ চব মুখস্থ আছিল, লগে লগে তেওঁৰ লগে লগে গালোঁ গীত মই। সেয়ে হ'ল মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট ভূপেন দাই। সেইটো বছৰৰ পিছৰ পৰাই মোক গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গীত গোৱালে। আনকি বংগ সংস্কৃতিতো মই গীত গালোঁ কলিকতাত। গতিকে তাতে বহুত বহুত ভাল ভাল আৰ্টিষ্ট, মান্না দে, আৰতী মুখাৰ্জী, হৈমন্তী শুক্লা, এখেতসকল আছিল। একেটা ডাইচতে আমি সংগীত পৰিৱেশন কৰিলোঁ। আমাৰ ইয়াৰ প্ৰতিমাদি আছিল, মোক নেপথ্য গায়িকা বনালে, ছবিবিলাকত গীত গোৱালে। 500খন ছবিত মই গীত গালোঁ। পোন প্ৰথমে জয়মতী ছবিখন, ছেকেণ্ডখনত মোক ভূপেন দাই গোৱাৰ সুযোগ দিলে, যিখন ছবিৰ নিৰ্মাতা আছিলে শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সৰু ভায়েক হৃদয়ানন্দ আগৰৱালা। ভূপেন দাৰ লগত ভাল বেয়া বহুত ধৰণৰ কথা শিকিব পাৰিলোঁ, বহুত ধৰণৰ মানুহ লগ পালোঁ। গতিকে তাৰ পৰাও এটা ডাঙৰ মোৰ অভিজ্ঞতা হ'ল। ভূপেন দাই হ'ল মোৰ সংগীত জীৱনৰ মূল সুঁতি। ভূপেন দাৰ ঘৰখনৰ লগত মোৰ এটা আত্মীয়তা গঢ়ি উঠিল। ভূপেন দাই আনি মোক ইয়াত গুৱাহাটীত ৰাখে, নিজৰ ঘৰত, নিজৰ পৰিয়ালবৰ্গৰ লগত থাকোঁ। আৰু তাতে অমৰ দাৰ ঘৈণীয়েক সুমিত্ৰা বৌ, মিঠু বৌ লগে লগে ফুৰিছিল আমাৰ লগে লগে, একেলগে আমি গীত গাইছিলোঁ একেটা মঞ্চত। ভূপেন দাক চিৰজীৱন মোৰ অন্তৰৰ ভিতৰত শ্ৰদ্ধাৰে সোঁৱৰোঁ। আৰু প্ৰতিটো মঞ্চত গীত গাব যাওঁতেই ভূপেন দাৰ চেহেৰাটো মোৰ মনত পৰে আৰু বহুতো তেওঁ শিকোৱা কথাই মোক আৱৰি ধৰে আৰু মনত পৰে। তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ।
3: আৰু এইখিনি মুহূৰ্তত তেখেতৰ লগত যে আপুনি ছবিত গান গাইছিলে, বন অংশ ছবিখনৰ কথা আপুনি ক'লে, সেই তাৰ গান এটি যদি আপোনাক গুণগুণাই দিবলৈ কওঁ।
2: তাৰ এটি গান মানে চবেই মঞ্চত থিয় হোৱাৰ লগে লগে এইটো গানৰে কথা কয়, নিজকে দেখি আজিকালি বেলেগ ভাৱ জাগে। এই গীতটো যেতিয়া মই গাইছোঁ, আগ মুহূৰ্তলৈকে মই যে এনেকুৱা ধৰণৰ গীত গাব লাগে বা এইটো গীত গাব লাগে বুলি মই জনা নাছিলোঁ। কাৰণ ভূপেন দাৰ মোৰ ওপৰত এনেকুৱা দৃঢ় বিশ্বাস যে ভূপেন দাই যেন এবাৰ শিকালেই মই গীতটো ভালকৈ গাই দিব পাৰিম, এনেকুৱা ধৰণৰ। ভূপেন দাই মোক মানে গীতবিলাক মুখস্থ গাওঁ কাৰণে, নোচোৱাকৈ গাওঁ কাৰণে মোক টেপ ৰেকৰ্ডাৰ নাম দিছিলে, তই মোৰ টেপ ৰেকৰ্ডাৰ বুলি কৈছিলে। মই গীতটো গাই দিছোঁ দুই লাইন,

0: স্বনামধন্য কণ্ঠশিল্পী মনীষা হাজৰিকাৰ মুখেৰে শুনোৱা হওক ভূপেন হাজৰিকাৰ শিল্পীৰ আঁৰৰ মানুহজনক, সৃষ্টিশীলতাৰ আঁৰৰ হৃদয়খনক, আৰু অসমৰ প্ৰতি অসীম ভালপোৱাৰে উজ্জ্বল সেই মহৎ সত্তাক।
1: মই মোৰ সৰু কালতেই কলকাতাত ভূপেন দাক লগ পাইছো, তেতিয়া 9-10 বছৰ বয়স। মই তেতিয়াৰ পৰাই ভূপেন দাৰ সান্নিধ্য পাইছো, পৰৱৰ্তী সময়ত বিয়া হৈ ভাই বোৱাৰী হিচাপত আহি ভূপেন দাৰ অন্তৰংগত সান্নিধ্যত বহুত কথা জীৱনত শিকিছো। সংগীতৰ কাৰণে মই ক'ব পাৰো, প্ৰথম মোৰ জীৱনত যিটো HMV ৰেকৰ্ডিং নাৰ্চাৰী সং, সেইটো মই ভূপেন দাৰ লগত গাইছো 11 বছৰ বয়সত। এইটো হ'ল তোমাৰ ব্ৰহ্মপুত্ৰ দুটিপাৰ দলঙি লগ লগাৰে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে, এই ভতিকে আৰম্ভণি। তাৰ পিছ পৰৱৰ্তী সময়তো ভূপেন দাৰ চিনেমা লতি খতিটো এটা ৰাজস্থানী গান গাইছো। আৰু ভূপেন দাৰ লগত ভাই বোৱাৰী বুলি সম্বন্ধটো মই ঠিক ক'ব নোৱাৰিম, মোৰ জীয়াৰী টাইপৰ আছিলো মই আচলতে কন্যা সম, গতিকে ভূপেন দাৰ লগত যেনেকে আন ককায়েক মানে ভাই ভনী ঘৰত আমাৰ যিটো পৰিৱেশ তাৰে মাজতে ময়ো এগৰাকী সদস্য বুলি ভাবিছিলো। আৰু ভূপেন দা মোক নিজে তই বুলি কোৱাৰ অধিকাৰ দিছিলে, মই ভূপেন দাক তই বুলি কৈছিলো সম্বোধন, আৰু ভূপেন দাও মোক তই বুলি সম্বোধন সৰু কালতে কোৱাটো যিসমূহ মোৰ মতে ভূপেন দাৰ এতিয়া এটা ইনষ্টিটিউচন হৈ গৈছে। ভূপেন দা অকল বোলে গায়ক, সুৰকাৰ, গীতিকাৰ, সাহিত্যসভাৰ সভাপতি, সামাজিক কৰ্মী, ৰাজনীতিবিদ, মই কোনো ধৰণে ব্যাখ্যা নকৰি মই এটা শব্দৰে ক'ব পাৰো, ভূপেন দা এগৰাকী ইনষ্টিটিউচন। ভূপেন দাৰ পৰা বহুত শিকিবলৈ আছে আৰু অসমৰ ইতিহাস ভূপেন দা নিজৰ গীতি সাহিত্যৰ মাজেৰে প্ৰকাশ কৰি থৈ গৈছে। যিখিনি গীত আজিও প্ৰাসংগিক, আজি প্ৰত্যেকটো পৰিস্থিতি পৰিৱেশত আমি সেই গীতবোৰ গাই থাকো, গতিকে ভূপেন দাক এটা মই ইনষ্টিটিউচন বুলিয়ে কম। ভূপেন দাৰ খবৰ লগতে একদম বন্ধুৰ দৰে একদম অভিভাৱকৰ ভূমিকা, যিসকলে ভূপেন দাক পাইছে পুৰণা মানুহখিনিৰ কথা কৈছো, সূৰ্য গোস্বামী বজাইছিলে এইটো ভূপেন দাৰ লগত, বাকী কলকাতাত যিসকল আছিলে চঞ্চল খান, তাৰপিছত সৰোজ বৰুৱা, গুৰপাল, প্ৰীতি, এই তপন তপন্তী, এইবিলাক আছিলে ভূপেন দাৰ একেবাৰে যদিও বা মিউজিচিয়ান ভূপেন দাৰ লগত বন্ধু নিচিনা। আৰু পৰৱৰ্তী সময়ত কেইবছৰমান আমাৰ অসমৰ মিউজিচিয়ানখিনিও লগ দিছিলে, তেতিয়া ধৰা একেবাৰে শেষৰ ফালৰ কথা কৈছো আৰু, ৰূপম তালুকদাৰ, কমল কটকী, পৱন বৰতলৈ, পৰমেশ্বৰ বসুমতাৰী, এওঁলোক ভূপেন দাৰ বাঁহী খুব ভাল পাইছিলে, সেইকাৰণে নিজৰ মিউজিকত খুব বাঁহী ব্যৱহাৰ কৰিছে। আৰু বেছিভাগ দেখিছিলো বম্বেতো অনিল মহলে তেওঁ ভায়লিনিষ্ট আছিলে, কিন্তু কলকাতাত দেখিছো অলোকনাথ দে তেওঁ খুব বাঁহীক প্ৰাধান্য দিছিলে। পিছত কৌৰপালে বজাইছে, আমাৰ প্ৰভাত শৰ্মাদেউ তেখেতেও ভূপেন দাৰ লগত বজাইছিলে, গতিকে মই ভাবো ভূপেন দা বন্ধুত্বৰে আছিলে সকলোৰে, সেইকাৰণে সকলোৱে ভূপেন দাক সাংঘাতিক ধৰণে শ্ৰদ্ধা কৰাৰ উপৰিও খুব ভাল পাইছিলে মনেৰে। আৰু সেইটো তোমাৰ মই সৰুৰে পৰা দেখিছো, মই পৰৱৰ্তী অসমত যিখিনি সময়ত মই ভাই বোৱাৰী হিচাপত মই ভূপেন দাক আনুষ্ঠানিকভাৱে মই চব চাইছিলো অসমৰ সাংগীতিক অনুষ্ঠানবিলাক, তেতিয়াও মই দেখিছো। তাৰপিছতেও যেতিয়া ভূপেন দা ধৰা অলপ বয়স হ'ল তেতিয়াও ভূপেন দাক দেখিছো, ভূপেন দাক সৰু ল'ৰা ছোৱালী খুব ভাল পাইছিলে, সৰু ল'ৰা ছোৱালীৰ লগতে ভূপেন দাক খুব সময় কটাই ভাল পাইছিলে। আৰু এতিয়া মিছ কৰো, এতিয়া খুব অভাৱ অনুভৱ কৰো, যেতিয়া কিবা সুধিব লগা থাকে ভূপেন দাক, কিবা হয়তো কথা ক'বলৈ মন যায়, কিবা প্ৰশ্ন থাকে, তেতিয়া মই খুব অভাৱ অনুভৱ কৰো ভূপেন দাক। মইতো সদায় কওঁ ভূপেন দাৰ নিচিনা ঘৰুৱা শিক্ষক মই

0: ঘৰুৱা কাম কাজৰ মাজত পোচাকৰ পৰা খোৱাৰ পৰা ভাষাৰ পৰা পিন্ধা সব বস্তু শিকাই থৈ যায় শিক্ষক ভূপেন্দ্ৰ এগৰাকী ভাল টিচাৰতো যিগৰাকী এসময়ত ইউনিভাৰ্চিটিত পঢ়াইছিলে শিক্ষক হিচাপত মই ঘৰুৱা কথাত কৈছো যে বহুত কথা ভূপেন্দ্ৰ শিকাই দিয়ে সাংঘাতিক এনেকুৱা মানুহ এবাৰেই হয় পৃথিৱীত কবলৈ আৰু একো নাই ভূপেন্দ্ৰৰ দৰে ব্যক্তি যিগৰাকী ব্যক্তি অসমক বিশ্বৰ দৰবাৰত লৈ গল বিশ্বক চিনাকি কৰাই দিলে টাইমছ অফ ইণ্ডিয়াত ওলাইছিলে ব্ৰহ্মপুত্ৰ বিহু আৰু ভূপেন হাজৰিকাক আমি নৰ্থ ইষ্ট বুলি আমি জানো
1: সুৰৰ নিজৰা বোৱাই অসমীয়াইৰ বুকু শুৱনি কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱক সুঁৱৰি বিশিষ্ট কণ্ঠশিল্পী জ্যোতিপ্ৰকাশ দাসে আমাক এইদৰে কয়
2: গোদাকণ্ঠ ভূপেন দা আমাৰ কাৰণে ভূপেন দা তেখেতক মই প্ৰথমে তেখেতক চিনি পাইছোঁ তেখেতৰ এটা গানেৰে বজাৰী যে পেপাৰী দিছা মুখত ডেকা দি আৰু এটা হ'ল মই আৰু মূৰ্চা বাকী গানবিলাকতো গ্ৰেজুৱেলি গানবিলাক ৰেকৰ্ডিং হৈছে মই গানৰ লগত চিনাকি হৈছোঁ গানবিলাক ভাল পাওঁ মই গীটাৰত বজাওঁ শ্বিলঙত থাকোঁতে আৰু প্ৰথম তেওঁক দেখিছোঁ আমাৰ দেউতাও ৰেডিঅ'ত গান গাইছিলে কলকাতা চেণ্টাৰত সেই দেউতাক লগ কৰিব আহিছিলে দেউতাকে 12 বছৰমান সৰু হ'ব আমাৰ শ্বিলঙৰ ঘৰত তেতিয়া মই মানুহজনক ফিজিকেলি দেখিছোঁ কায়িকভাৱে ওখ পাখ মানুহ হাঁহি থাকে অনুভৱ আৰু ভূপেন দাৰ হাঁহিটো বা নাকেৰে হাঁহে নাকটোৱে হাঁহি দিয়ে কেৰিচমা এটা আছে তেওঁৰ আৰু তাৰপিছত মই প্ৰথমে গান যেতিয়া শুনিছোঁ মই আৰু মোৰ চাহ সেই গানটো তেতিয়া মই গীটাৰ শিকিছোঁ শ্বিলঙত গীটাৰ এইটো বজাই ভাল পাওঁ বজালি যে পেপাতি গানটো দাদা দাদা দাদা দাং দাদা দাদা দাদা দাং দাং সেইটো আমাৰ কাৰণে মানে যিবিলাক গীটাৰিষ্ট আছিলে সিহঁতৰ কাৰণে সেইটো মানে এইটো এটা মেচমেৰাইজিং এটা হাতৰ খেল তাৰপিছত মই আৰু মোৰ চাহ বস্তু এটা আছে গানটোত এইটো জয়ন্ত হাজৰিকাই তেওঁক কম্বিন কৰিটো বজাইছে এইবিলাক কেৰিচমাবিলাক তেওঁৰ মিউজিকেল যিটো গ্লেমৰ বা মিউজিকেল যিটো তেওঁৰ কোৱালিটি সেইটো মোক এতিয়ালৈকে আজিলৈকে তোমাৰ মাইক্ৰফোনটো ইয়াত থকা লাগে তেওঁ মোক মানে হেৰি কৰি আছে এই মেচমেৰাইজিং মি উইথ ইজ মিউজিক উইথ ইজ বিহেভিয়াৰ কথা কোৱা বিহেভিয়াৰ তেওঁ যিটো অসমীয়া কয় সেইটো অসমীয়া খাতি অসমীয়া মানে অসমীয়াৰ অসমীয়া দেই এনেইতো আমিতো অসমীয়াৰ অসমীয়া নকওঁ নহয় বহুত বেলেগ বেলেগ শব্দ সোমাই যায় আমাৰ এটা শব্দ খুব ভাল পাওঁ তেওঁ হয়নে কয় দেই হয়নে হয় আমি হয়নে কয় অঁ তেওঁ হইন নহয় হইন হইন সেইটো মানে শুনিবলৈ একদম মিউজিকেল এটা তেওঁ যিহেতু ফনেটিক্সৰ মানুহ তেওঁ কথা কওঁতেও মিউজিকেলি কয় আহিলে বাপু আৰু বাপু শব্দ লগাই দিয়ে বাপুটো আনিছে তেওঁ শংকৰদেৱে গতিকে তেওঁ মানে গানবিলাক বা কথাবিলাক তেওঁ নেচাৰবিলাক চব নেচাৰে আনিছে তেওঁ নেচাৰবিলাক নেচাৰে আনিছে তেওঁ নিজে বনোৱা নাই আৰু মই দুটা গান তেওঁৰ কাৰণে সৰু কৰিছিলোঁ ৰেডিঅ'ত মই যেতিয়া আছিলোঁ তেতিয়া তেওঁ আহে ৰেডিঅ'লৈ মই গীটাৰখন বজাই দিওঁ এবাৰ মানে এবাৰ তেওঁ মানে মই ফাংচনত ৰেডিঅ'ৰ ফাংচনত মই গ'লোঁ ৰেডিঅ'ত মোক এচাইন কৰিলে আৰু নে তুমি বজাব মই গ'লোঁ ফাংচন এখনত ৰেডিঅ'ৰ ফাংচন দেই গ'লোঁ মই গীটাৰ বজাইছোঁ তেওঁৰ লগত গীটাৰ মই মানে শ্বিলং পাইছোঁ তেতিয়া আহিছোঁ শ্বিলঙৰ পৰা মোৰ বজোৱাবিলাক অকণমান শ্বিলঙাইজ বজোৱা এটা হৈছে বেগাকে চাইছে বজাই থাকোঁতে বেগা চাওঁতে তেওঁ টিপিকেল জয়ন্ত হাজৰিকা যিটো বজায় গাত গীটাৰখন এনেকৈ ওপৰত থৈ পেলাই সেইটো তেওঁ শ্বুট কৰে তেওঁ গাত তেওঁ সেইটো ভাল লাগে মই বজোৱাটো মানে মই এনেকৈ তলৰ পৰা মূৰৰ পৰা তললৈ চালে তাৰপিছত মই সেইদিনাৰ পৰা ভূপেন্দ্ৰৰ লগত ভয়ত নবজোৱা নহয় মই যে এতিয়ালৈকে বজাই থকাহে মই এটা সাংঘাতিক মই ভাল পালোঁ হয় কিন্তু যিহেতু তেখেতক মই অলপ হেৰি কৰিলোঁ তেখেতক ডিষ্টাৰ্ব দিলোঁ সেইকাৰণে মই এভইড কৰিলোঁ কিন্তু গান মোৰ গাই মোক ভাল পায় ধীৰেন্দ্ৰ ল'ৰা মোৰ দেউতাৰ নাম ধীৰেন্দ্ৰ দাস আছিলে মোৰ জে পি বুলি নকয় কেতিয়াও ধীৰেন্দ্ৰ ল'ৰা ধীন ককাইদেউ ল'ৰা এইখিনি মোৰ এছ'চিয়েশ্যন আছে আৰু এই দুটা গান যিটো হয়তো পপুলাৰো হৈছে এটা গান কীৰ্তি কমল ভূঞাই লাগে আজি জীৱনৰ বাটচৰাত অস্বৰ দৌৰ ৰেঙনি পাহৰণি মেঘৰ মাজেৰে সোঁৱৰণি সোণালি থৈ লিখাটোও ভাল কীৰ্তি কমলৰ আৰু এটা নগেন বৰাই লিখিছিলে যোৰহাটৰ ঔ বান্ধৈ মই কীৰ্তি কমল ভূঞাক ক'লোঁ যে ঔ বান্ধৈ বুলি শব্দটো লিখিবচোন বান্ধৈ ভূপেন্দ্ৰৰ মুখত বান্ধৈ শব্দটো যিমান ক্লিয়াৰলি আৰু যিমান মানে অথেণ্টিকেলি উচ্চাৰণটো ওলায় সেইটো খুব ভাল লাগিব মই সুৰ কৰিম তেনেকুৱা জংকী পানৈ লৈ কথা বান্ধৈ মিলি দে তোৰ পাঞ্চৈ তেতিয়া মই খালী এটা কথাই কওঁ ভূপেন্দ্ৰক মই ভূপেন্দ্ৰক ক্ৰেডিট দিয়া আমি মানুহ নহয় ভূপেন্দ্ৰে নিজেই ক্ৰেডিট লৈ পেলাই আমাক ক্ৰেডিট দিয়ে বিকজ উই আৰ The children of Dr. Bhupen Hazarika.
3: এই মুহূৰ্তত যদি সেই গান দুটি এটি গুণগুণাব
2: এটা এটা গান গুণগুণাব এটা হ'ল কি আজি জীৱনৰ বাট চৰাত অস্তৰোদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালি এইটো এটা আৰু নগেন বৰুৱাৰ লিখাটো ঔ বান্ধৈ চবতে ঔ বান্ধৈ যেতিয়া কয় ভূপেন দাই ঔ বান্ধৈ ঔ বান্ধৈ এয়া সোৱণশিৰী নৈ সোণৰে চেকুৰা আজি নাই বিচৰা সোণৰে চেকুৰা আজি নাই বিচৰা

0: মই সুৰটো কৰোঁ দেই ভূপেনে যেনেকৈ গায় তেনেকৈ চেষ্টা কৰিছোঁ, আৰু সুৰটো যিটো মোৰ হেৰিটো দিব খোজাতে ভূপেন দাৰ কণ্ঠত মোৰ ষ্টাইলটো থাকি যায়।
1: হয়, ভূপেন হাজৰিকাক সুৰৰ যাদুকৰ বুলি কোৱা হয়, তেখেতৰ সুৰৰ যিবিলাক মূৰ্চনা সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব?
0: তেওঁৰ সুৰৰ মূৰ্চনাটো নিজৰ। এই গানটোত মই এটা বস্তু ভূপেন দাৰ অ' বান্ধৱীত ভূপেন দাৰ বস্তুলৈ দিব খুজিছোঁ। অ' বান্ধৱ এইটো ভূপেন দাই মানে অসমীয়া ভূপেন দাৰ, এয়া সোৱণশিৰি নৈ, সোৱণশিৰিলৈ দূৰ দূৰলৈ গ'ল তেওঁতো সোৱণশিৰি নৈ নকয়, এয়া সোৱণশিৰি সোণৰে চেকুৰা, এইটো ভূপেন জেগা কিন্তু এই কাজটো আজি নাই বিচৰা মেলি দে তোৰ পাঞ্চৈ ও বান্ধৈ, মাধুৰী ও বান্ধৈ মেলি দে তোৰ পাঞ্চৈ। মই চেষ্টা কৰিছোঁ তেওঁৰ গান তেওঁৰেই হওক, গানটো সুৰ কৰিছোঁ মই, কিন্তু গানটো সদায় ভূপেন্দ্ৰ গান বেলেগে সুৰ কৰা গান খুব কমেই গাইছে, জয়ন্ত হাজৰিকাৰ গান গাইছে, আকৌ চিনেমাটো নিজেই চিনেমা কৰিছে, নিজৰ গান নিজেই গাইছে, গতিকে তেওঁ এভাৰগ্ৰীণ, তেওঁ জন্ম যেন পুনৰ হৈ থাকক, আৰু তেওঁৰ মৃত্যু নাই, গানৰ মৃত্যু নাই, সুৰ কৰাৰ মানুহৰ মৃত্যু নাই, লিখাৰ মানুহৰ মৃত্যু নাই, এইটো কলাটো সাংঘাতিক মিউজিকেল কলা যিটো আছে, ডান্সৰ মৃত্যু নাই, গতিকে সেইটো সদায় জীয়াই থাকিব, কলা সদায় জীয়াই থাকক।
2: ভূপেন হাজৰিকাৰ সান্নিধ্যৰ মধুৰ স্মৃতি সুঁৱৰী সুসাহিত্যিক বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ অঞ্জন জ্যোতি চৌধুৰীয়ে আমাক এইদৰে কয়।
3: মোৰ মানে জীৱনৰ এটা খুব প্ৰাপ্তি যে মই ভূপেন দাক সেই গানটো গোৱাব পাৰিছিলোঁ, মানে সেই কবিতাত দেউতাই লিখা মই গান্ধীজীৰ দৰে হম সদায় সত্য কথাহে ক'ম, তো মই সুৰ কৰিছিলোঁ, কৰি পেলাই 2007 চনত তেখেতৰ মানে তেতিয়া অলপ অসুস্থ আছিল, তেওঁৰ ঘৰতে গৈ আমি ৰেকৰ্ডিং কৰিছিলোঁ, আৰু ৰেকৰ্ডিংটো কৰি দিছিল আমাক শব্দৰূপা ষ্টুডিঅ'ৰ ৰূপম তালুকদাৰ, ৰূপম তালুকদাৰ ভূপেন দাৰ লগত একৰ্ডিয়ন বজাইছিল আগতে, তেওঁ লৈ গৈছিল আমাক তেওঁৰ ঘৰতে নিজৰা পৰা বিচনাতে, এইটো আমি ৰেকৰ্ডিং কৰিছিলোঁ, আৰু গানটো গাই উঠাৰ পিছত ভূপেন দাই কৈছিল মোৰ আজি মানে ঘৰতে বিশ্ব জয় কৰা যেন লাগিছে, এনেকৈও যে কৰিব পাৰি ৰেকৰ্ডিং, গতিকে মানে সেই কথা গানটো আছিল এনেকুৱা, মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে ক'ম, অহিংস ব্ৰতেৰে জগত জিনিম সত্য পথতহে ৰ'ম, মই গান্ধীজীৰ দৰে হ'ম সত্য কথাহে ক'ম। এইটো মানে যেতিয়া তেখেতৰ ওচৰত আমি অনুৰোধ কৰিব গৈছিলোঁ যে এটা গান গাব নেকি মই সুৰ কৰিছোঁ এনেকুৱা, তেতিয়া তেওঁ দেউতাৰ কবিতাটো বুলি শুনি মানে খুব আনন্দেৰে মানে গাম বুলি ক'লে, কৈছে বোলে লক্ষ্যদাক গুৰু বুলি এইকাৰণে মানিছিল যে প্ৰথম জীৱনত তেখেতে যিটো প্ৰতিযোগিতাত অংশ লৈছিল ভূপেন দাই, দেউতাই ভৰলুমুখৰ তেওঁৰ ঘৰৰ পৰা চাইকেলত তুলি আনিছিল, তেতিয়া দুইজন সৰু সৰু মানে দেউতা ভূপেন দাতকৈ ডাঙৰ, সেইকাৰণে চাইকেলত তুলি আনিছিল ভৰলুমুখৰ ঘৰৰ পৰা জজফিল্ডলৈ, জজফিল্ডত হোৱা এটা বন কীৰ্তৰ প্ৰতিযোগিতালৈ লৈ আহিছিল, আৰু তাতেই ভূপেন দাই প্ৰথম হৈছিল অসমৰ ভিতৰত। তেতিয়া ভূপেন দাই পিছত দেউতাৰ মৃত্যুত লিখিছিল মানে বোলে লক্ষ্যদাৰ চাইকেলত উঠিয়েই মোৰ জীৱনৰ বাট সুগম হ'ল, এই প্ৰথম যে হ'লোঁ বন গীতত, তাৰপিছৰ পৰা আৰু মই সংগীতৰ ক্ষেত্ৰত পিছলৈ চাব লগা হোৱা নাই, তাৰপিছত মোক তেজপুৰত মানে ভগৱানৰ দৰে আহিল বিষ্ণুৰাভা আৰু জ্যোতি ককাইদেউ, গতিকে তেখেতসকলৰ লগত থাকি মই সাংস্কৃতিক ক্ষেত্ৰখনত মই মানে একেবাৰে আগুৱাই গ'লোঁ, গতিকে এই কথাবিলাক যেতিয়া তেখেতে কৈছিল ভূপেন দাই কোৱা কথাখিনি দেউতাৰ মৃত্যুত, কোনোবা দুখৰ মুহূৰ্তত আমি এইবিলাক শুনো, শুনিলে মানে মনটো ভাল লাগি যায়, নিৰাশা আঁতৰি যায়।
4: ভূপেন হাজৰিকাৰ বলিউডৰ যাত্ৰা আছিল অতি মনোৰম।

0: তেখেতে বহু অসমীয়া থলুৱা সুৰ হিন্দী গীতত অতি মনোগ্ৰাহীভাৱে প্ৰয়োগ কৰিছিল। এই সম্পৰ্কে হাজৰিকাদেৱৰ সাদৰ সান্নিধ্য লাভ কৰা বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই এইদৰে কয়।
1: ভূপেন হাজৰিকাৰ বলিউড যাত্ৰা বুলি ক'লে আমি যিকেইখন চিনেমা পাওঁ চিনেমাৰ সংখ্যা বৰ কম, আৰু তেওঁ কেতিয়াও ভবা নাছিলে যে হিন্দী চিনেমাত গৈ পেলাই তেওঁ সংগীত কৰিব। তেওঁ অসমীয়া সংগীতৰে বিশেষকে অসম তথা নৰ্থ ইষ্টৰ লোক সংগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ চেষ্টাটো তেওঁ কৰিছিলে। তেওঁ বিভিন্ন গীতত সেই লোক সংগীতৰ সুবাস পোৱা যায়, আৰু সেইখিনিকে লৈ যোৱাৰ তেওঁ এটা হিডেন উদ্দেশ্য আছিলে থ্ৰু হিন্দী চিনেমা। কাৰণ হিন্দী চিনেমা পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে হলিউডতকৈ বেছি চিনেমা নিৰ্মাণ হয় আৰু গোটেই পৃথিৱীয়ে চায় হিন্দী চিনেমা, ইমান জনপ্ৰিয় মাধ্যম। গতিকে চিনেমাৰ সংগীতৰ ক্ষেত্ৰত তেওঁ জড়িত হৈছিলে, আৰু সেইটো হোৱাৰ আগতে তেওঁৰ লগত এটা সম্পৰ্ক হৈছিলে। মাৰ্ঘেৰিটাত এখন চিনেমাৰ শ্বুটিং হৈছিলে, হিন্দী চিনেমাৰ, যিখনৰ নাম আছিলে ইয়ে গুলিস্তা হামাৰা। সেইখনৰ উপদেষ্টা হিচাপে তেওঁক লৈছিলে আত্মাৰামে, সেইটো হ'ল 1972 চন। তাত তেওঁ উপদেষ্টা হিচাপে আছিলে, কিন্তু তেওঁ তাত সংগীত কৰা নাই বা অন্য ধৰণে জড়িত নাছিলে। কিন্তু চিনেমা হিচাপে তেওঁৰ লগত সেই একেই আত্মাৰামে 1973 চনত নিৰ্মাণ কৰিলে আৰোপ বুলি এখন ছবি, যিখনত বিনোদ খান্না আছিলে, চাইৰা বানু আছিলে, বিনোদ মেহৰা আছিলে। সেই চিনেমাখনতে তেওঁ ঢালি দিছিলে তেওঁৰ যিবিলাক নিজৰ ভাল লগা সুৰ আছিলে, অসমীয়া গীতত ব্যৱহাৰ কৰিছে, সেই সুৰকে আধাৰ কৰি পেলাই তেওঁ বলিউডৰ চিনেমাত আত্মপ্ৰকাশ কৰিছিলে। আৰু তাত যিবিলাক গান আছিলে, যেনে আমি সদায় গাই অহা আমাৰ অসমীয়া সমাজত মাই হেৰে যোৱা আমাক লাগিয়া অলপ তোৰ মৰমো নাই, হে মাই যোৱা হে, এইটো এটা লোকগীত। তেওঁ এইটোকে আকৌ সেই চিনেমাখনত ব্যৱহাৰ কৰিছে। তাত কৈছে কি, জব সে তুনে বংশী বজাই রে মোরনি নিন্দিয়া চুরাই মেরে কানহাই। কথাবিলাক বেলেগ, কিন্তু অসমীয়া সুৰ এটা তেওঁ যে লৈ যাব পাৰিছে থ্ৰু হিন্দী চিনেমাত পৃথিৱীলে, সেইটোৱে তেওঁ ছেটিছফেকশ্যন। গতিকে তেনেকুৱা আৰু আৰু বহু গীত আছে সেই একেখন চিনেমাতে। আমাৰ অসমীয়া যিবিলাক গীত আছিলে তাৰে এটা গীত আছিলে, এ জয় ৰঘুৰ নন্দন এ ৰাঘৱ ৰাম, এ জয় ৰঘুৰ নন্দন, এইটো তাত দি দিলে ভাৰত ভূষণ, যিজনে ভাগ্য ছবিখনৰ হিৰো আছিলে, সেই ভাৰত ভূষণৰ লিপছত পূজাৰী এজনক মাত হিচাপে তাত দিছে, এ জয় যশোদা নন্দন। ইয়াত ৰঘুৰ নন্দন আছিলে, তাত যশোদা নন্দন কৃষ্ণ কৰি পেলালে। গতিকে তেনেধৰণে তেওঁ সেই গীতবিলাক লৈ গৈছে। তাৰ পিছত তেওঁ এখন ছবি কৰিছিলে, সেইখন আমাৰ জানু বৰুৱাৰ উপৰূপাখনৰে হিন্দী সংস্কৰণ এটা আছিলে, সেই একেখিনি গানেই হিন্দী কৰিছিলে, সেইটো আছিলে 1984 অপেক্ষা। তাৰ পিছত বিখ্যাত ছবিখন আহিলে কল্পনা লাজমীৰ প্ৰথম চিনেমা, সেইখন হ'ল এক পল 1986। এক পলত মানে বিয়া নাম বিহু নাম সকলোবিলাক তেওঁ তাত সোমোৱাই দিলে, আৰু সেইবিলাক গাইছে বিখ্যাত চিংগাৰ লতা মংগেশকাৰ, উষা মংগেশকাৰ, আশা ভোচলে, এইবিলাকক দি পেলাই নিচুকনি গীত পৰ্যন্ত সেইবিলাক তেওঁ তাত দিলে এক পলখনত। গতিকে এক পলৰ গীতে অন্তত অসমীয়া গানৰ সুবাস পৃথিৱীলৈ লৈ গ'ল। আৰু তাৰ পিছতে 1993ত বিখ্যাত চিনেমাখন আহিলে কল্পনা লাজমীৰ, মহাশ্বেতা দেৱীৰ কাহিনী ৰুদালী। সেইখন বিহাৰৰ পটভূমিত লেখা উপন্যাস আছিলে মহাশ্বেতা দেৱী, কিন্তু বিহাৰত কালাৰ নাপাব বুলি যিহেতু স্ক্ৰীণলৈ আহিব কাহিনীটো, তেতিয়া জয়সলমীৰলৈ লৈ গ'ল, ৰাজস্থানৰ পটভূমিলৈ লৈ গ'ল য'ত কালাৰ পোৱা যায়। তাত তেওঁ সংগীত দিলে ৰুদালীৰ, আৰু সেই বিখ্যাত 1962 চনৰ গীত মণিৰাম দেৱানত দিয়া, বুকু হম হম কৰে মোৰ আই, সেই একেটা সুৰতে দিল হুম হুম কৰে ঘবৰাই, সেইটো দিলে। আৰু একাধিক গীত আছে তাতে, স্নেহে আমাৰ সতশ্ৰাৱণৰ সুৰত এটা গীত আছে। এনেধৰণে তেওঁ যিবিলাক নিজে ভাল পোৱা তেওঁ অতি সুন্দৰ গীত আছিলে সেইবিলাককে তেওঁ বিলাই দিছে, সেইটো আছিলে এক পলৰ কথা। তাৰপিছত এখন ছবি আহিছিলে চাজ বুলি, ভূপেন হাজৰিকাৰ খুব বন্ধু আছিলে ৰেডিঅ'ৰ জীৱনৰ পৰা, তেওঁ আছিলে চাই পৰাণস্পে, তেওঁ এখন ছবি কৰিছিলে চাজ। তাৰপিছত আহিছে কল্পনা লাজমীৰ কৰা আকৌ দৰমিয়া বুলি এখন ছবি, নপুংসকলৰো যে জীৱন এটা আছে, জীৱনত দুখ আছে, কষ্ট আছে, ঠাট্টা মস্কৰা আছে, সেইবিলাক লৈ পেলাই কৰা এখন চেঞ্চিটিভ ছবি আছিলে দৰমিয়া। তাৰপিছত আৰু এখন ছবি কৰিলে আমাৰ ৰবীনা টেণ্ডনৰ ফেমিলিৰ, ভূপেন্দ্ৰৰ বন্ধু লেক্স টেণ্ডনৰ এখন ছবি, সেইখন আছিলে মিল গৰী মঞ্জিল মুজে। তাতো তেওঁ মীনাক্ষী চেচাদী আছিলে, মিলিন গুণাজী আছিলে, তেওঁলোকক দি পেলাই সেই ধৰণৰে গান দিছে। তাৰপিছত কিশোৰ

0: তেতিয়া মগজটোত কিবা কিবি বস্তু ভৰাব লাগেতো, গতিকে তেতিয়া সিহঁতে বেয়া বস্তু ভৰাব আমাৰ নতুন জেনেৰেশ্যনে, গতিকে তেওঁলোকক বেয়া বুলি কোৱাতকে তেওঁলোকক আমি ভাল বস্তু এটা দিব লাগিব, এই কথাটো ভূপেন দাই কৈছিলে। গতিকে এয়াই আছিলে ভূপেন হাজৰিকাৰ বলিউডৰ সাংগীতিক যাত্ৰা আৰু এটা উদ্দেশ্য ধৰ্মী যাত্ৰা।
1: ভূপেন হাজৰিকাদেৱৰ গায়ন শৈলী আছিল একক আৰু অনন্য। তেখেতে স্বকীয় দক্ষতাৰে গানবোৰত কণ্ঠৰ মাধ্যমেৰে যেন একোখন ছবি আঁকিছিল, এই বিষয়ে শুনো আহক প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা এগৰাকী লেখক ডক্টৰ পৰশমণি দাসৰ মুখেৰে।
2: ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত প্ৰতিভাৰ বিষয়ে আলোচনা কৰোঁতে যিটো বিষয়ে কম গুৰুত্ব লাভ কৰে সেয়া হৈছে তেওঁৰ গায়ন শৈলী। এই সন্দৰ্ভত মোৰ ব্যক্তিগত অভিমত এয়ে যে কেৱল গায়ন শৈলীৰ বাবেই ভূপেন হাজৰিকাই ভাৰতৰ সকলো গায়কৰ ভিতৰতে অদ্বিতীয় আসন লাভ কৰিব পাৰে। গায়ক হিচাপে ভূপেন হাজৰিকাৰ বৈশিষ্ট্য এয়ে যে তেওঁ পৰিৱেশন কৰা গীতটোৰ প্ৰতিটো শব্দৰ অৰ্থ আৰু শব্দটোৱে প্ৰকাশ কৰা অনুভূতি তেওঁৰ কণ্ঠত অনুৰণিত হয়। এনেকৈ ক'ব পাৰি যে তেওঁৰ গীতৰ কথা, সুৰ আৰু গায়কীয়ে শ্ৰোতাৰ মনচক্ষুৰ সন্মুখত গীতটিৰ ভাৱ বা অৰ্থৰ ছবিখন স্পষ্টভাৱে তুলি ধৰে। ইয়াৰ ফলত গীতটোৱে প্ৰকাশ কৰা যিকোনো বিষয়ৰ অন্তঃস্থলত মুহূৰ্তৰ ভিতৰতে শ্ৰোতাই বাধাহীনভাৱে প্ৰৱেশ কৰিবলৈ সমৰ্থ হয় আৰু গীতটোত মূৰ্ত হোৱা ভাৱানুভূতিত শ্ৰোতাসকল নিমগ্ন হয়। নিজৰ কণ্ঠৰ ওপৰত থকা এনে অস্বাভাৱিক নিয়ন্ত্ৰণৰ বাবে ডক্টৰ হাজৰিকাই প্ৰেম, বিৰহ, বিদ্ৰোহ, সহানুভূতি, দেশপ্ৰেম, ভক্তি, ঘৃণা, খং, ভয় আদি সকলো অনুভূতিৰ গীত সমান দক্ষতাৰে পৰিৱেশন কৰিব পাৰে। ই ভূপেন হাজৰিকাৰ এক বিৰল কৃতিত্ব। ভাৱানুভূতি বা ইন্দ্ৰিয়ানুভূতিৰ ওপৰত থকা ডক্টৰ হাজৰিকাৰ অখণ্ড জ্ঞান আৰু কণ্ঠৰ মায়াৰে যিকোনো শব্দক বশীভূত কৰিব পৰাৰ অপাৰ ক্ষমতাৰ বাবে তেওঁৰ কিছুমান গীতৰ মাজত থকা ধোদৰ আলি, হাঁহিয়াতৰ পাত্ৰ, নঙঠা, অকৰা আদি অকাব্যিক যেন লগা শব্দ শ্ৰোতাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিলেও শ্ৰোতাই অস্বাভাৱিকতা অনুভৱ নকৰে। তেনেকুৱাতে আমি কেনেকৈ ক'ব পাৰোঁ যে ভূপেন হাজৰিকাই যেন কণ্ঠৰে গান নাগায়, তেওঁ গান গায় ইন্দ্ৰিয়ৰ সহায়ত। কণ্ঠস্বৰৰ মডুলেশ্যন বা নিয়ন্ত্ৰণ ভূপেন হাজৰিকাৰ গায়ন শৈলীৰ গুৰুত্বপূৰ্ণ দিশ। কণ্ঠস্বৰৰ নিয়ন্ত্ৰণে গীত এটিৰ ভাৱ প্ৰকাশত প্ৰভূত অৰিহণা যোগায়। বিস্তীৰ্ণ পাৰৰে আমি অসমীয়া নহওঁ দুখীয়া, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, বিমূৰ্ত মোৰ নিষেধে আদি গীতত ভূপেন হাজৰিকাৰ কণ্ঠস্বৰ নিয়ন্ত্ৰণে সংগীতৰ শিকাৰুক চিন্তাৰ খোৰাক দিব পাৰে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ কিনো পুখীয়ে পুঁতি গালে গীতটিত থকা দেহৰ মনৰ এলাহ জৰতা সকলো হ'ল বিলীন শীৰ্ষক শাৰীটোৰ এলাহ জৰতা শব্দকেইটা এনেধৰণে ভূপেন হাজৰিকাই উচ্চাৰণ কৰিছে যেন তেওঁক সঁচাকৈয়ে এলাহে ঘেৰি ধৰিছে। আনহাতে সকলো হ'ল বিলীন বুলি গাওঁতে শ্ৰোতাই অনুভৱ কৰে সঁচাকৈয়ে যেন সেই এলাহ ভাগৰ শেষ হৈ গ'ল, নাইকিয়া হৈ গ'ল। ভূপেন হাজৰিকাৰ গায়ন শৈলীৰ বিষয়ে আৰু বহু কথাই ক'ব পাৰি। আমি ভাবোঁ ভূপেন হাজৰিকাই নিজে সন্ধান লাভ কৰা পৃথিৱীৰ সকলো শ্ৰেষ্ঠ গায়ন শৈলী আহৰণ কৰি এক অনবদ্য গায়ন শৈলীৰ সৃষ্টি কৰিছিল। এই স্বসৃষ্ট গায়ন শৈলীৰে তেওঁৰ বক্তব্য প্ৰধান গানসমূহ পৰিৱেশন কৰি শ্ৰোতা জনতাক উদ্বুদ্ধ কৰিবলৈ আজীৱন প্ৰচেষ্টা চলাই গৈছিল।
1: নতুন প্ৰজন্মক লৈ ভূপেন হাজৰিকাদেৱ আছিল অতি আশাবাদী। তেখেতে গাইছিল নতুন পুৰুষ তুমি নতুন নাৰী, অনাগত দিনৰ জাগ্ৰত প্ৰহৰী। তেখেতে আকৌ গাইছিল নতুনৰ গতিখেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ।
3: সুধাকণ্ঠৰ সান্নিধ্যৰ সৌৰভ বিচাৰি আমি কথা পাতিছিলো যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি সুগন্ধি প্ৰাপ্তি গগৈৰ সৈতে।
4: নমস্কাৰ। প্ৰথমে মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীত তেওঁক অতি মৰম আৰু শ্ৰদ্ধাৰে মনত পেলাইছোঁ। ভূপেন হাজৰিকা নামৰ মানুহজনৰ লগত আচলতে মোৰ আৰু মোৰ পৰিয়ালৰ খুব এটা আত্মিক সম্পৰ্ক আছে বুলি মই ভাবোঁ। কাৰণ মোৰ ককা অৰ্থাৎ মোৰ মাৰ দেউতাক ভূপেন হাজৰিকা আৰু তেওঁৰ সৃষ্টিৰাজিৰ এগৰাকী খুব ডাঙৰ অনুৰাগী। তেওঁ হেনো মা সৰু থাকোঁতে মাক তেওঁৰ চাইকেলৰ কেৰিয়াৰত উঠাই ভূপেন হাজৰিকাৰ বিহুৰ অনুষ্ঠানবোৰ দেখুৱাবলৈ লৈ গৈছিল। লগতে সেই সময়ত ভূপেন হাজৰিকাৰ গীতবোৰ শুনিবলৈ ককায়ে মাক ৰেডিঅ' আৰু টেপ ৰেকৰ্ডাৰ এটাও কিনি দিছিল। গতিকে সৰুৰ পৰাই মাও ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিৰ এক অনুৰাগীলৈ ৰূপান্তৰিত হৈছিল বুলি ক'ব পাৰি। মই হেনো যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়া মায়ে ভূপেন হাজৰিকাৰ গানবোৰ খুব শুনিছিল আৰু গুণগুণাইছিল। তেনেদৰেই হয়তো ময়ো প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা নামৰ সত্তাটোৰ লগত পৰিচয় হৈছিলোঁ। সৰুৰ পৰাই মই গানবোৰৰ অৰ্থ বুজি নোপোৱাকৈয়ে গানবোৰ গুণগুণাবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়াও ওচৰৰ পৰা নেদেখা ভূপেন হাজৰিকা নামৰ মানুহজন মোৰ খুব আপোন আপোন যেন লাগিছিল।

0: যেন তেওঁ আমাৰ পৰিয়ালৰে কোনো সদস্য, যেন মোৰ অতি পুৰণি চিনাকি। 2007 চনত মোৰ মাৰ কৰ্মসূত্ৰে প্ৰথমবাৰৰ বাবে আমি ভূপেন হাজৰিকাক ওচৰৰ পৰা পাইছিলোঁ, লগ পাইছিলোঁ, কথা পাতিছিলোঁ। সেই সময়ত মোৰ বয়স 4 নে 5 বছৰ। চকুৰ সন্মুখতে হঠাৎ তেওঁক দেখি মই অবাক হৈ পৰিছিলোঁ। সেয়া মোৰ জীৱনৰ আটাইতকৈ অমূল্য স্মৃতি। যেতিয়াৰ পৰা জনা বুজা হ'লোঁ, তেতিয়াৰ পৰা তেওঁৰ সৃষ্টিৰাজিৰ গুৰুত্ব আৰু অৰ্থ নিজেই অনুধাৱন কৰিবলৈ শিকিলোঁ। দিল্লীলৈ পঢ়িবলৈ যোৱাৰ পাছত ঘৰলৈ মনত পৰিলেই ভূপেন দাৰ গীতবোৰ শুনিছিলোঁ। মন পাতল লাগিছিল। এনে লাগিছিল যে এই বিশাল দুনিয়াত মই অকলশৰীয়া একেবাৰেই নহয়। এনে লাগিছিল যে মোৰ সমগ্ৰ সত্তাক সাৰ পানী যোগাই জীপাল কৰি তুলিছিল এই গানবোৰে।
1: পঢ়ি পঢ়ি শেষ কৰিব নোৱাৰা এখন কিতাপৰ নাম ভূপেন হাজৰিকা।
2: ঢৌ গণি গণি শেষ কৰিব নোৱাৰা এখন কল্লোলিত সাগৰৰ নাম ভূপেন হাজৰিকা।
1: তৰা গণি গণি শেষ কৰিব নোৱাৰা এখন আকাশৰ নাম ভূপেন হাজৰিকা।
2: পৃথিৱীলৈ নামি অহা এজাক ৰ'দৰ নাম ভূপেন হাজৰিকা।
1: যিদৰে ৰ'দৰ কোনো ঘৰ নাই, তেওঁৰো কোনো ঘৰ নাই।
2: আমাৰ হৃদয় তেওঁৰ বাসস্থান।

0: সুধাকণ্ঠ সৌৰভ শুনিলে। যুগুতাই আগবঢ়ালে ঝৰণা ভৰালী আৰু ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। ভাৰ্গৱ কলিতা আৰু ঝৰণা ভৰালীৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

নির্মল প্রভা বরদলৈৰ কথাৰে ইভাপ্রীতি শর্মার কণ্ঠত কীর্তি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মনোৰঞ্জন বৰুৱাৰ কথাৰে এটি গীত।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে গোলকীয় মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে চি এছ আই আৰৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তামিল, তেলেগু, মাৰাঠী, বাংলা আৰু অসমীয়া ভাষাত 5খন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে। বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিশ্যনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি এছ আই আৰৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তামিল, তেলেগু, মাৰাঠী, বাংলা আৰু অসমীয়া ভাষাত 5খন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে। এই আলোচনীকেইখন চি এছ আই আৰ বিজ্ঞান যোগাযোগ আৰু নীতি গৱেষণাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে প্ৰকাশ কৰি উলিয়াইছে। আলোচনীকেইখনে এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ জনপ্ৰিয় বিজ্ঞান পৰ্টফলিঅ'ৰ গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ হোৱাকে সূচাইছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে পঢ়ুৱৈসকলক নিজৰ ভাষাত বিজ্ঞানৰ জ্ঞান আহৰণত সহায় কৰাৰ উপৰি নিৰ্দিষ্ট খণ্ডত বৈজ্ঞানিক সফলতা, উদ্ভাৱন আৰু বিকাশত আলোকপাত কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে গোলকীয় মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লৈ সচিবগৰাকীয়ে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ সমন্বিত প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমতী শ্ৰীবাস্তৱে গৱেষণাগাৰ নেটৱৰ্কৰ প্ৰসাৰ, তাৎক্ষণিক সহযোগিতা, স্বাস্থ্যকৰ্মী, আৱশ্যকীয় ঔষধ তথা চিকিৎসা সুবিধা নিশ্চিত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ কথা প্ৰকাশ কৰে। তেওঁ কোভিড-19 মহামাৰীৰ সময়ত লাভ কৰা শিক্ষা, বহনক্ষম বিনিয়োগ, প্ৰতিষ্ঠানগত সামৰ্থ্য আৰু স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থালৈ পৰিণত কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। অনুষ্ঠানত অংশ লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰোছ আধানম ঘেব্ৰেয়েছুছে গোলকীয় মহামাৰীৰ ক্ষেত্ৰত প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ আহ্বান জনায়। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে উন্নয়নশীল দেশৰ কণ্ঠ আৰু প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ পোষকতা কৰিছে।

নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সময়ত G77 ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ 50 সংখ্যক বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰীমিশ্ৰীয়ে কয় যে গ্লোবেল ছাউথ হিচাপে পৰিচিত ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত আৰু উন্নয়নশীল দেশসমূহক নিয়ম পালনকাৰী ৰাষ্ট্ৰৰ পৰিৱৰ্তে নিয়ম প্ৰৱৰ্তনকাৰী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সমূহীয়াভাৱে প্ৰয়াস চলোৱা উচিত। তেওঁ লগতে জনসাধাৰণ কেন্দ্ৰিক আৰু উন্নয়নমুখী বহুত্ববাদৰ নিৰন্তৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। 19 শতিকাৰ বিশিষ্ট বাংলা শিক্ষাবিদ, সমাজ সংস্কাৰক তথা গদ্যকাৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে বিদ্যাসাগৰ উপাধি লাভ কৰা পণ্ডিতগৰাকীৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বিদ্যাসাগৰে শিক্ষাক সমাজ পৰিৱৰ্তনৰ এটা শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিছিল। বৰ্ণ পৰিচয় নামৰ গ্ৰন্থখনৰ জৰিয়তে বিদ্যাসাগৰে বাংলা বৰ্ণক নতুন ৰূপ দিয়াৰ উপৰি অগণন শিশুৰ বাবে জ্ঞানৰ দুৱাৰ মুকলি কৰিছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। তেওঁ কয় যে বিধৱা বিবাহ আৰু মহিলা শিক্ষাৰ প্ৰসাৰৰ হকে জীৱন উৎসৰ্গা কৰা মহান ব্যক্তিগৰাকীৰ আদৰ্শই আজিও সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজক পথ প্ৰদৰ্শন কৰি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৃত্ৰিম বুদ্ধিমত্তা বা AI আগবঢ়োৱা সম্ভাৱনাসমূহৰ ব্যৱহাৰ, ইয়াৰ পৰিণতিৰ আগজাননী আৰু ইয়াৰ বিপদসমূহ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গ্ৰীচৰ বিদেশ মন্ত্ৰী জৰ্জ জেৰাপেট্ৰিটিছৰ সৈতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তা সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ শীৰ্ষক এটা অনুষ্ঠানত সহ অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। অনুষ্ঠানত ডঃ জয়শংকৰে দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰসংঘত ভাৰতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু সামুদ্ৰিক সুৰক্ষা গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰৰ বিষয়। নতুন দিল্লী ঘোষণাপত্ৰত কৃত্ৰিম বুদ্ধিমত্তা সম্পদৰ গণতান্ত্ৰিক প্ৰৱেশ, সুৰক্ষিত আৰু বিশ্বাসযোগ্য ব্যৱস্থা গঢ়ি তোলা, মানৱ সামৰ্থ্যত বিনিয়োগ আৰু অৰ্থনৈতিক বৃদ্ধি তথা সামাজিক কল্যাণৰ অৰ্থে কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। সামুদ্ৰিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই সামুদ্ৰিক ডমেইনৰ সজাগতা, অনুসন্ধান আৰু উদ্ধাৰ, দুৰ্যোগৰ প্ৰতি সঁহাৰি, সন্দেহজনক কাৰ্যকলাপ চিনাক্তকৰণ আৰু বন্দৰ তথা জটিল আন্তঃগাঁথনিৰ স্থিতিস্থাপকতা বৃদ্ধি কৰিব পাৰে বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াৰ দ্বাৰা জাহাজ, যোগাযোগ নেটৱৰ্ক আৰু সাগৰৰ তলৰ আন্তঃগাঁথনিক লক্ষ্য কৰি অত্যাধুনিক গোপনীয়তা, দুৰ্বলতা মেপিং আৰু চাইবাৰ কাৰ্যকলাপো সক্ষম কৰিব পৰা যাব। মন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ চনদ আৰু সাগৰৰ আইনকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন ৰাষ্ট্ৰৰ আচৰণ নিয়ন্ত্ৰণৰ বাবে অপৰিহাৰ্য কাঠামো হৈ আছে বুলি আঙুলিয়াই দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কেৰলমলৈ যাব। তেওঁ দিনৰ 2 বজাত কুণ্ডাৰাত সমবায় খণ্ড মহিলা সবলীকৰণ পদক্ষেপ মুকলি কৰিব। ইয়াৰ পাছত তেওঁ অমৃতপুৰীত অমৃত কৃতি পুৰস্কাৰ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইপিনে উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে কাইলৈ কেৰলমত মাতা অমৃতানন্দময়ী মঠৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি 4 বজাত বলৰামপুৰমৰ SUT চিকিৎসা বিজ্ঞান একাডেমীত ডিগ্ৰী প্ৰদান অনুষ্ঠানত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 5 অক্টোবৰত মিজোৰাম ভ্ৰমণ কৰিব। চৰকাৰী বিবৃতি অনুসৰি শ্ৰীশ্বাহে প্ৰথমে লেংপুই বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্টাৰেৰে থুৱামপুই হেলিপেডলৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ফকলেণ্ড ৱেঙৰ ইউথ ৰিক্ৰিয়েশ্যন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিশ্যনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন,
উইডাৰ্ছা বিনোদ আৰু আশী চক্সীয়ে 1763 পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে

0: 1773 পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্ৰতিযোগিতাত ভাৰতৰ মহিলা কাবাডী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্স দলীয় শিতানত সুৰুচি সিং ফগত আৰু কমলজিতে সোণৰ পদক অৰ্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। স্কোৱাছত অনাহাতা সিঙে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 18 বছৰীয়া খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত জাপানৰ ছাটোমি ৱাটানাবেক 9-11, 11-13, 12-10, 11-6, 11-3 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত অভয় সিঙে পাকিস্তানৰ মহম্মদ ইৰফানৰ বিৰুদ্ধে 3-0 ব্যৱধানত জয়লাভ কৰি সোণৰ পদকৰ ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে জ্যোৎস্না চিনাপ্পা আৰু ৱেলেভান চেণ্টিল কুমাৰে স্কোৱাছৰ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰে। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি ছিংগলছত অভিযান আৰম্ভ কৰিব। ইপিনে ভাৰতীয় মাৰাথন দৌৰবিদ শ্ৰাৱণ বৰৱালে পুৰুষৰ মাৰাথন শিতানত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। 44 বছৰৰ পাছত ভাৰতে এই শিতানত পদক জয় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সাফল্যৰ বাবে শ্ৰাৱণ বৰৱালক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এথলীটগৰাকীৰ অনন্য প্ৰদৰ্শনে 4 দশকৰ পাছত এছিয়ান গেমছৰ মাৰাথনত ভাৰতলৈ পদক আনিলে। শ্ৰীমতী মুৰ্মুৱে মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিশ্যনছ দলীয় শিতানত পদক জয় কৰা খেলুৱৈকেইগৰাকীকো অভিনন্দন জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগ্ৰহ পঢ়ি দিছো। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে গোলকীয় মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে CSIRৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 5খন জনপ্ৰিয় বিজ্ঞান আলোচনী উন্মোচন কৰে। বিশিষ্ট বাংলা শিক্ষাবিদ সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জয়ন্তীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিশ্যনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো সুধা কণ্ঠৰ গীত। এই অনুষ্ঠানত শুনিবলৈ পাব ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী, এতিয়াৰ বাতৰি পঢ়িছোঁ ভাস্বতী চক্ৰৱৰ্তীয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটী পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চুটিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰিও কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি গোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা, জ্ঞান অৰ্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা 28টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক কৰ্মচাৰীৰ সামৰ্থ্য উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্য সচিব ৰবি গোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্ৰয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। বৰাক উপত্যকাৰ বানপানী, নদী খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জাৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান জি এফ এ কনচাল্টিং গ্ৰুপৰ এটা বিশেষজ্ঞৰ দল শিলচৰত উপস্থিত হৈছে। জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদ তথা অভিযন্তা জন ছাছৰ নেতৃত্বত আজি দলটোৱে শিলচৰৰ তাৰাপুৰ শিৱবাৰী পথৰ গাতে লাগি থকা খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি এই বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰাৰ পাছত বিগত 40-50 বছৰত নদীখনৰ গতিবিধিৰ প্ৰকৃতি, খহনীয়াৰ ধৰণ আৰু পৰিৱৰ্তনৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে। বিশেষজ্ঞৰ দলটোৰ প্ৰাৰম্ভিক জৰীপৰ পিছত ভূতাত্বিক আৰু পৰিৱেশ জৰীপৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব। চৰকাৰৰ ওচৰত দাখিল কৰা এই প্ৰতিবেদনৰ ভিত্তিত প্ৰকল্পটোৱে অনুমোদন লাভ কৰিলে পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু

0: অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে, অনুষ্ঠানটি আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিচনছ দলীয় হাঁহিটানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, বিদৰ্শা বিনোদ আৰু আশী চক্সীয়ে 1763 পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে 1773 পইণ্টেৰে অভিলেখ কৰি সোণৰ পদক জয় কৰে। প্ৰতিযোগিতাত ভাৰতৰ মহিলা কাবাডী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰাণক 37-34 পইণ্টত ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফগত আৰু কমলজিতে সোণৰ পদক অৰ্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্কোৱাছত অনাহতে সিঙে মহিলাৰ ছিংগলছ ফাইনেলত প্ৰৱেশ কৰিছে। 18 বছৰীয়া খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত জাপানৰ ছাটমি ৱাটানাবেক 9-11, 11-13, 12-10, 11-6, 11-3 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত অভয় সিঙে পাকিস্তানৰ মহম্মদ ইৰফানৰ বিৰুদ্ধে 3-0 ব্যৱধানত জয়লাভ কৰি সোণৰ পদকেৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্ৰতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি গোটাই নিৰ্দেশ দিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। ডিজিটেল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। আৰোগ্য মন্থন 2026 শীৰ্ষক অনুষ্ঠানত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল শ্ৰেণীত সৰ্বাধিক সংখ্যক আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সৈতে সংযুক্ত আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰৰ বাবে অসমে এই সন্মান লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 5 অক্টোবৰত মিজোৰাম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৰাক উপত্যকাৰ বানপানী, নদী খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জাৰ্মান আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান জি এফ এ কনচাল্টিং গ্ৰুপৰ এটা বিশেষজ্ঞ দল শিলচৰত উপস্থিত হৈছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ লগতে মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰে। এই ঘটনাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 5:15 বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 12 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ, ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মুখিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান।

আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পটোত প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক পৰিমাণৰ মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন এই ই মিথানল প্ৰকল্পই পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে

0: ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
1: দীনদয়াল পোৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৰ নিৰ্মাণত আসাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনক সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয়ো কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত আমি কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপনিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ উপনিৰ্বাচন উপলক্ষে জনসাধাৰণৰ সুবিধা, স্বচ্ছতা আৰু দ্ৰুত অভিযোগ নিষ্পত্তি নিশ্চিতকৰণৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনে হাণ্টিং লাইন সুবিধাসম্পন্ন টোল ফ্ৰী হেল্পলাইন সেৱা মুকলি কৰিছে। ইয়াৰ জৰিয়তে নাগৰিক, ভোটাৰ আৰু সংশ্লিষ্ট অংশীদাৰসকলে নিৰ্বাচন সম্পৰ্কীয় তথ্য, ব্যাখ্যা অথবা আদৰ্শ আচৰণবিধি আৰু ভোটগ্ৰহণ সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। 1800-3457926 এই টোল ফ্ৰী নম্বৰৰ উপৰি 9435160901, 9435808085 আৰু 9435239030 ফোন নম্বৰেৰে জনসাধাৰণে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয় সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মুখীমূৰ কৰিব লাগিব। আজি বৰপেটা জিলাত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ দৰে অপশক্তিসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। ব্যক্তি নিৰ্মাণ হলেহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সকলোকে এই অভিযানত ভাগ লোৱাৰ বাবে আহ্বান জনায়। বৰপেটা জিলা পুথিভঁৰাল চৌহদৰ পৰা জিলা পৰিষদৰ কাৰ্যালয় চৌহদলৈ এই পদযাত্ৰা অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰীআচাৰ্যই মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও আৰক্ষী, আশা আৰু অংগনৱাড়ী কৰ্মীক সম্বৰ্ধনা জনায়। ৰাজ্যৰ পশুপালন, পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে কৈছে যে ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130গৰাকী পশু চিকিৎসক আৰু 200গৰাকী পশুপালন ক্ষেত্ৰৰ সহায়কক নিযুক্তি দিয়া হ'ব। বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দুগ্ধ

0: উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গোপালকসকলক ফাৰ্মৰ আৰ্হিত গৰু পালনৰ বাবে উৎসাহিত কৰাৰ লগতে চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোহনীয়া জীৱ জন্তুৰ সুৰক্ষা আৰু পশুপালকৰ আৰ্থিক নিৰাপত্তাৰ বাবে জীৱ জন্তুৰ বীমাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। শোচনীয় অৱস্থাত থকা ৰাজ্যৰ পশু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিসমূহৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মীনপালকসকলৰ সহায়ৰ বাবে মাছৰ পোনা আৰু খাদ্য যোগান ধৰিবলৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বিতাৰ সুযোগ সৃষ্টি কৰাত চৰকাৰে গুৰুত্ব দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰা ভক্তসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত খোৱাপানী যোগান বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11:00 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT শিলচৰে UI গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত বিশ্বৰ 166 নম্বৰ স্থান লাভ কৰিছে। বিশ্বৰ 110 দেশৰ মুঠ 2016 বিশ্ববিদ্যালয়ৰ ভিতৰত NIT শিলচৰে এই স্থান লাভ কৰিছে। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত প্ৰতিষ্ঠানটোৰ স্থান হৈছে 5ম। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ অনুকূল চৌহদ পৰিচালনাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হোৱা প্ৰতিষ্ঠানটোৱে 2025 বিশ্ব ৰেংকিঙত 191 নম্বৰ স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে UI গ্ৰীণ মেট্ৰিক মূল্যায়নত প্ৰশাসন আৰু ডিজিটেল লুপ প্ৰদানক পৃথক শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে এই সফলতাৰ অন্যতম ভেটি হৈছে বহনক্ষম আন্তঃগাঁথনি, শক্তি আৰু পৰিৱেশ ব্যৱস্থাপনা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনা, পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাপনা, শিক্ষা আৰু গৱেষণা তথা দায়িত্বশীল প্ৰতিষ্ঠানিক পদ্ধতিৰ নিৰন্তৰ দায়বদ্ধতা। অনাগত দিনত NIT শিলচৰ চৌহদক বহনক্ষম প্ৰযুক্তি আৰু উদ্ভাৱনৰ জীৱন্ত পৰীক্ষাগাৰ হিচাপে উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 12 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ, ৰাষ্ট্ৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মুখিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান, আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz-ত। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কাৰ্বি চলিহা, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী আৰু আয়ুষ্মান JC, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু ধ্ৰুৱজ্যোতি বৰ্মন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। এতিয়া আগবঢ়াবলৈ লৈছোঁ পম্পী বৰাৰ কণ্ঠৰ কেইটিমান গীত।

ইমানপৰে পম্পী বৰাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। প্ৰথমে আজি প্ৰচাৰিত হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে কৈছোঁ। 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, বিষয় হিন্দী ব্যাকৰণ মে বিশেষ্য আৰু বিশেষণ কা প্ৰয়োগ, যুগুতাইছে ৰীণা বিশ্বকৰ্মাই। 6:10 কৃষক বাণী অনুষ্ঠানত পশুৰ পুষ্টি, পৰিচৰ্যা আৰু ৰোগ নিৰাময়, এই সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ৰবীন ভূঞা আৰু ডক্টৰ দিতুল বৰ্মনে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে। লগতে আছে পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 নন্দা নেওগীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:20 ৰূপম ভূঞাৰ কণ্ঠৰ গীত। 7:35 পূবালীৰ সুৰত জলেশ্বৰ ইংটি আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। ইভাপ্ৰীতি শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:45। 8:02 দৃষ্টিপাত। আজিৰ অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব।

অরূপ কুমাৰ শৰ্মায়ে। নিশা 9 বজাত চিত্ৰগীত, 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট শিল্পী পখিলাল একথেপিৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ তৃতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে।

কাইলৈ দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ ঠিক পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব নিশা 8 বজাত। পুৱা 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত শুনিবলৈ পাব বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 4ৰ্থ খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত কৰ্ম কে ৰতিয়া শীৰ্ষক এখনি আলেখ্য শুনিবলৈ পাব, ৰচনা নিপা গোৱালাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ত এটি আলোচনা শুনিবলৈ পাব। ইয়াত ভাগ ল'ব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে, আঁত ধৰিব ভাস্কৰ জ্যোতি মহন্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 পূৰ্ণ তীৰ্থ হাজু শীৰ্ষক এখনীয়া লেখ, প্ৰযোজনা নীল চক্ৰৱৰ্তীৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকা, অঞ্জু দেৱী, পুলক বেনাৰ্জী, জ্যোথিকা চৌধুৰী আৰু প্ৰতুল গোস্বামীৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

0: পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসা এই বিষয়ক ডক্টৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ, 9:15 অকণিৰ মেল, 9:45 হিন্দী ছবিৰ গীত শুনিবলৈ পাব, 10:30 চেমনীয়াৰ চোৰা অনুষ্ঠানত এখন পেঞ্চিলবিহীন ফলি শীৰ্ষক নাটক, নাটৰ ৰচনা ৰুমি শৰ্মা বৰঠাকুৰৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত পৰ্যটন উদ্যোগ আৰু মহিলা উদ্যমী এই বিষয়ত এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আগবঢ়াব জোনালী বৰুৱাই, প্ৰযোজনা পৰিণীতা শইকীয়াৰ। দিনৰ 1:10 গণমুক্তিৰ পণ শীৰ্ষক ধাৰাবাহিক নাট, ৰচনা প্ৰদীপ কুমাৰ বৰাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো হিন্দী ভাষা শিক্ষাৰ পাঠ।
1: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
2: বিল ভৰাৰ আগতেতো আহিব নহয়।
3: ঐ ছোৱালীহঁত, কি কৰি আছো?
4: বিললৈ ৰৈ আছো।
3: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
5: RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুয়ে নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব। হে, এয়া খোয়ার চ্যাম্পিয়নশিপ আছিল নাকি? RBI কয় জানি ল, সতর্ক হোক।
6: নমস্কার, আকাশবাণী গুয়াহাটি কে মহাবাহু চ্যানেল মে সভি শ্রোতাও কা স্বাগত হ্যায়। আজ হাম হিন্দি ব্যাকরণ কে एक महत्वपूर्ण विषय विशेष्य और विशेषण के बारे में समझेंगे। हम अपनी रोजमर्रा की भाषा में अनेक ऐसे शब्द का प्रयोग करते हैं जो किसी व्यक्ति, वस्तु, स्थान या प्राणी के बारे में अधिक जानकारी देते हैं। जैसे सुंदर लड़की, लाल फूल, मीठा आम, लंबा पेड़, 5 विद्यार्थी। इन सभी शब्दों में कुछ शब्द किसी व्यक्ति या वस्तु की विशेषता बता रहे हैं। इन्हीं को समझने के लिए हमें विशेष

এম এছ লক্ষ্মীকান্থৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে অৰ্থাৎ 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া উদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ, ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান, আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। 2,300 কোটি টকাৰ এই প্ৰকল্পটোত প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক পৰিমাণৰ মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতা সম্পন্ন এই ই মিথানল প্ৰকল্প

0: প্ৰকল্পই নিকা শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
1: দীনদয়াল পৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৰ নিৰ্মাণত আসাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনক সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয়ো কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত আমি কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মষিমূৰ কৰিব লাগিব। আজি বৰপেটা জিলাত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ দৰে অপশক্তিসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। ব্যক্তি নিৰ্মাণ হলেহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সকলোকে এই অভিযানত ভাগ লোৱাৰ বাবে আহ্বান জনায়। বৰপেটা জিলা পুথিভঁৰাল চৌহদৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদলৈ এই পদযাত্ৰা অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰীআচাৰ্যই মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও আৰক্ষী, আশা আৰু অংগনবাড়ী কৰ্মীক সম্বৰ্ধনা জনায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াই তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হৈবৰগাঁও, ৰূপহীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চুটিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, চি আৰ পি এফৰ উপ কমাণ্ডেণ্ট হৰি ওমৰ উপৰিও কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, ভাৰত তিব্বত সীমা আৰক্ষী, সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এই উপ নিৰ্বাচনৰ ই ভি এম, ভি ভি পেট বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্ৰাপ্ত সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন উপলক্ষে জনসাধাৰণৰ সুবিধা, স্বচ্ছতা আৰু দ্ৰুত অভিযোগ নিষ্পত্তি নিশ্চিতকৰণৰ লক্ষ্যৰে মৰিগাঁও জিলাৰ প্ৰশাসনে হাণ্টিং লাইন সুবিধাসম্পন্ন টোল ফ্ৰী হেল্পলাইন সেৱা মুকলি কৰিছে। ইয়াৰ জৰিয়তে নাগৰিক, ভোটাৰ আৰু সংশ্লিষ্ট অংশীদাৰসকলে নিৰ্বাচন সম্পৰ্কীয় তথ্য, ব্যাখ্যা অথবা আদৰ্শ আচৰণবিধি আৰু ভোটগ্ৰহণ সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। 1800-3457-926 এই টোল ফ্ৰী নম্বৰৰ উপৰিও 9435160901, 9435580805 আৰু 9435523903 ফোন নম্বৰেৰে জনসাধাৰণে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয় সম্পৰ্কত যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। ৰাজ্যৰ পশুপালন, পশু চিকিৎসা

0: চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে কৈছে যে ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130 গৰাকী পশু চিকিৎসক আৰু 200 গৰাকী পশুপালন ক্ষেত্ৰ সহায়ক নিযুক্তি দিয়া হ'ব। বজালি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গোপালকসকলক ফাৰ্মৰ আৰ্হিত গৰু পালনৰ বাবে উৎসাহিত কৰাৰ লগতে চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোহনীয়া জীৱ জন্তুৰ সুৰক্ষা আৰু পশুপালকৰ আৰ্থিক নিৰাপত্তাৰ বাবে জীৱ জন্তুৰ বীমাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। শোচনীয় অৱস্থাত থকা ৰাজ্যৰ পশু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিসমূহৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মীনপালকসকলৰ সহায়ৰ বাবে মাছৰ পোনা আৰু খাদ্য যোগান ধৰিবলৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বিতাৰ সুযোগ সৃষ্টি কৰাত চৰকাৰে গুৰুত্ব দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰা ভক্তসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত খোৱাপানী যোগান বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটি আগবঢ়াব অৰূপ কুমাৰ শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11:00 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7:00 কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে চিৰাং জিলাৰ পৰা সোমনাথ স্বাভিমান যাত্ৰাত অংশগ্ৰহণৰ বাবে আজি 14 গৰাকী তীৰ্থযাত্ৰী ৰাওনা হয়। কাজলগাঁৱত জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে। সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15 জনীয়া এটা প্ৰতিনিধি দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ দিয়া হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। উদ্যোগখণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। আৰু ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো কৃষক বাণী।

সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময়, এই সম্পৰ্কে এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰবীন ভূঞা আৰু একেখন মহাবিদ্যালয়ৰে ভেষজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিছে কৃতাঞ্জলি বৰ্মনে। আজি শুনক এই আলোচনাটি।

0: প্ৰথম ভাগ
1: নমস্কাৰ
2: নমস্কাৰ
1: বাৰিষাৰ দিনত সাধাৰণতে দেখা যায় যে পশুৰ খাদ্যসমূহৰ বাবে খেতিয়কসকল কিছু বিমূৰত পৰা দেখা যায় এতিয়া বানপানীৰ সময়ত পশুৰ খাদ্যৰ আমি কেনেদৰে যতন ল'ব লাগে ডক্টৰ ৰবীন ভূঞা
2: বানপানী বুলি ক'লে আমি সাধাৰণতে বুজো যে যেতিয়া পানী একেবাৰে গোটেই কেম্পাছ আমাৰ চৌহদ ভৰি গ'ল তেতিয়াই আমি সেইটো বানপানী বুলি কোৱা যায় আৰু সেইকণ সময়তে খাদ্যৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয় এতিয়া খাদ্যৰ যতন বুলি ক'বলৈ হ'লে বানপানীৰ সময়ত যে বানপানী হৈ থকা সময় আৰু বানপানী শুকাই যোৱাৰ পিছত এই দুয়োটা সময়তে খাদ্যৰ অভাৱ ঘটে পশুক খোৱাবৰ কাৰণে এতিয়া কৃষকসকলৰ ঘৰত যিখিনি খাদ্যদ্ৰব্য থাকে জমা হৈ সেইখিনি খাদ্যদ্ৰব্য নষ্ট হৈ যায় আৰু পথাৰত যিবিলাক ঘাঁহ আদি ফদাৰ শস্য থাকে সেইবিলাকো নষ্ট হৈ যায় গতিকে পশুৱে খাবৰ কাৰণে বিশেষ একোৱেই নাথাকে সেইকণ সময়ত পশু পক্ষীক যদি নোখোৱাওঁ তেতিয়াহ'লে অভাৱ হ'ব আৰু কৃষকসকল মহা বিমূৰত পৰে গতিকে সেইকণ সময়ত খাদ্যনো কেনেকৈ যতন ল'ব লাগিব আমি কি খুৱাব লাগিব সেই সংক্ৰান্ততো এটা গুৰুত্বপূৰ্ণ কথা আহি পৰে
1: হয় এই ক্ষেত্ৰত নিশ্চয় পশুৰ সুষম খাদ্যৰ কথা আহিব অলপমান সুষম খাদ্যৰ বিষয়ে যদি কৈ দিয়ে
2: হয় সুষম খাদ্য বুলি ক'বলৈ হ'লে আমাৰ খাদ্যত এনে কিছুমান উপাদান থাকিব লাগিব যিখিনি উপাদানৰ জৰিয়তে পশুটোৱে বিভিন্ন পোষক দ্ৰব্য যেনে প্ৰটিন কাৰ্বহাইড্ৰেট মিনাৰেলছ খনিজ পদাৰ্থ ফেটছ ইত্যাদি পাব পাৰে গতিকে এই সুষম খাদ্য এটা বনাবলৈ যাওঁতে দানাজাতীয় দ্ৰব্য লাগিব আৰু ঘাঁহজাতীয় দ্ৰব্য লাগিব গতিকে এই ঘাঁহ আৰু খাদ্য এটা নিৰ্দিষ্ট অনুপাতত আমি যদি খুৱাওঁ সেইটোক আমি সুষম খাদ্য বুলি কোৱা যায় আৰু সেই সুষম খাদ্যৰ জৰিয়তে পশুটোৰ যিখিনি লাগতিয়াল উপাদান সেই উপাদান সকলোখিনি পাই যায়
1: বানপানীয়ে কেনেদৰে পশুৰ খাদ্য পদ্ধতিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে
2: বানপানীৰ সময়ত আচলতে পশুৰ খাদ্যৰ অভাৱ হয় আৰু এই খাদ্যৰ দ্ৰব্যবিলাক সাধাৰণতে আমাৰ কৃষকসকলে ঘৰতে ৰাখি থৈ দিয়ে খোৱাবৰ কাৰণে আৰু বানপানী অহাৰ লগে লগে তেওঁলোকৰ যিখিনি মজুত হৈ থাকে সেই দ্ৰব্যখিনি সাধাৰণতে নষ্ট হৈ যায় আৰু পৰ্যাপ্ত পৰিমাণে ঘাঁহ তেওঁলোকে ৰাখিব নোৱাৰিলেও পথাৰত যিখিনি ঘাঁহ থাকে সেই ঘাঁহখিনিও নষ্ট হৈ যায় আৰু সেইকাৰণে তেওঁলোকৰ তাত অকল পেডিষ্ট্ৰ বা খেৰ থাকে আৰু সেই খেৰখিনি যদি ওখ ঠাইত ৰাখে তেতিয়াহ'লে সেই খেৰখিনি খুৱাই কিছু পৰিমাণে খাদ্যৰ অভাৱ
1: পূৰণ
2: কৰিব পাৰিব
1: আৰু বানপানী শুকাই যোৱাৰ পিছত পশুক কি খুৱাব আপুনি ক'লে যে বানপানী যেতিয়া হয় যিখিনি ঘাঁহনি থাকে পথাৰৰ সেইসমূহো নষ্ট হৈ যায় পচি যায়গৈ আৰু যদিও কিছুমান খাদ্য আমাৰ ঘৰত মজুত কৰি থোৱা থাকে সেইবোৰো বেয়া হৈ যায়গৈ সেই বানপানী শুকাই যোৱাৰ পিছত পশুক কি খুৱাব পাৰি
2: বানপানী শুকাই যোৱাৰ পিছত পশুক খুৱাবৰ কাৰণে কিছু উপায় আছে আৰু পশুক খুৱাবৰ কাৰণে সেউজীয়া ঘাঁহ নাইবা গছৰ পাত আৰু দানা এই দুইবিধেই যিহেতু লাগে আৰু ঘাঁহখিনি যিহেতু নষ্ট হৈ যায় তেতিয়াহ'লে এই ঘাঁহৰ অভাৱ পূৰণ কৰিব পাৰিব বিভিন্ন গছৰ পাতে এতিয়া কিছুমান গছৰ পাত আমি জানো যে চুবাবুল ডিমৰু কাঞ্চন কঁঠাল পাত এই গছৰ পাতবিলাক সাধাৰণতে পশুৱে খায় বিশেষকৈ গৰু ম'হে খায় আৰু এই গছবিলাকৰ পাতবিলাক আনি পেলাই পশুক খুৱাব পাৰি আৰু তাৰোপৰি কিছুমান খাদ্যবস্তু আমি প্ৰিপেয়াৰ কৰি থ'ব পাৰোঁ বাৰিষা বা অভাৱ অনাটনৰ দিনত খুৱাবৰ কাৰণে সেইখিনি হৈছে চাইলেজ বুলি কয় এটা হে বুলি কোৱা যায় আৰু কিছুমান ফিড ব্লক আজিকালি আছে ফিড ব্লক হিচাপে কিছুমান ব্লক আমি তৈয়াৰ কৰি থৈ দিব পাৰোঁ আৰু এই খাদ্যদ্ৰব্যবিলাক বনোৱা খাদ্যদ্ৰব্যবিলাক আমি পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বানপানী শুকাই যোৱাৰ পিছত
1: হয় এবাৰ মই ডাক্তৰ দিতুল বৰ্মনৰ ওচৰলৈ আহিছোঁ আপোনাক মই সুধিছোঁ যে বাৰিষাৰ প্ৰাক মুহূৰ্তত পশুপালকসকলে পশুৰ বেমাৰ নহ'বৰ কাৰণে কাৰণ দেখা যায় যে যেতিয়াই বানপানী হয় তেতিয়াই পশুৰো বেমাৰ হোৱা দেখা যায় জেকা ঠাইত থাকি থাকি সেই পশুৰ বেমাৰ নহ'বৰ কাৰণে কি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত
3: হয় যিবোৰ আমাৰ পশু আছে গৰু ম'হ ছাগলী বা গাহৰি
1: হয়
3: সেইবোৰ জন্তুক আমি বাৰিষা বৰষুণ হোৱাৰ প্ৰাক মুহূৰ্তত কিছুমান পদ্ধতি অৱলম্বন কৰি পেলাই সিহঁতক আমি ভালকৈ ৰাখিব পাৰোঁ যাৰ ফলত সিহঁতে বাৰিষা কালত বা বানপানীৰ সময়ত বা বানপানী হোৱাৰ পিছতো সিহঁতে সোনকালে বেমাৰৰ পৰা আক্ৰান্ত হ'ব নোৱাৰে তাৰ ভিতৰত কিছুমান কাৰণ আছে যে সিহঁতক যিবোৰ ছাপ্লিমেণ্ট থাকে বা যিবোৰ সিহঁতৰ মানে দিবলগীয়া দানা থাকে সেইবোৰ বাৰিষাৰ প্ৰাক মুহূৰ্তত অলপ বেছি পৰিমাণে দিব লাগে
1: আগতীয়াকৈ দিব লাগে
3: দুই নম্বৰতে সিহঁতক বৰষুণ হোৱাৰ প্ৰাক মুহূৰ্ততে সিহঁতক

0: যিবোৰ পেলুৰ ঔষধ দিবলগীয়া থাকে, পেলুৰ ঔষধবোৰ দি পেলাই যাৰ পেলু চেলু অলপমান আছে ভিতৰত সেইবোৰ যাতে মৰি যায় সেইটো আমি ব্যৱস্থা ল'ব লাগে। এইখিনি কৰাৰ লগতে যদি আমাৰ ভেকচিনেশ্যন দিবলগীয়া আছে, বিভিন্ন ধৰণৰ ভেকচিন দিয়া যায়, গৰুক বেলেগ ধৰণৰ ভেকচিন দিয়া যায়, ছাগলীক দিয়া যায়, এই ভেকচিনবোৰ প্ৰি মনচুন হিচাপে বা বাৰিষাৰ আগতীয়াকৈ যদি আমি ভেকচিনখিনি দি থৈ দিওঁ, তেতিয়াহ'লে বাৰিষা কালত বা বানপানীৰ সময়ত যদি এই ইনফেকশ্যনবিলাক গাত লাগে তথাপিও সিহঁতে তাক মানে তাৰ পৰা বাচি যাব পাৰিব। গতিকে এই ভেকচিনবোৰৰ ভিতৰত আপুনি মানে আমাৰ গাঁৱত খুব কমনলি চপকা বেমাৰটো খুব হয়, গৰুত চপকা বেমাৰ হয়,
1: মানে এইখিনি বানপানীৰ সময়তো হয় আৰু বানপানী শুকোৱাৰ পিছতো
0: হয়। গতিকে আমি আগতে যদি ভেকচিনটো দি দিওঁ, কাৰণ বানপানীৰ সময়ত ভেকচিনটো দিয়া দিগদাৰ হয়, কাৰণ জন্তুবোৰ ষ্ট্ৰেছত থাকে, পাবলৈ দিগদাৰ, আৰু ডক্টৰবোৰ সেইবোৰ জাগালৈ যাবলৈ অসুবিধা হয়, আৰু বানপানী শুকোৱাৰ পিছত এনিমেলবোৰ খিনাই শুকাই যায়, খাবলৈ খাদ্যৰ অভাৱ, সিহঁতে ভেকচিনবোৰ ল'ব নোৱাৰা অৱস্থাত থাকে। গতিকে আমি যদি বাৰিষা কালৰ আগতে ভেকচিনটো দি থৈ দিওঁ, তেতিয়াহ'লে সিহঁতে তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে।
1: নহয়, আপুনি ক'লে যে পেলুৰ বা ক্ৰিম

0: সেইবোৰ জেগালৈ যাবলৈ অসুবিধা হয়। আৰু বানপানী শুকোৱাৰ পিছত এনিমেলবোৰ ক্ষীণাই শুকাই যায়, খাবলৈ খাদ্যৰ অভাৱ, সিহঁতে ভেকচিনবোৰ ল'ব নোৱাৰা অৱস্থাত থাকে। গতিকে আমি যদি বাৰিষা কালৰ আগতে ভেকচিনটো দি থৈ দিওঁ তেতিয়াহ'লে সিহঁতে তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে।
1: নহয়, আপুনি ক'লে যে পেলুৰ বা কৃমিৰ দৰৱ দিব লাগে, জীৱ জন্তুক সাধাৰণতে কেতিয়া পেলুৰ বা কৃমিৰ ঔষধ দিব লাগে?
0: এনেই সাধাৰণতে জীৱ জন্তুক পেলুৰ ঔষধ আপোনাৰ এটা চিডুলত দি থকা যায়, যদিও বানপানীৰ প্ৰাক মুহূৰ্তত এটা পেলুৰ ঔষধ দিয়াটো কম্পালচৰি, সেইটো দিবই লাগে। কিন্তু সাধাৰণতে যিবোৰ গৰু বা গাইবোৰ যেতিয়া মাকৰ গাখীৰ খুৱাই এৰাই দিয়ে, তেতিয়া যেতিয়া সিহঁতৰ 3 মান্থছ বা 6 মান্থ হয়, তেতিয়া আমি সিহঁতক পেলুৰ ঔষধ দিয়া আৰম্ভ কৰি দিওঁ। বাট কেতিয়াবা তাতকৈ আগতেও দিব লাগে, যদি যিটো জেগাত পেলুৰ যথেষ্ট প্ৰাদুৰ্ভাৱ আছে তেতিয়া আমি পেলুৰ ঔষধ দিয়া আৰম্ভ কৰি দিওঁ। আৰু আমি গৰুবিলাকক বা ছাগলীবিলাকক পেলুৰ ঔষধবোৰ সাধাৰণতে ইমান অসমত যিহেতু পেলুৰ যথেষ্ট পৰিমাণে আছে, সেয়ে আমি ইয়াক 3 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ খোৱাটো দৰকাৰী, বা নোৱাৰিলেও 6 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ খোৱাটো যথেষ্ট দৰকাৰী।
1: আমাৰ ইয়াত পেলুৰ যথেষ্ট বেমাৰ
0: আছে, সেইটোৱে আমাৰ ডাঙৰ এটা সমস্যা অসমত।
1: মই পুনৰ ডাক্তৰ ৰবীন ভূঞাক সুধিছোঁ, খাদ্যৰ যিবোৰ উপাদান আছে, খাদ্যৰ বিভিন্ন উপাদানসমূহ কি কি?
2: খাদ্য কিছুমান উপাদানেৰে গঠিত হয়। এই মেজৰ উপাদানবিলাক হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, মিনাৰেলছ আৰু ভিটামিনছ। আৰু অসমীয়াত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মাংস সাৰ, প্ৰটিনটো মাংস সাৰ, কাৰ্বহাইড্ৰেটটো শৰ্কৰা, ফেটছটো স্নেহজাতীয় পদাৰ্থ, মিনাৰেলছটো খনিজ পদাৰ্থ, আৰু ভিটামিনটো আমাৰ আচলতে খাদ্য প্ৰাণ। গতিকে এই দ্ৰব্যবিলাক পশুটোক বৰ দৰকাৰী, আৰু প্ৰত্যেকটো উপাদানৰে, প্ৰত্যেকটো নিউট্ৰিয়েণ্টৰে, পোষক দ্ৰব্য বুলি যিটো ক'লো এইখিনি, এই প্ৰত্যেকটো পোষক দ্ৰব্যৰ এটা বিশেষ কাম থাকে। এতিয়া এই প্ৰটিন যিটো পোষক দ্ৰব্য বা উপাদান, এই পোষক দ্ৰব্যটো দৰকাৰ হয় পশুটোৰ প্ৰডাকশ্যনৰ কাৰণে, গাখীৰ প্ৰডাকশ্যনৰ কাৰণে, চৰাইৰ কণী উৎপাদনৰ কাৰণে, মাংস উৎপাদনৰ কাৰণে। গতিকে এই প্ৰটিনৰ অৰিহণাটো বহুত বেছি। আৰু কাৰ্বহাইড্ৰেট আৰু ফেটছ, এই উপাদানকেইটা লাগিব শক্তি দিবৰ কাৰণে, পশুটোক শক্তি লাগিব, খোজকাঢ়িবলৈ কাৰণে লাগিব, উৎপাদনৰ কাৰণে লাগিব, শক্তি লাগিব, খনিজ দ্ৰব্য লাগিব বিভিন্ন বেমাৰ প্ৰতিৰোধকাৰী হিচাপে, আৰু ভিটামিন ঠিক সেইদৰে বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে এই ভিটামিনটো দৰকাৰ। গতিকে প্ৰত্যেকটো দ্ৰব্যৰে, প্ৰত্যেকটো উপাদানৰে এটা বিশেষ কাম আছে। গতিকে এটা খাদ্য আমি পশুক খুৱাবলৈ যাওঁতে তাতনো কিমান প্ৰটিন আছে, কিমান শক্তি আছে, কিমান ভিটামিনছ আছে, কিমান মিনাৰেলছ আছে, সেইটো বৰ দৰকাৰী। আৰু পশুৰ কাৰণে এটা নিৰ্দিষ্ট হিচাপ আছে যে গাখীৰ দিয়া গাইজনীক কিমানখিনি প্ৰটিন লাগিব দানাত, বা গাখীৰ নিদিয়াজনীক কিমান লাগিব, কোনটো বয়সত, কোনটো পৰ্যায়ত কিমানখিনি প্ৰটিন থাকিব লাগিব এটা খাদ্যত, এটা হিচাপ আছে। আৰু সেইমতে খোৱালেহে আমি উৎপাদনটো পাম।
1: মানে সকলোকে সমান ধৰণে আমি খাদ্য দিয়াৰ প্ৰয়োজন নহয়, বেলেগ বেলেগ হয়। এইখিনিতে আৰু এটা কথা সুধিবলৈ মন গৈছে, যিবোৰ ঘাঁহ আছে সেই ঘাঁহবিলাকৰো বিভিন্ন ভাগ আছে নেকি, বা সেই ঘাঁহবিলাকৰো খাদ্য গুণাগুণৰ কিবা তাৰতম্য আছে নেকি?
2: হয় হয়, আপুনি এইটো খুব ভাল কথা সুধিছে। কাৰণ ঘাঁহৰ যিটো প্ৰয়োজন, সেই ঘাঁহৰ প্ৰয়োজনটো পশুৰ অতি দৰকাৰী। কাৰণ অকল আমি দানা খুৱাই পেলাই গৰু গাহৰি বা গৰু ম'হ আমি পুহিব নোৱাৰোঁ, দানা লাগিব, ঘাঁহ
1: লাগিব।
2: আৰু এই ঘাঁহ বিভিন্ন প্ৰকাৰৰ আছে। আমাৰ ইয়াৰ থলুৱা ঘাঁহবিলাক যেনে দুপৰি আমি বুলি কওঁ, চেন্ট্ৰচোমা বুলি কওঁ, বা অৰুণা, এনেকুৱা বিভিন্ন ঘাঁহ আছে, সেইবিলাক আমাৰ থলুৱা ঘাঁহ। কিন্তু ইয়াৰ উপৰি কিছুমান উন্নত জাতৰ ঘাঁহ আছে। এই উন্নত জাতৰ ঘাঁহবিলাক সাধাৰণতে এবাৰ খেতি কৰিলে 3-4 বছৰলৈকে আৰু কৰিব নালাগে, কাটি কাটি খুৱাই থাকিব পাৰে। গতিকে
1: এই উন্নত জাত
2: হয়, এই উন্নত জাতৰ ঘাঁহবিলাক আমি যদি ক'বলৈ যাওঁ, নেপিয়েৰ, গিনি, ভাড়া, কংগো চিগনেল, ওটছ, এইবিলাক বিভিন্ন ধৰণৰ উন্নত জাতৰ ঘাঁহ আছে। আৰু এই উন্নত জাতৰ ঘাঁহবিলাকৰ যোগেদি বহুত পৰিমাণে প্ৰটিন পায়, বহুত পৰিমাণে শক্তি পায়। আৰু ফাৰ্মাৰ্ছ, আমাৰ কৃষকসকলে যদি, বন্ধুসকলে যদি ঘৰতে অকণমান মাটিত এনেধৰণৰ উন্নত জাতৰ ঘাঁহ অলপমান কৰি ল'ব পাৰে, 3-4 বছৰলৈ আৰু চিন্তা নাই, তেওঁলোকে কাটি কাটি খুৱাই থাকিব পাৰে।
1: হয় ডাক্টৰ বৰ্মন, পশুপালকসকলে বানপানীৰ সময়ত জীৱ জন্তুৰ কি কি ধৰণৰ লক্ষণ পৰিলক্ষিত হোৱাৰ লগে লগে পশু চিকিৎসকৰ ওচৰ চপাটো প্ৰয়োজন?
0: হয়, যিবোৰ খেতিয়ক থাকে, যিবোৰ পশুপালক থাকে, সিহঁতে আজিকালি কি হৈছে, মানে কিছুমান বেমাৰৰ লক্ষণ ধৰিব পাৰে আৰু কিছুমানে ধৰিব নোৱাৰে। ধৰিব পৰাখিনিয়ে ডক্টৰক কনচাল্ট কৰি লয় বা কণ্টেক্ট কৰে, কিন্তু ধৰিব নোৱাৰাখিনিয়ে কিছুমান লক্ষণ ধৰিব নোৱাৰে, তাৰপৰা মানে জীৱ জন্তুৰ মৃত্যু মুখত পৰিবলগীয়া হয়। সেয়েহে সিহঁতে ডক্টৰৰ ওচৰত সোনকালে চাপি যোৱাটো বহুত দৰকাৰী। কিন্তু এই বস্তুটো যেতিয়া বানপানীৰ সময়ত যথেষ্ট কমপ্লিকেচি হৈ যায়, কাৰণ বানপানীৰ সময়ত ডক্টৰ

0: ইয়াৰ কাৰণে এই ফিট টেষ্টিং কৰিলে আমি যিখিনি পোষক দ্ৰব্য দৰকাৰ দানাটোৰ যোগেদি একচুৱেলি সেই দানাটোত সিমানখিনি উপাদান সিমানখিনি দ্ৰব্য আছেনে নাই সেইটো আমি কনফাৰ্ম কৰিব পাৰোঁ। গতিকে আমি এই টেষ্ট কৰিবৰ কাৰণে আমাক অকণ অকণ চেম্পল হ'লেই হ'ল, এটা লটৰ পৰা আমাক অলপমান চেম্পল 50 গ্ৰাম বা 100 গ্ৰাম যদি দি দিয়া যায় আমি সেইটোৰ পৰা এনালাইচিছ সেইটোৰ পৰা আমি গোটেই উপাদানখিনি আমি বাহিৰ কৰি দিব পাৰোঁ। ধৰি লওক কিমান প্ৰটিন আছে দানাটোত, কিমান কাৰ্বহাইড্ৰেট আছে, কিমান ফাইবাৰ আছে, কিমানখিনি মিনাৰেলছ আছে, কিমানখিনি ভিটামিনছ আছে, সেই সকলোবিলাক আমি এষ্টিমেট কৰিব পাৰোঁ, আমি নিৰ্ণয় কৰিব পাৰোঁ। আৰু তেতিয়া এইখিনি জনাৰ পিছত কৃষকসকলেও গম পাব যে হয় মোৰ দানাটোত প্ৰটিনৰ পৰিমাণ ঠিকে আছে, নাইবা প্ৰটিনৰ পৰিমাণ তেওঁলোকে যিমান কৈছে তাতকৈ কম আছে নাইবা বেছি আছে, সাধাৰণতে কমেই থাকে বা সমান থাকে। গতিকে সেইটো এটা নিৰ্ভৰযোগ্য এটা নিৰ্ণায়ক ফিট টেষ্টিং ল্যাবৰেটৰী।
1: আৰু এটা কথা, গৰু ম'হক দেখুৱা যায় যে খেৰ খুৱায়, অকল যদি খেৰ খুৱায় তেতিয়াহ'লে গৰু ম'হক পালন কৰিব পাৰিবনে নোৱাৰে, মানে তাৰ ধৰি লওক গাখীৰ দিয়া হেৰিটো কেনেকুৱা হয়, ভাল হ'বনে নহয়?
0: হয়, খেৰ আমাৰ কৃষকসকলৰ ঘৰত আন একো বস্তু নাথাকিলেও এই খেৰখিনি থাকে, কি যিহেতু আমাৰ কৃষি প্ৰধান ৰাজ্য, গতিকে আমাৰ ধান খেতি কৰাৰ পিছতে যিখিনি থাকে সেইখিনি আমাৰ খেৰখিনি আমাৰ কৃষকসকলে গোটাই থয়। এই খেৰখিনি আমি পশুক খুৱাওঁ, এতিয়া এই খেৰখিনিৰ পৰা কি লাভ সেই জনাটো অতি দৰকাৰী। খেৰ আমি খুৱাব লাগিব, কিন্তু খেৰত প্ৰটিনৰ পৰিমাণ শূন্য বা খুব বেছি 2%, 1%, 3%,
1: যিহেতু লাগতিয়াল সামগ্ৰী নাপায়,
0: লাগতিয়াল সামগ্ৰী নাপায়। কিন্তু এডভান্টেজ আছে যে তাৰ যোগেদি ফাইবাৰটো পায় আৰু পশুটোৰ যিটো ভোকটো মাৰে, পেটটো ফিল আপ কৰে, গতিকে আৰু তাৰ যোগেদি এটা শক্তি পায়, ফাইবাৰ যিহেতু আছে ফাইবাৰ যোগেদি এটা শক্তি পায়, গতিকে প্ৰটিনটো নাপায় কিন্তু শক্তি পায়। গতিকে আমি অকল খেৰ খুৱাই আমি পশুক পুহিব নোৱাৰোঁ, আমি এটা ছাপ্লিমেণ্টৰী ফিড হিচাপেহে আমি খেৰখিনি আমি দিব পাৰিম। গতিকে আমাক এটা দানা খুৱাবলৈ যাওঁতে, এটা খাদ্য খুৱাবলৈ যাওঁতে তাত দানা থাকিব লাগিব, সেউজীয়া ঘাঁহ নাইবা গছৰ পাত থাকিব লাগিব, আৰু তাত কিছু পৰিমাণে
1: খেৰটো
0: প্ৰয়োজন আছে।
1: কিন্তু কেৱল খেৰেৰে নহয়,
0: কেৱল খেৰেৰে পোহপাল দিব নোৱাৰে, হয়তো এনিমেলখিনি বাচি থাকিব, গৰু ম'হ বাচি থাকিব খাই পেলাই,
1: প্ৰয়োজনীয় পৰিপুষ্টি
0: নাপায়।
2: পশুৰ পুষ্টি পৰিচৰ্যা আৰু ৰোগ নিৰাময় এই সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰবীন ভূঞা আৰু ডক্টৰ দিতুল বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को सम्मान, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়া

0: মাহৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণিধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পুছা দেশী, পুছা চেটকী, পুছা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 3,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 8,000 টকাৰ পৰা 9,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,600 টকাৰ পৰা 3,500 টকা, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বন্ধাকবি 2,500 টকাৰ পৰা 3,500 টকা, ফুলকবি 6,000 টকাৰ পৰা 7,000 টকা, স্কোৱাছৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকা, লাও 2,500 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, নেমুৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 350 টকাৰ ভিতৰত, পদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকা, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটা মগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা,

0: মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হ 7,000 টকাৰ পৰা 7,200 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, চেনি 5,000 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, তামোলৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণ প্ৰতিকুৰি দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘেঁৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

নন্দা নিয়োগীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া উদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁৱত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ। ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান। আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। সামগ্ৰিকভাৱে 2,300 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া এই প্ৰকল্পটোত প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক পৰিমাণৰ মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন এই ই মিথানল প্ৰকল্পই নিকা শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ

0: প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালীৰ ওপৰত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
1: দীনদয়াল পৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৰ নিৰ্মাণত আসাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনত সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয়ো কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত আমি কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে সম্প্ৰতি ইন্ধন আমদানি কৰি থকা ভাৰত বিশ্বৰ জাহাজসমূহৰ বাবে ইন্ধন ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ পাইছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াই তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিবলগীয়া অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে। জিলাখনত নিৰ্বাচনৰ সময়ছোৱাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে এই সন্দৰ্ভত যুগুত কৰা কৰ্ম আঁচনিৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে। ইয়াৰ পাছতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকী নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ ষ্ট্ৰং ৰুম আৰু ভোটগণনা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্ত আৰণ্য শইকীয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, নিৰ্বাচন বিষয়া প্ৰতীক্ষা দত্তৰ উপৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ইফালে এই উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে তীব্ৰতা লাভ কৰিছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশী শৰ্মাৰ হৈ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাসকলে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশী শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন উপলক্ষে জনসাধাৰণৰ সুবিধা, স্বচ্ছতা আৰু দ্ৰুত অভিযোগ নিষ্পত্তি নিশ্চিতকৰণৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনে হাণ্টিং লাইন সুবিধা সম্পন্ন টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইয়াৰ জৰিয়তে নাগৰিক, ভোটাৰ আৰু সংশ্লিষ্ট অংশীদাৰসকলে নিৰ্বাচন সম্পৰ্কীয় তথ্য, ব্যাখ্যা অথবা আৰ্হি আচৰণবিধি আৰু ভোটগ্ৰহণ সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। 1800-3457926 এই টোল ফ্ৰী নম্বৰৰ উপৰি 94351-60901, 94355-80805 আৰু 94355-23903 ফোন নম্বৰেৰে জনসাধাৰণে নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ সন্দৰ্ভত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। বাতৰিৰ পৰৱৰ্তী অংশ আগবঢ়াইছে ভাস্বতী চক্ৰৱৰ্তীয়ে।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মষিমূৰ কৰিব লাগিব। আজি বৰপেটা জিলাত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ দৰে অপশক্তিসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। ব্যক্তি নিৰ্মাণ হলেহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সকলোকে এই অভিযানত ভাগ লোৱাৰ বাবে আহ্বান জনায়। বৰপেটা জিলাৰ পুথিভঁৰাল চৌহদৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদলৈ এই পদযাত্ৰা অনুষ্ঠিত হয়। অনুষ্ঠানত শ্ৰীআচাৰ্যই মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও আৰক্ষী, আশা আৰু অংগনৱাড়ী

0: আমি সম্বৰ্ধনা জনাই শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ পশুপালন, পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে কয় যে ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130 গৰাকী পশু চিকিৎসক আৰু 200 গৰাকী পশুপালন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হ'ব। বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত পশুপালনৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গোপালকসকলক ফাৰ্মৰ আৰ্হিত গৰু পালনৰ বাবে উৎসাহিত কৰাৰ লগতে চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোহনীয়া জীৱ জন্তুৰ সুৰক্ষা আৰু পশুপালকৰ আৰ্থিক নিৰাপত্তাৰ বাবে জীৱ জন্তুৰ বীমাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। শোচনীয় অৱস্থাত থকা ৰাজ্যৰ পশু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মীনপালকসকলৰ সহায়ৰ বাবে মাছৰ পোনা আৰু খাদ্য যোগান ধৰিবলৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বিতাৰ সুযোগ সৃষ্টি কৰাত চৰকাৰে গুৰুত্ব দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰা ভক্তসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কামৰূপ জিলাৰ চাংচাৰীত থকা চেণ্ট্ৰেল ইনষ্টিটিউট অব পেট্ৰকেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি চমুকৈ চিপেটৰ 27 সংখ্যক বৰ্ষপূৰ্তি আজি তিনিজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডঃ অশোক পুৰাণিক আৰু বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত বিশুদ্ধ খোৱাপানী যোগান বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটি আগবঢ়াব অৰূপ কুমাৰ শৰ্মাই। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চানমাৰীৰ প্ৰেছ ক্লাব ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সন্ধিয়া বিষয় বাছনি সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক সাংবাদিক বীৰেন্দ্ৰ কলিতাই কাইলৈ হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি সোমনাথ যাত্ৰা 2026 অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সোমনাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ 1000 বছৰ উপলক্ষে অসমৰ পৰা গুজৰাটলৈ হ'বলগীয়া এই যাত্ৰাৰ অনুষ্ঠান সন্ধিয়া 7 বজাত কামাখ্যা ৰেল ষ্টেচনত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ইপিনে চিৰাং জিলাৰ পৰা সোমনাথ স্বাভিমান যাত্ৰাত অংশগ্ৰহণৰ বাবে আজি 14 গৰাকী তীৰ্থযাত্ৰী ৰাওনা হয়। কাজলগাঁও জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে। সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণ কৰিবলৈ হাইলাকান্দিৰ পৰা 15 জনীয়া এটা প্ৰতিনিধি দল যোৱা নিশা গুজৰাট অভিমুখে যাত্ৰা কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিনিধিসকলক
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বাতৰি পঢ়োতা তথা বৰগীত আৰু নাটকৰ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী গোলাপ শইকীয়াৰ আজি 6ষ্ঠ মৃত্যুবাৰ্ষিকী। কোভিডত আক্ৰান্ত হৈ 2020 চনৰ এই দিনটোতেই প্ৰতিভাসম্পন্ন শিল্পীগৰাকীৰ দেহাৱসান ঘটিছিল। এই দিনটোৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত আয়োজিত এটা অন্তৰংগ অনুষ্ঠানত গোলাপ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ স্মৃতিচাৰণ কৰা হয়। এই অনুষ্ঠানত জনপ্ৰিয় বাতৰি পঢ়োতাগৰাকীৰ সান্নিধ্যৰ স্মৃতি সোঁৱৰি তেওঁৰ কেইবাগৰাকীও সতীৰ্থই গোলাপ শইকীয়াৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বিষয়ে উল্লেখ কৰে। গোলাপ শইকীয়াৰ কণ্ঠৰ বৰগীতৰ কিছু অংশৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

কৰিমগঞ্জ জিলা কংগ্ৰেছৰ উদ্যোগত আজি শ্ৰীভূমিৰ ইন্দিৰা ভৱনত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশিষ্ট অৰ্থনীতিবিদ ডঃ মনমোহন সিঙৰ জন্মবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা কংগ্ৰেছৰ সভাপতি তাপস পুৰকায়স্থ, উত্তৰ কৰিমগঞ্জৰ বিধায়ক জাকাৰিয়া আহমেদৰ লগতে কেইবাজনো বক্তাই দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত ডঃ সিঙৰ অৱদানৰ কথা স্মৰণ কৰে। ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT শিলচৰে UI গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত বিশ্বৰ ভিতৰত 166 সংখ্যক স্থান লাভ কৰিছে। বিশ্বৰ 110খন দেশৰ মুঠ 2016খন বিশ্ববিদ্যালয়ৰ ভিতৰত NIT শিলচৰে এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত প্ৰতিষ্ঠানটোৰ স্থান হৈছে পঞ্চম। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ অনুকূল চৌহদ পৰিচালনাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হোৱা প্ৰতিষ্ঠানটোৱে 2025 চনত বিশ্ব ৰেংকিঙত 191 সংখ্যক স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে UI গ্ৰীণ মেট্ৰিক মূল্যায়নত প্ৰশাসন আৰু ডিজিটেল ৰূপ প্ৰদানক পৃথক শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে এই সফলতাৰ অন্যতম ভেটি হৈছে বহনক্ষম আন্তঃগাঁথনি, শক্তি আৰু পৰিৱেশ ব্যৱস্থাপনা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনা, পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাপনা, শিক্ষা আৰু গৱেষণা তথা দায়িত্বশীল প্ৰতিষ্ঠানিক পদ্ধতিৰ নিৰন্তৰ দায়বদ্ধতা। অনাগত দিনত NIT শিলচৰ চৌহদক বহনক্ষম প্ৰযুক্তি আৰু উদ্ভাৱনৰ জীৱন্ত পৰীক্ষাগাৰ হিচাপে উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুজৰাটৰ কাণ্ডলাত 2,300 কোটি টকা ব্যয় সাপেক্ষ ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁৱত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ। ৰাষ্ট্ৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক মষিমূৰ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিক পশুপালনত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী

লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: পদ্মধৰ চলিহা ৰচিত সমবেত কণ্ঠৰ গীতটি শুনিলে। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ইথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। দেশৰ ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। মিজোৰামৰ ছাত্ৰ সংগঠন MZP-য়ে ৰাজ্যখনৰ সীমা সুৰক্ষা আৰু ILP ব্যৱস্থা শক্তিশালীভাৱে বলৱৎকৰণৰ বাবে দাবী জনাইছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পই প্ৰতিদিনে 150 টন ই মিথানল উৎপাদন কৰিব। আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। 2,300 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতা সম্পন্ন এই ই মিথানল প্ৰকল্পই পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ

0: জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।
1: आज के शुभ अवसर पर गुजरात की जनता को अभिनंदन करता हूं। आज आप लोगों का सामने हमारे कांडला पोर्ट में दीनदयाल पोर्ट अथॉरिटी और असम पेट्रोकेमिकल्स लिमिटेड द्वारा 150 टीपीडी ई मिथानल प्लांट का शिलान्यास हुए। ये जो प्लांट यहाँ में शिलान्यास हुए ये देश के लिए एक बहुत बड़ा उपलब्धि है और मैं विश्वास करता हूँ कि आज हम जो प्रोजेक्ट का शुरुआत किया हो वही प्रोजेक्ट और आगे वाला दिनों में और बड़ा होगा और देश को एक ग्रीन फ्यूल हमारे जितना जहाजों का लिए जो हमारे फ्यूल चाहिए, तेल चाहिए, ऊर्जा चाहिए, ये ग्रीन मिथानल तक रूपांतर होगा, ये मैं विश्वास करता हूँ।
0: দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। বেংক সংঘৰ সংগঠিত মঞ্চ অৰ্থাৎ EFBUA28ৰ পৰা 28-30 ছেপ্টেম্বৰলৈ আহ্বান জনোৱা ধৰ্মঘট তথা আজি আৰু কাইলৈ সাপ্তাহান্তিক বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা, কাৰ্যালয়, ATM সংযোগী শাখাকে ধৰি সকলো লেনদেন কাইলৈ খোলা থাকিব বুলি দিয়া অনুমোদনৰ বিষয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে কেইবাটাও ৰাজহুৱা খণ্ড বেংকে তিনিদিনীয়া বেংক ধৰ্মঘটৰ সময়ছোৱাত গ্ৰাহকৰ বাবে ATM যোগে প্ৰতিমাহে নিৰ্ধাৰিত পৰিমাণৰ ধন বিনামূলীয়াকৈ উলিওৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শন আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণী ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত চৰকাৰৰ এই লক্ষ্য পৰীক্ষা পে চৰ্চা পদক্ষেপৰ মাধ্যমেৰে কিদৰে কাৰ্য ৰূপায়িত হৈছে এই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে পৰীক্ষাৰ সময়ত চাপ নিয়ন্ত্ৰণ আৰু আনন্দময় শিকন সন্দৰ্ভত মত বিনিময় কৰে। 2018 চনত আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক মানসিক চাপবিহীনভাৱে আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰতি উৎসাহিত কৰা হৈছে। এই কাৰ্যসূচীয়ে পৰীক্ষা ব্যৱস্থাক ভাবুকি নহয় বৰং সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীৰ জৰিয়তে পৰীক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক যিকোনো ধৰণৰ মানসিক চাপৰ সন্মুখীন হোৱাৰ বাবে নিজক সাজু কৰিবলৈ পৰামৰ্শ দিয়ে।
2: किसी भी प्रकार के प्रेशर को झेलने के लिए सामर्थ्यवान बनाना चाहिए। रोते बैठना नहीं चाहिए, मान के चलना चाहिए कि जीवन में आता रहता है, दबाव बनता रहता है, तो खुद को तैयार करना पड़ता है। दबाव को हमने अपने तरीके से मन से एक बार इस स्थिति से जीतना है, एक तो संकल्प करना है।
0: এই কাৰ্যসূচীয়ে কোটি কোটি শিক্ষাৰ্থীক পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু ভীতি সন্মুখীন নোহোৱাকৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সাহস যোগাই আহিছে। মিজোরাম।

প্ৰভাৱশালী ছাত্ৰ সংগঠন এম জেড পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাৱে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামে প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিং চাংগা চাংতেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সভাত 2026 চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ উত্তৰাধিকাৰ আইনৰ কঠোৰ ৰূপায়ণৰ বাবে দাবী জনায়। তদুপৰি সংগঠনটোৱে অনা মিজো সম্প্ৰদায়ৰ বুলি অভিহিত কৰা লোকসকলক অনুসূচিত জনজাতিৰ সুবিধাসমূহ ভোগ কৰাৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰীত ৰাজ্যখনৰ বিধানসভাই গ্ৰহণ কৰা সংশোধনীৰ জৰিয়তে বহুবিবাহ আৰু একাধিক বিবাহ নিষিদ্ধ কৰাৰ উপৰি অনা মিজো সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা মহিলাৰ মিজো পৰিচয় বিলোপ কৰা তথা স্বামীৰ পৰা বিচ্ছেদ

0: আইএলপি পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে। ৰাজ্যখনৰ প্ৰৱেশ কৰিব বিচৰা সকলো লোকৰে নথিপত্ৰ প্ৰত্যায়িতকৰণো বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে চৰকাৰী তথ্যযোগে 2024 চনৰ পৰা ৰাজ্যখনৰ 5 লাখৰো অধিক আইএলপি জাৰি কৰা হৈছে। আনহাতে যোৱা বছৰৰ ছেপ্টেম্বৰত বৈৰৱী চাংৰাই ৰেলপথ মুকলি কৰাৰ পাছত 2,15,000 আইএলপি জাৰি কৰা হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। পুৰুষ দলটোৱে ইৰাণক 40-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। একেদৰে মহিলা দলটোৱেও ফাইনেলত ইৰাণক 37-34 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াকে লৈ ভাৰতে আজি এছিয়ান গেমছৰ পদক তালিকাত শক্তিশালী স্থিতিত উপনীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডালাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। দেশৰ ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। মিজোৰামৰ ছাত্ৰ সংগঠন MZP-এ ৰাজ্যখনৰ সীমা সুৰক্ষা আৰু আইএলপি ব্যৱস্থা শক্তিশালীভাৱে বলবৎকৰণৰ বাবে দাবী জনাইছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। পূবালীৰ সুৰত আজি নিবেদন কৰিছো জলেশ্বৰ ইংতি আৰু সংগীতবৃন্দৰ কণ্ঠৰ দুটি কাৰ্বিগীত।

পূবালীৰ সুৰত দুটি কাৰ্বি গীত শুনিলে, জলেশ্বৰ ইংতি আৰু সংগীবৃন্দৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 730 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন AIৰ মোবাইল এপত। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী ইভাপ্ৰীতি শৰ্মা। শিল্পীৰ কণ্ঠত পুনতেই কাকুল চলিহা ৰচিত এই গীতটি।

0: আকাশবাণী গুৱাহাটী এতিয়াৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল জিলাখনত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰত্যাহ্বানস্বৰূপে থিয় হোৱা অপশক্তিসমূহক দেশৰ জনসাধাৰণে মষিমূৰ কৰিব লাগিব বুলি বৰপেটাত আজি নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাত ভাগ লৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্তব্য কৰিছে। ৰাজ্যৰ পশুপালন বিভাগত শীঘ্ৰেই 130 গৰাকী পশু চিকিৎসক আৰু 200 গৰাকী পশুপালন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হ'ব বুলি মন্ত্ৰী নীলিমা দেৱীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT শিলচৰে UI গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত বিশ্বৰ ভিতৰত 166 সংখ্যক নম্বৰ স্থান লাভ কৰিছে। বিশ্বৰ 110খন দেশৰ মুঠ 2016খন বিশ্ববিদ্যালয়ৰ ভিতৰত NIT শিলচৰে এই স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে সোণৰ পদক অৰ্জন কৰিছে। এই পৰ্যন্ত ভাৰতে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জৰ পদকসহ মুঠ 30টা পদক অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো দৃষ্টিপাঠ।

0: সেইটো নহয়।
1: মানৱ জীৱনত খোৱা পানীৰ গুৰুত্ব অপৰিহাৰ্য। বিশেষকৈ আমাৰ দৰে বান প্ৰৱণ ৰাজ্যত পানীৰ বিশুদ্ধতা ৰক্ষা কৰাটো বৃহৎ প্ৰত্যাহ্বান। খোৱা পানী যোগানৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহো বানৰ সময়ত ক্ষতিগ্ৰস্ত হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ জল জীৱন মিছন নামৰ আঁচনিখনো গুৰুত্বপূৰ্ণ হৈ উঠে। এই সকলো বিষয় সামৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দৃষ্টিপাত। আমাৰ সৈতে আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰী, আৰু আমাৰ সৈতে ফোনযোগে চৰাইদেউৰ পৰা সংযুক্ত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা। আপোনালোক দুয়োকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
3: নমস্কাৰ।
1: অ'কে, মই প্ৰথমতে আপোনালোক দুয়োৰ পৰা জানিব বিচাৰিছোঁ যে জল জীৱন মিছন আঁচনিখনৰ যি লক্ষ্য, সেই লক্ষ্য মূল লক্ষ্যসমূহ কি, বা সেই লক্ষ্যসমূহ আমাৰ পূৰণৰ ক্ষেত্ৰত আমাৰ ৰাজ্যত কিদৰে অগ্ৰগতি লাভ কৰিব পৰা গৈছে?
2: জল জীৱন মিছনৰ যদি আপুনি লক্ষ্যৰ কথা যিহেতু সুধিছে, আপুনি গম পাইছে ইতিমধ্যে এই মিছনৰ প্ৰধান লক্ষ্যটো হ'ল যে প্ৰতিটো পৰিয়াললৈ নলযোগে পানী যোগান ধৰা। আৰু নলযোগে পানী যোগান ধৰোঁতে ইয়াত এটা নিৰ্দিষ্ট পৰিমাণৰ পানী আমি দিব লাগে, সেইটো হ'ল 55 লিটাৰ্ছ পাৰ ফেমিলি। প্ৰত্যেকটো মানুহৰ বিপৰীতে 55 লিটাৰকৈ আমি পানী দিব লাগে। আৰু এই পানীখিনি আমি তাৰ যিটো গুণাগুণ, সেই পানীৰ গুণাগুণ নিশ্চিত কৰিব লাগে। আৰু এই পানী আমি নিয়মীয়াকৈ দিব লাগে। তিনিটা প্ৰধান ইয়াত অংশ আছে। আৰু সেইটো কৰিবলৈ যাওঁতে আপুনি দেখিছে যে গোটেই অসমতে প্ৰায় 72 লাখ ফেমিলিজ আমাৰ কভাৰ কৰিবলগীয়া আছিলে, আৰু ইতিমধ্যে আমি প্ৰায় 81% ফেমিলি আমি কভাৰ কৰিছোঁ। প্ৰায় 59 লাখ ফেমিলিক আমি হাউচহোল্ড টেপ কানেকশ্যন সংযোগ কৰা হৈছে। আৰু এতিয়া ইয়াত আমাৰ নেক্সট যিটো চেলেঞ্জ আছে সন্মুখত, যিটো প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বানটো হৈছে এই যিখিনি আমি এছেট ক্ৰিয়েট কৰিলোঁ, এই এছেটখিনি কি ধৰণে ধাৰাবাহিকভাৱে তাৰ পৰা আমি যি লক্ষ্য, অৰ্থাৎ বিশুদ্ধ খোৱা পানীৰ যোগান 55 লিটাৰকৈ প্ৰতি পৰিয়াললৈ প্ৰতিদিনে দিয়াৰ যিটো আমাৰ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানটোক আমি এতিয়া সন্মুখত লৈ আমি আগবাঢ়িছোঁ, কেনেকৈ আমি তাক সফল কৰিব পাৰোঁ।
1: আপুনি ক'লে যে প্ৰায় 81% এতিয়ালৈকে আপোনালোকে সফল হৈছে, কিন্তু এতিয়া বহু আওহতীয়া অঞ্চল আছে যিসমূহত মানে সংযোগ দিব পৰা হোৱা নাই, বা মানে সঘনাই অভিযোগ উঠে যে তেওঁলোকে এতিয়া সংযোগ লাভ কৰা নাই, সেই ক্ষেত্ৰত কি ক'ব?
2: নিশ্চয়, মানে আমি যদি আপুনি চাই আমাৰ এই যিটো মিছন, এই মিছনৰ প্ৰথম লক্ষ্য 2024 চনৰ ডিচেম্বৰ মাহলৈ আমি কমপ্লিট যিখিনি কাম কৰিলোঁ, তাৰপিছত আমাৰ কিছু সংখ্যক কাম থাকি গ'ল, কিছু সংখ্যক গাঁৱৰ যিখিনি কাম চলি আছিলে সেই গোটেইখিনি কাম এটা পিৰিয়ড প্ৰায় 1.5 বছৰ সময়, অক্টোবৰৰ পৰা আমাৰ 2026 মাৰ্চলৈ আমি কৰিব পৰা নাছিলোঁ। গতিকে তাত এনেকুৱা বহুত আওহতীয়া ঠাই আছে যিবিলাকত ইতিমধ্যে হয়তো আমাৰ আঁচনি লোৱা আছে, আৰু সেইবিলাকৰ কামৰ মানে যিটো কি বুলি সম্পূৰ্ণ হ'বলৈ বাকী আছিলে। আনটো পাৰ্ট হ'ল যে কিছুমান প্ৰায় আমি আমাৰ হিচাপমতে আছিলে প্ৰায় 500তকৈ অলপ বেছি সংখ্যক গাঁও, যিবিলাক গাঁৱত ধৰক ৰাস্তাৰ অসুবিধা আছিলে পাইপ লৈ যোৱাৰ কাৰণে, য'ত ধৰক আমাৰ বৈদ্যুতিক মানে বিদ্যুৎ যোগানৰ যথেষ্ট সুবিধা নাছিলে। অফকোৰ্চ বিদ্যুৎ যোগান নাথাকিলেও আমি সৌৰচালিত ব্যৱস্থা কৰিব পাৰোঁ এতিয়া, কিন্তু চবতকৈ ডাঙৰ কথা হ'ল যে সৌৰচালিত ব্যৱস্থা কৰাটো পিছত আহে, যদিহে প্ৰথমতে আমি তাত পাইপলাইন লে কৰিব পাৰোঁ। যিহেতু অৰ্গেনাইজ যদি ৰাস্তা নাথাকে তেতিয়াহ'লে আমি এই কামটো কৰিব নোৱাৰোঁ। আৰু সেইটো কাৰণে বহুত আপুনি কোৱাৰ দৰে চৰ অঞ্চলৰ বহুত গাঁও নাইবা পাহাৰৰ দাঁতি কাষৰীয়া এনেকুৱা বহুত য'ত বহুত প্ৰত্যাহ্বান আছে পাইপ লৈ যোৱাৰ কাৰণে, তেনেকুৱা কিছুমান ঠাই ৰৈ গৈছিলে। আৰু এতিয়া পৰ্যায়ক্ৰমে ইতিমধ্যে আমি কিছু সংখ্যক গাঁও নতুনকৈ লৈছোঁ যিখিনিত হোৱা নাই, আৰু য'ত কামৰ যোৱা 1.5 বছৰ ধৰি কাম চলি থকা নাছিলে সেইখিনিৰ কাম আকৌ এতিয়া আৰম্ভ হৈছে। আমি আশা কৰিছোঁ যে খুব সোনকালে সেইখিনি কাম আমি কৰিব পাৰিম।
1: নিশ্চয়। ভাস্কৰ জ্যোতি শৰ্মা ডাঙৰীয়া, আপুনি চৰাইদেউত আছে, চৰাইদেউ জিলাত অলপতে বিধ্বস্ত বানত চৰাইদেউ জিলা বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, বৰ্তমান তাৰ পৰিস্থিতি কেনেকুৱা? আপুনি মানে ইতিপূৰ্বে আমাৰ অনুষ্ঠানতো কৈছিলে এই বিষয়ে।
3: হয় হয় হয় হয়, মই

0: নমস্কাৰ, মই ইয়াৰ আগতো এই যি প্ৰলয়ংকৰী বান হ'ল আৰু বানত যি বিধ্বস্ত হ'ল, বান বিধ্বস্ত ৰাইজক সেই সময়ত বানপানী চলি থকাৰ সময়তে আপোনালোকে মোক মাতিছিলে আৰু মই তেতিয়াও সেই অঞ্চলৰ পৰাই গৈ তাত থাকিলোঁ। তাত আমাৰ যিখিনি ক্ষতি হ'ল সেইখিনি ভগৱানে নকৰক আৰু গ'লেও যাতে নহয়, আৰু তাৰ যিটো প্ৰাকৃতিক যিটো সংহাৰ বানে এইবাৰ কৰিলে তাৰ পৰা বহুতখিনি শিক্ষাও হ'ল, আমাৰো শিক্ষা হ'ল। কিন্তু বৰ্তমান যেতিয়া বন্ধ নাইকিয়া বান কমিলে, তাৰপিছত এইবাৰ আপোনালোকক মই সেই আপোনালোকৰ আগৰবাৰ মই এই ফোন ইন প্ৰগ্ৰেমত মই কৈছিলোঁ যে আমাৰ এই সময়ত চবতকৈ ডাঙৰ চেলেঞ্জ হৈছে বানপানীত থকা মানুহখিনিক পানী যোগান ধৰাটো বা অনাময় ব্যৱস্থা কৰাটো আমাৰ যিমান প্ৰত্যাহ্বান, বানপানীৰ পিছত হ'ব পৰা সম্ভাৱ্য বানপানীজনিত পানীজনিত ৰোগৰ পৰা আমি ৰক্ষা পাব পৰাটোৱে আমাৰ ডাঙৰ চেলেঞ্জ। কিন্তু আজি মই আপোনালোকক জনাবলৈ পাই, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা হিচাপে জনাবলৈ পাই মই ভগৱানক ধন্যবাদ জনাইছো যে এইবাৰ ইমান প্ৰলয়ংকৰী বানৰ পাছতো এই দুইখন তিনিওখন জিলাতে চাৰিখন
1: জিলাতে
0: এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা বানপানীৰ মানে বানপানীৰ পিছৰ যি ৰোগ হয় তেনেকুৱা কোনো ৰোগ এইবাৰ বিশেষভাৱে প্ৰাদুৰ্ভাৱ হোৱা নাই। এইটো তাৰে কিন্তু আমি সিংহভাগ আমাৰ কাম সেই সময়তে মই তেতিয়াও কৈছিলোঁ যে আমি গাঁৱে গাঁৱে চেনিটাইজ কৰা, আমাৰ চ'ৰ্চবিলাক যিহেতু চাবমাৰ্জ হৈ গ'ল সেই চাবমাৰ্জ হৈ যোৱা চ'ৰ্চখিনি আমি ডিছইনফেক্ট কৰাইছিলোঁ, আমাৰ যিমানবিলাক স্কিম পানীত ডুবি গৈছিলে সেইখিনি খালী কৰাই ৰিজাৰ্ভাৰ খালী কৰাই আমি তাক হাই ড'জ ব্লিচিং দি ডিছইনফেক্ট কৰাইছিলোঁ, পাইপলাইন আমি চাফা কৰিছিলোঁ। তেনেকৈ আমি সেই গোটেইখিনি কাম কৰাৰ পিছত লগতে আমাৰ গ্ৰাম্য জনসাধাৰণক লগত লৈ আমাৰ শিৱসাগৰ জিলাত 82টা এছ এইচ জিক লগত লৈ চৰাইদেউতো তেনেকৈ বহুতকেইখন বাগানক লগত লৈ আমি যি গাঁৱে গাঁৱে যি আমি চেনিটাইজ কৰিলোঁ, তাৰ পৰা বানপানী এতিয়া যোৱাৰ পিছত আমাৰ সেই বানপানীৰ পিছত হোৱা ৰোগ এইবাৰ পৰিলক্ষিত হোৱা দেখা নাই। ইয়াৰ লগে লগে আমি সেই অঞ্চলত সেই আমাৰ ডাঙৰ চেলেঞ্জ হৈছিলে যে আমি খোৱা পানীৰ কাৰণে ব্যৱস্থা সাময়িকভাৱে আমি যোগান ধৰি আছোঁ, কিন্তু খোৱা পানীৰ কোৰ্চ অফ কোৰ্চ বটল সেইকেইখন জিলাত আহিছিলে আৰু সেই বটলখিনি যদি তেনেকৈ থাকি গ'লহেঁতেন প্ৰাকৃতিক যি প্ৰদূষণ খালী বটলবিলাক, আমি সময় সাপেক্ষে সেই সময়তো এটা পদক্ষেপ ল'লোঁ, আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ লগত লাগি আমাৰ পঞ্চায়তৰ লগত লাগি আমি সেই বটলখিনি খালী বটলখিনি আমি সম্পদলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে ব্যৱস্থা ল'লোঁ। লগতে তাৰ লগতে আমি আমি লগে লগে তাত যি আমাৰ টয়লেটৰ ব্যৱস্থা, আমি টয়লেটৰ বিভিন্ন জিলাৰ পৰা টয়লেট আনি পেলাই টয়লেট মানে খুব কম সময়ৰ ভিতৰতে কৰিলোঁ। আৰু ইয়াৰ পিছত আমাৰ এটা ডাঙৰ সমস্যা হৈ গ'ল যে যিবিলাক ছেপ্টিক টেংক আছিলে সেই ছেপ্টিক টেংকবিলাকত পানী সোমাই বোকা সোমাই চব টেংকবিলাক ভৰ্তি হৈ গৈছিলে। আমি এই ক্ষেত্ৰতে এই আপোনালোকৰ জৰিয়তে ইউনিচেফক আমি ধন্যবাদ দিম, প্ৰায় ডেৰ কোটি টকীয়া দুখন এই ছেপ্টিক ট্ৰিটমেণ্ট প্লাণ্ট তেওঁলোকে চেন্নাইৰ পৰা আমাক ফ্ৰী অফ কষ্ট আনি আমাক দিলে, তেওঁলোকে নিজৰ আনকি ফিউললৈকে তেওঁলোকে চেন্নাইৰ পৰা অহা যোৱা কৰি আমাক সেই তিনিমাহত প্ৰায় আঢ়ৈ মাহৰ কাৰণে দিলে। আমি সেই ছেপ্টিক টেংকবিলাক চব খালী কৰাই তাতে ট্ৰিটমেণ্ট কৰি মানে এইটো এনেকুৱা ষ্ট্ৰেছফুল নহয় যে ইয়াৰ পৰা উলিয়াই নি ক'ৰবাত পেলাই দিম, আমাৰ চুৱেৰ যিখিনি ৱেষ্টখিনি সেইখিনি আমি ট্ৰিটমেণ্ট কৰি পেলাই তাতে মানে ছেপ্টিক ট্ৰিটমেণ্ট প্লাণ্ট দুখন আমি আনি সেই ধৰণৰ কাম কৰিলোঁ। আৰু সেই আৰু লগে লগে আমি যিবিলাক জেগাত মই তাত আগৰবাৰো কৈছিলোঁ যে আমি থলিতেই বানপানীৰেই পানী গৰু ম'হ উটি অহা পানী আমি দেখি থকা পানী তাতেই ইনষ্টেণ্ট স্পট ট্ৰিটমেণ্ট কৰি পেলাই আমি তাৰ পৰা মানুহক খোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তেনেকুৱা ইউনিচেফে দিলে, বিভিন্ন জিলাৰ পৰা আমি আমাৰ এছ ডি এম এৰ পৰা আমাক দিলে, লগতে আমি

0: আমাৰ ডিপাৰ্টমেণ্টৰ পৰা 30খন লগা লগ আমি বাহিৰৰ পৰা আনি পেলাই বিভিন্ন জেগাত সংস্থাপন কৰি আমি মানুহক খোৱা পানীৰ পৰা যাতে মানুহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ নহয় আৰু মানুহৰ কোনো অভাৱ নহয় তাৰ ব্যৱস্থা কৰিলোঁ আৰু তাৰেই হয়তো কাৰণে আজি হেল্থ ডিপাৰ্টমেণ্টৰ এটা ডাঙৰ আমাৰ পৰা এটা সহায় হ'ল যে মানে কোনো বেমাৰ তেনেকুৱা ধৰণৰ বেমাৰ প্ৰাদুৰ্ভাৱ নোহোৱাকৈ আমি চলাব পাৰিলোঁ।
1: নিশ্চয় ক'ব লাগিব, সফলতা বুলিয়ে ক'ব লাগিব। কিন্তু দেখা যায় যে বানৰ সময়ত কি হয়, এই যিটো পানীৰ পৰিশোধন বা কেন্দ্ৰ থাকে বা সেই যন্ত্ৰ পাতি থাকে এইবিলাক বুৰ যায়, তাৰ ফলত সদায় মানে কি সেইবিলাক পানী দূষিত হয়। তাৰ পৰা ৰক্ষা পৰাৰ কিবা উপায় নাই নেকি? হেল্ল'
0: হয় নহয় পানী যেতিয়া এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পানীত বুৰ যায়, পানীত বুৰ যোৱাৰ পিছত মই আগতে আপোনাক ক'লো আমি 247টা তেনেকুৱা স্কিম ইয়াত শিৱসাগৰ জিলাত আৰু চৰাইদেউতো 83টা স্কিম তেনেকুৱা পানীত ডুবি গৈছিলে আৰু সেই গোটেই পানীত ডুবি যোৱা স্কিমখিনিক আমি অতি তৎকালীনভাৱে আৰু জিলা প্ৰশাসনে ইমানেই আমাক সহায় কৰিছে, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা প্ৰশাসন এক হৈ পেলাই মানে আমাক হাতত হাত ধৰি এক হৈ পেলাই লগতে পঞ্চায়ত এই তিনিওটা বিভাগ একেলগ হৈ আমি 241টা 248টাৰ ভিতৰত শিৱসাগৰ 241টা আমি মানে আকৌ পুনৰ কাৰ্যক্ষম কৰিবলৈ সক্ষম হ'লো এই ইমান কম দিনৰ ভিতৰত। অৰ্থাৎ সেইখিনি মই আগতে কোৱাৰ নিচিনাকে আমাৰ যিখিনি আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ বিশেষকৈ আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰখিনি ডুবি যায়, আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰখিনিত বোকা সোমাই গৈছিলে, সেইখিনি মানে যিটো স্কেলত বোকা সোমাইছিলে আপোনাৰ নেদেখিলে মই কৈ পেলাই আপোনালোকক বুজাব নোৱাৰিম বা ৰাইজক বুজাব নোৱাৰিম, সেইখিনি আমি চাফা কৰোৱাই তাক ডিছইনফেক্ট কৰি লগে লগে আমি আকৌ খোৱাৰ উপযোগী কৰিছোঁ, পাইপবিলাকত থকা পানী আমি উলিয়াই দি পেলাই তাক হাই ড'জ ব্লিচিং দি পেলাই এই ক্লৰিনেটেড ৱাটাৰ দি পেলাই পাইপ লাইন চাফা কৰি তেনেকৈ আকৌ খোৱাৰ উপযোগী কৰিছোঁ।
1: এই যে চৌধুৰী ডাঙৰ আপোনাক পৰা জানিব বিচাৰিম, এই যে আপোনালোকৰ যিবিলাক আঁচনি থাকে বা যিবিলাক কেন্দ্ৰ থাকে তাক তদাৰক কৰাৰ কি ব্যৱস্থা আছে, সেইবিলাকতো কেতিয়াবা হে হয় বা স্বচ্ছতাৰ বিষয়টো আহি পেলাই
2: ডেফিনেটলি। যেতিয়া আপুনি তদাৰক কৰাৰ কাৰণে প্ৰথম কথা হ'ল একো একোজন ভলেণ্টিয়াৰ যে তেওঁলোক জলমিত্ৰ বুলি কোৱা হয় আৰু সেই জলমিত্ৰজন এখন স্থানীয় ব্যক্তি হয়, তেওঁক আমাৰ যিটো ৱাটাৰ ইউজাৰ্ছ কমিটি পানী পৰিচালনা সমিতি এখন এখন আছে আৰু সেই পানী পৰিচালনা সমিতিৰ তত্বাৱধানত আচলতে এই জলমিত্ৰজনে যিখিনি দৈনন্দিন কাম থাকে সেইখিনি সম্পন্ন কৰে আৰু সম্পন্ন কৰোঁতে আপুনি তাত কেইবাটাও কথা, এটা হ'ল যিটো আমাৰ পানী যোগান ধৰাৰ কাৰণে পাম্প থাকে পাম্পটো তেওঁ চলাব লাগে, সেইটো হ'ল প্ৰথম কাম। ইতিমধ্যে আপুনি গম পাইছে আমাৰ চিফ ইঞ্জিনিয়াৰ যেতিয়া কৈ আছিলে যে এটা পাইপ পানী যোগান আঁচনিৰ কাৰণে যদি এইটো পানীটো আমি গভীৰ যিটো ডিপ টিউবৱেল বুলি কওঁ গভীৰ নলীনা তাৰ পৰা যদি পানী উঠাব পাৰোঁ নহ'লে আমি কেতিয়াবা নদী নাইবা অন্য এনেকুৱা ছাৰ্ফেচ ৱাটাৰ চ'ৰ্চৰ পৰা পানীটো লওঁ, যদি গভীৰ নলীনাটোৰ পৰা পানীটো হয় তেতিয়া তাত দুই ধৰণৰ আমাৰ পাম্পৰ ব্যৱস্থা থাকে, এটা হ'ল নলীনাটোৰ পৰা পানীটো উঠাব লাগে আৰু এটা পৰিশোধন ব্যৱস্থাৰ মাজেৰে তাক লৈ যোৱা হয় আৰু লৈ গৈ ইতিমধ্যে আপুনি গম পাইছে যে এটা টেংকত ৰখা হয়। এই গোটেইখিনি পৰ্যায়ত তেওঁ দুবাৰ দুটা পাম্পৰ পৰিচালনা কৰিব লাগে, সেইকাৰণে তেওঁক প্ৰশিক্ষণ দিয়া হৈছে ইতিমধ্যে আৰু প্ৰশিক্ষণ দিয়াওঁতে প্ৰশিক্ষণ যেতিয়া তেখেতক দিছে এই প্ৰশিক্ষণটো এনেই এটা যে ধৰক কোনো ষ্ট্ৰাকচাৰ্ড এটা প্ৰশিক্ষণ দিয়া হৈছে, আমাৰ যিবিলাক লোকেল ITI আছে সেই ITIবিলাকৰ জৰিয়তে 10-দিনীয়া এটা প্ৰশিক্ষণ দিয়া হৈছে য'ত তেওঁক আমি থিয়'ৰিটিকেল মানে যিখিনি বেচিক আণ্ডাৰষ্টেণ্ডিং তেওঁক দিব লাগে সেইখিনি লগতে প্ৰেক্টিকেলি কেনেকৈ এইটো চলাব, গতিকে সেইটো হ'ল এটা পৰ্যায়। ছেকেণ্ড পৰ্যায়টো আহিলে যে যিখিনি ইউজাৰ্ছ কমিটি ৱাটাৰ ইউজাৰ্ছ কমিটি আছিলে সেই ৱাটাৰ ইউজাৰ্ছ কমিটিখিনি তাৰ যিখিনি এটা পানী যোগান আঁচনিৰ পৰিসৰৰ ভিতৰত যিখিনি পৰিয়াল থাকে সেই পৰিয়ালবিলাকৰ পৰাই নিৰ্বাচিত হয়, বাছনি কৰা প্ৰক্ৰিয়া আছে
1: কি ধৰণৰ মানে বাছনি
2: কৰোঁতে তেওঁলোকৰ আমাৰ উমেন ৰিপ্ৰেজেণ্টেটিভ মানে একচুৱেলি আমি 50% উমেন ৰিপ্ৰেজেণ্টেটিভ হ'লেই ভাল পাওঁ আৰু যদি চব উমেন এনেকুৱাও হৈছিলে যে দেখা গৈছে যে পানীটো মহিলাৰ কাৰণে তেওঁ বেছি চেনচিটিভ হয় পানীৰ কাৰণে, সেইকাৰণে বেছি মহিলাৰ প্ৰতিনিধিত্ব যদি থাকে তেতিয়াহ'লে আঁচনিখন ভালকৈ পৰিচালনা হ'ব বুলি ভবা হয়।

0: সেইকাৰণে মহিলাৰো সমান সমান ৰিপ্ৰেজেণ্টেটিভ তাত থাকে, 15-15 জনীয়া এখন কমিটি থাকে। এতিয়া কিন্তু ৰিচেণ্টলি কি হৈছে, এই ৱাটাৰ ইউজাৰ্ছ কমিটিবিলাকৰ লগতে আপুনি চাগে ইতিমধ্যে গম পাইছে যে জল জীৱন মিছনৰ 2.0 মানে ছেকেণ্ড ফেজ আৰম্ভ হৈছে, আৰু জল জীৱন মিছনৰ যেতিয়া ছেকেণ্ড ফেজ আৰম্ভ হৈছে, ছেকেণ্ড ফেজ আৰম্ভ হওঁতে তাত এটা এপেক্স কমিটি, এই ইউজাৰ্ছ কমিটিবিলাকৰ দ্বাৰা আগতে এটা এটা হৈছিলে, এতিয়া গাঁও পঞ্চায়ত লেভেলত এখন গাঁও পানী যোগান আৰু অনাময় সমিতি, আৰু এই গাঁও পানী যোগান আৰু অনাময় সমিতিখন ইতিমধ্যে আমাৰ অনাৰেবল কেবিনেটৰ, যেতিয়া আমাৰ মানে কেবিনেট ষ্টেট গভৰ্ণমেণ্টৰ কেবিনেট ডিচিশ্যন হৈ গৈছে আৰু কেবিনেটে সিদ্ধান্ত লৈছে, সেইখন ইতিমধ্যে নটিফাই হৈছে।
1: আৰু আমাৰ অসমৰ বিভিন্ন অঞ্চলত সাধাৰণতে বিদ্যুতৰ সমস্যা থাকে,
0: হয়
1: বিদ্যুত নাথাকিলে কি হয়?
0: যে মই আপোনাক সেইটোৱে ক'ব খুজিছোঁ, মই যোৱা 3 দিন আগতে একচুৱেলি আমি ইতিমধ্যে পৰীক্ষামূলকভাৱে চাইছোঁ যে সৌৰ চালিত কৰিব পাৰি নে নোৱাৰি। আপুনি আজি মই 3 দিন

0: অঞ্চলত সাধাৰণতে বিদ্যুতৰ সমস্যা থাকে।
1: হয় হয়,
0: বিদ্যুত নাথাকিলে কি হয়?
1: যে মই আপোনাক সেইটোৱে ক'ব খুজিছোঁ। মই যোৱা তিনিদিন আগতে একচুৱেলি আমি ইতিমধ্যে পৰীক্ষামূলকভাৱে চাইছোঁ যে সৌৰ চালিত কৰিব পাৰি নে নোৱাৰি। আপুনি আজি মই তিনিদিন আগত যিটো হোজাই ডিষ্ট্ৰিক্টত আমি এটা অৰ্গেনাইজেশ্যনৰ সহায়ত এই সৌৰ চালিত যদি কৰিব পাৰি তেতিয়াহ'লে, বা দুয়োটাই যদি কৰিব পাৰি, গ্ৰীড পাৱাৰ আৰু সৌৰ চালিত, তেতিয়াহ'লে দেখিলোঁ প্ৰায় আমি 7টা স্কিমত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিলোঁ চেলকো ফাউণ্ডেশ্যন নামৰ এটা অৰ্গেনাইজেশ্যনৰ জৰিয়তে। আৰু হোজাইৰ আপুনি যদি চাই, কাৰ্বি আংলঙৰ প্ৰায় বৰ্ডাৰ 3 কিলোমিটাৰমানৰ দূৰত থকা এখন পাগলাবস্তি বুলি ভিলেজ আছে, সেই ভিলেজতে এনেকুৱা এটা, আপুনি যিটো কৈছে যে তাত পাৱাৰ চাফিচিয়েণ্ট নাথাকে, খুব ইৰেটিক পাৱাৰ চাপ্লাই আছিলে আৰু মানুহখিনিয়ে সময়মতে পানী দিবলৈ আমি সমৰ্থ হোৱা নাছিলোঁ। আৰু সেইদিনা মই গৈ ভাল পালোঁ তাত, যেতিয়া তেওঁলোকৰ গাঁও পঞ্চায়তৰ সভাপতি আছিলে আৰু লগত ৱাটাৰ ইউজাৰ্ছ কমিটিৰ মানুহখিনিও আছিলে আৰু আমাৰ অন্য অন্য বিষয়ববীয়াখিনিও আছিলে। সকলোৱে একেমুখে ক'লে যে এতিয়া পানীটো তেওঁলোকে খুব ভালকৈ পাবলৈ সক্ষম হৈছে যেতিয়াৰ পৰা আমি এইটো সৌৰ চালিত ব্যৱস্থাটো ল'লোঁ। লগত চবতকৈ ইণ্টাৰেষ্টিং কথাটো আহি পৰিছে যে তেওঁলোকৰ যোৱা দুমাহ ধৰি যিটো বিদ্যুতৰ বিল আহি আছিলে, আগতে আমি বিদ্যুৎ বিলৰ হেৰি আছে তাত মানে বহুতখিনি
0: ৰাহি হৈছে।
1: হয়, আৰু সেইটোকে আমি ধৰক এতিয়া অৰ্গেনাইজড ৱেত কেনেকৈ আমি আগবাঢ়িব পাৰোঁ, আমি যদি গোটেই অসমৰ য'ত য'ত, আপুনি প্ৰথম কথা হ'ল য'ত য'ত বিদ্যুতৰ মানে খুব নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাত অসুবিধা পাই আছে আমাৰ হেৰি আসাম APDCLৰ ফালৰ পৰা, আৰু য'ত ধৰক বিদ্যুৎ যোগান আছে কিন্তু
0: পৰ্যাপ্ত নহয়।
1: আৰু দুই নম্বৰ কথা হ'ল আমাৰ যিবিলাক এনেকুৱা কিছুমান আঁচনি আছে, সৰু সৰু আঁচনি, যিবিলাক আঁচনিত আমি জলমিত্ৰ দিব পৰা নাই, য'ত আপোনাৰ 30টা পৰিয়াল আছে, 40টা পৰিয়াল আছে, 50টা পৰিয়াল আছে, সেইখিনি কমিটিখিনিয়ে চলাই আছে। তাত যিহেতু 40টা বা 50টা পৰিয়ালে থাকে, তেওঁলোকৰ পৰা মাহিলী যিটো কণ্ট্ৰিবিউশ্যন আহে সেই কণ্ট্ৰিবিউশ্যনটো বহুত কম হয়। আৰু গতিকে তেনেকুৱা ঠাইবিলাকতো আমি পৰ্যায়ক্ৰমে যদি সেই আঁচনিবিলাকত সৌৰচালিত ব্যৱস্থা কৰিব পাৰোঁ, মই ভাবোঁ যে এইটো বহুত ডাঙৰ, আমি যিটো ফাইনেন্সিয়েল ছাষ্টেইনেবিলিটি কওঁ, অৰ্থনৈতিকভাৱে তেওঁলোকে যাতে এইটো চলাই যাব পাৰে। আৰু সেইদিনা আপোনাক কোৱা এই যিটো আঁচনিৰ কথা ক'লোঁ, মোৰ ভাল লাগিলে যে তাত মানুহে এতিয়া প্ৰত্যেকটো পৰিয়ালে 50 টকাকৈ বৰঙণি দি আছে। আৰু মই এখন যেতিয়া ৰিচিট চেক কৰি দেখিলোঁ যে 300 টকা দিছে, কৈছে নহয় তেওঁ এডভান্স দি দিছে। মানে এনেকুৱা পজিটিভ এক্সাম্পলো আমাৰ আহিছে আৰু আমি ডেফিনেটলি সন্মুখত চাইছোঁ যে আৰু বহুত ভাল হ'ব আমি যদি গোটেই অসমৰ সমূহ ৰাইজে মানে এনেকৈ আগবাঢ়ি আহে যে হয় এইটো তেওঁলোকৰ নিজৰ নিজৰ একো একোটা নিজৰে পানী যোগান ব্যৱস্থা, কাৰণ যিহেতু গোটেই ডিচেণ্ট্ৰেলাইজড মেনাৰত এইটোকে আমি পৰিচালনাৰ ব্যৱস্থা চিন্তা কৰা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা।
0: আমাৰ ৰাজ্যৰ বহুবোৰ অঞ্চলত মানে সদায় সঘনাই কোৱা যায় যে আৰ্চেনিক বা ফ্লৰাইডৰ মাত্ৰা বেছি।
1: হয়,
0: গতিকে সেই অঞ্চলৰ পানীখিনি পৰিশোধনৰ বাবে কিবা বিশেষ ব্যৱস্থা কৰা হৈছে নেকি?
1: অফক'ৰ্চ, আপুনি বহুত ভাল প্ৰশ্ন এটা উঠা, সেইকাৰণে কৈছোঁ যে আমি ৰাইজ সচেতন হ'ব লাগে যে যিটো এতিয়া চৰকাৰীভাৱে পানী যোগান ব্যৱস্থা দিয়া হৈছে, চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট সচেতন। যদি ক'ৰবাত আৰ্চেনিক পাইছে তেতিয়াহ'লে আৰ্চেনিক মুক্ত কৰাৰ কি ব্যৱস্থা হ'ব, মানে পৰিশোধন কৰাৰ কথা যিটো সুধিছে, ইতিমধ্যে আপুনি গম পাইছে আমি আমাৰ টাটা ট্ৰাষ্টৰ সহায়ত আমি পৰীক্ষামূলকভাৱে নলবাৰী জিলাত য'ত য'ত আৰ্চেনিক পাইছিলোঁ তাত আৰ্চেনিক আইৰণ ৰিমুভেল প্লাণ্ট মানে প্ৰথমতে আমি কৰিছিলোঁ আৰু কৰি দেখিলোঁ যে সেইটো খুব সফল হৈছে য'ত য'ত, কাৰণ আপুনি গম পায় বেলচৰ নলবাৰীৰ কিছুমান ভিতৰুৱা ঠাই আৰু ঠিক তেনেকৈ দুই এটা ঠাইত আমি য'ত য'ত আৰ্চেনিক পাইছিলোঁ, যেতিয়া সফল হৈছে আমি ৰিচেণ্টলি যিবিলাক ঠাইত এনেকুৱা আৰ্চেনিক পোৱা গৈছে সেই আটাইবিলাকতে ইতিমধ্যে আমাৰ হয়তো নিজৰ একো একোটা আঁচনি তাত আছেই, তাত ফিল্ট্ৰেশ্যন ব্যৱস্থা আছে, তাক আমি আপগ্ৰেড কৰিব লাগে। গতিকে আমি ছিমিলাৰ প্ৰচেছ সেইবিলাক ঠাইতো আমি কৰিবলৈ লৈছোঁ পৰ্যায়ক্ৰমে টাটা ট্ৰাষ্টৰ সহায়ত। ঠিক তেনেকৈ আপুনি আৰ্চেনিক ফ্লৰাইডৰ কথা যেতিয়া সুধিছে, ফ্লৰাইডৰ কাৰণেও আপোনাৰ আমাৰ গুৱাহাটী যিটো IIT, গুৱাহাটী IITৰ লগত আমাৰ এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছিলে 2023ত, আৰু সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংখনৰ অধীন মানে জৰিয়তে আমি ইলেক্ট্ৰোকোৱাগুলেশ্যন পদ্ধতি অৱলম্বন কৰি ইতিমধ্যে আপোনাৰ বকো অঞ্চলত আমাৰ হয় তাত, য'ত আপুনি দেখিছে ফ্লৰাইড যদি চাই আপুনি দেখিব তাত এটা পেটাৰ্ণ আছে ক'ত ক'ত ফ্লৰাইড পায়, পাৰ্টিকুলাৰলি পাহাৰৰ তেনেকুৱা দাঁতি কাষৰীয়া ঠাইবিলাকতে পায়।

0: গতিকে কাউন্সিলৰ তাত তিনিটা আঁচনিত আমি ইতিমধ্যে আই টি গুৱাহাটীৰ জৰিয়তে অৰ্থাৎ জইণ্টলি আমি কৰিছোঁ যাতে তাত সুন্দৰভাৱে আমি এই পৰিশোধন ব্যৱস্থাটো আগবঢ়াই নিব পাৰোঁ, আৰু য'ত আমি নেক্সট এনেকুৱা আৰু সমস্যাৰ পাওঁ তেতিয়াহ'লে একেধৰণৰ ব্যৱস্থাকে আমি যাতে ৰেপ্লিকেট কৰিব পাৰোঁ, যাতে তাতো প্ৰৱৰ্তন কৰিব পাৰোঁ।
1: শৰ্মা ডাঙৰীয়া
2: হয়,
1: হেল্ল, মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, যে বান হ'লে, বান হোৱাৰ পিছত পানী উৎসসমূহৰ দূষিত হয়, তাত বানৰ পিছত এই পানী উৎসৰ গুণগত মান পৰীক্ষাৰ বাবে কি কৰা হয়?
2: নাই, সেই মই আপোনাক আগতেই ক'লো যে আমি যিবিলাক জেগাত আপোনাৰ আমাৰ ৱেলবিলাক
1: চাবমাৰ্জ হৈ
2: গৈছিলে, চ'ৰ্চবিলাক য'ত চাবমাৰ্জ হৈ গৈছিলে, আমাৰ চৌধুৰী ডাঙৰীয়া অলৰেডি কৈছে যে আমাৰ এটা হ'ল চাৰ্ফেচ ৱাটাৰ চ'ৰ্চ আৰু গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চ। গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চ আমাৰ ডিপটুৱেলবিলাক, ডিপটুৱেলবিলাকত যি মানে চাৰ্ফেচ ৱাটাৰ চ'ৰ্চৰ যিখিনি উৎস সেইখিনি পানী আহিলে পানী গুচি গ'ল, আকৌ সেইখিনি আমাৰ যিটো নৰ্মেল ফিল্টাৰেশ্যন পদ্ধতিৰে সেইটো আমি কৰি থাকিব পাৰোঁ, তাত অসুবিধা নাই। কিন্তু যিখিনি আমাৰ ডিপটুৱেল যিবিলাকত আমাৰ চাবমাৰ্জ হৈছিলে, চাবমাৰ্জ হোৱাত আমি সেইখিনিত য'ত আমি পাৰোঁ পাম্পখিনি ৰিমুভ কৰি তাক আমি আমাৰ ডিছইনফেক্টেণ্ট দি পেলাই আমি ৱেলবিলাক ডিছইনফেক্ট কৰালোঁ, কৰি আকৌ পাম্প ইনষ্টল কৰি পেলাই আমি তাৰ পৰা মানে শোধিত পানী আমি ৰাইজক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এনেকুৱাও কিছুমান আমাৰ আছে, এতিয়া আপোনাৰ চৰাইদেউ মানে আমাৰ এই নেপালী খুঁটি চন্তক এইটো ছাইডত কিছুমান পাহাৰৰ জেগাত আমাৰ যিটো শিলতেই আমি বোৰ কৰি পেলাই আমাৰ ডি পি এছ দি পেলাই যিবিলাক ৱেল কৰিছিলোঁ সেইবিলাক আপোনাৰ তাত মানে বানৰ তাত তেনেকুৱা সাতোটা ৱেল আমি ইমান চেষ্টা কৰাৰ পিছত তাক আমি আকৌ কাৰ্যক্ষম কৰিব পৰা নাই এতিয়ালৈকে। মানে সেইখিনি ডুবি তাত গোটেই বস্তু সোমাই মানে এইটো জেনেৰেল নিচিনা নহয়, ৰকৰ শিলৰ মাজত যিটো শিল খান্দি পেলাই যিটো ৱেল কৰিছিলোঁ তেনেকুৱাকেইটা আমি আকৌ নতুন ৱেল কৰিব লাগিব, তাৰ তাৰবাবে গত্যন্তৰ নাই। আমি পৰা মানে বাকীখিনিত আমি গোটেইখিনিকে ডিছইনফেক্টেণ্ট দি পেলাই শোধন কৰি তাৰে আকৌ শোধন একুইফায়াৰটো যিটো পানী স্তৰ সেই স্তৰটো যাতে দূষিত হোৱাৰ পৰা ৰক্ষা কৰি আকৌ শোধন কৰি পেলাই তাক দিয়াৰ ব্যৱস্থা কৰিছোঁ।
1: চৌধুৰী ডাঙৰীয়া, আপোনাৰ পৰা জানিব, এই যে পানীক লৈ কিছুমান ভ্ৰান্ত ধাৰণা থাকে, বিশেষকৈ শুদ্ধিকৰণক লৈ, হেলোজেন টেবলেট বা ব্লিচিং পাউডাৰ ব্যৱহাৰ সেইবিলাক লৈ, এইবিলাক দূৰ কৰিবলৈ আপোনালোকে কি ধৰণৰ ব্যৱস্থা লৈছে?
0: মই ভাবোঁ যে এতিয়া মানুহ যথেষ্ট সচেতন হৈছে। ইতিমধ্যে আমাৰ চিফ ইঞ্জিনিয়াৰ কৈছে যে যেতিয়া দেখিছে যে লাষ্ট ইমান ডাঙৰ এটা বানপানীটো মানুহৰ কোনো ধৰণৰ বেমাৰ হোৱা নাই, কোনো ধৰণৰ হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰত কোনো ধৰণৰ ডাঙৰ বোজা আহি যোৱা নাই হেৰি কাৰণে। গতিকে মোৰ লাগিছে, কাৰণ আমি যিটো হেলোজেন টেবলেট বা ব্লিচিং পাউডাৰ মানুহৰ দেখা যায় যে ব্লিচিং পাউডাৰটো যদি পানীত স্মেলটো বেছি পায় তেওঁলোকে এইটো গ্ৰহণ কৰিব নোখোজে। কিন্তু এতিয়া লাহে লাহে মানুহে বুজি পাইছে যে এইটো কিয় লাগে। যদি আপুনি চায় যে আমাৰ হিউমেন মানুহ হ'ল এই যে পেথোজেনিক বেক্টেৰিয়া যিবিলাক থাকে, অৰ্থাৎ বেমাৰ সৃষ্টিকাৰী যিবিলাক বেক্টেৰিয়া থাকে, সেই বেক্টেৰিয়াখিনি কেৰিয়াৰ বহুত পৰিমাণত মানুহে হয়। আপুনি যদি বেক্টেৰিয়াবিলাকৰ বাৰু মই নাম এতিয়া ক'ব খোজা নাই, চেগেলিয়া বেক্টেৰিয়া যিবিলাকৰ কলেৰা ডায়েৰিয়া যিবিলাকৰ কাৰণে হয় এইবিলাকৰ কাৰণে, গতিকে সেই বেক্টেৰিয়াটো কিল কৰাৰ এটা ব্যৱস্থাই হ'ল যে আপোনাৰ আইডাৰ এনেকুৱা যে ডিছইনফেক্টেণ্ট বুলি ক'লে ক্লৰিন এটা হ'ল মানে অতি সহজে উপলব্ধ ডিছইনফেক্টেণ্ট যাক মানে বীজাণুমুক্তকৰণ কৰা বুলি কয়। গতিকে এইটো বীজাণুমুক্তকৰণ কৰিবৰ কাৰণে দিয়া হৈছে, যদি সেইটো ভিতৰত যায় আপুনি গমেই পাইছে মানে তেতিয়া কি হ'ব, বহুত সুস্থ মানুহ হঠাৎ অসুস্থ হৈ পৰে, আৰু বহুত নিজৰে মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ আছে, গতিকে হঠাৎ তেওঁলোকক হস্পিটেলাইজ কৰিবলগীয়া হয়। যাতে সেইটো নহয়, যিটো আমাৰ মই আকৌ ৰিপিট কৰিছোঁ, ইমান ডাঙৰ বানপানীত কোনো মানুহৰ যে একো এনেকুৱা বেমাৰ হোৱা নাই সেইটোৰ মূল এটা কাৰণ হ'ল যে এই ক্লৰিনযুক্ত হেলোজেন টেবলেট নাইবা ক্লৰিন ব্লিচিং পাউডাৰ ইউজ কৰি পেলাই বীজাণুমুক্ত।
1: আৰু এই আনফালে চাবলৈ গ'লে পৰিৱেশৰ দিশৰ পৰা এইটো বেছি সুবিধাজনক, কাৰণ প্লাষ্টিকৰ বটল ইউজ কৰা মানে আপোনাৰ
0: এইটোতো ক'লে অলপ আগতে, আৰু এই গোটেই ব্যৱস্থাটো আমি খুব সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আপুনি জানে যে আমাৰ গোটেই অসমত 83টা

0: অৰ্থাৎ 83টা এনেকুৱা আমাৰ নিজৰ লেবৰেটৰী আছে ডিপাৰ্টমেণ্টৰ, আৰু এই লেবৰেটৰীখিনি হ'ল NABL একৰিডেটেড, অৰ্থাৎ নেশ্যনেল বৰ্ড অফ একৰিডেশ্যন ফৰ লেবৰেটৰী যে থাকে তেওঁলোকৰ জৰিয়তে আমি একৰিডেটেড হয়, অৰ্থাৎ চাৰ্টিফাইড হয়। গতিকে সেইকাৰণে আমি জনসাধাৰণক এইটো আমি ক'ম যে যেতিয়া আমি কৰিছোঁ ব্লিচিং পাউডাৰ বা হেলোজেন টেবলেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত, তেওঁলোকেও নিজেও ইয়াত সচেতন হ'ব লাগে। আমাৰ পৰা যদি কিবা সহায় লাগে তেওঁলোকে আমাক ল'ব পাৰে।
1: শ্ৰোতাসকল, পানীয়ে প্ৰাণ, কিন্তু বানৰ বিভীষিকাৰ সময়ত অকণমান অসাৱধানতাৰ ফলত এই পানীয়েই বেমাৰ আজাৰৰ কাৰক হ'ব পাৰে। আজিৰ এই আলোচনাৰ পৰা জল জীৱন মিছনে বানাক্ৰান্ত অঞ্চলসমূহত কিদৰে বিকল্প আৰু কাৰিকৰী ব্যৱস্থাৰে পৰিষ্কাৰ পানী যোগানৰ চেষ্টা চলাইছে সেই বিষয়ে জানিব পাৰিলে। আজিলৈ সময় হৈছিল, অনুষ্ঠানৰ পৰা মই অৰূপ কুমাৰ শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্রি।
2: দৃষ্টিপাত। আজিৰ অনুষ্ঠানত জল জীৱন মিছন আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলত পৰিষ্কাৰ খোৱা পানী যোগান বিষয়ক এটি আলোচনা শুনিলে। ভাগ লৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা আৰু অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে। অনুষ্ঠানটিৰ আগ ধৰিলে অৰূপ কুমাৰ শৰ্মায়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটিমান গীত। প্ৰথমেই শুনক মৃদুলা দাসৰ কণ্ঠৰীতি গীত।

নায়ক ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰ'দৰ চিঠি চিনেমাখনৰ অংগৰাগ মহন্ত আৰু মৃন্ময়ী মমতাৰ দ্বৈতকণ্ঠৰ এই গীতটি।

আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুজৰাটৰ কাণ্ডলাত এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। সামগ্ৰিকভাৱে 2,300 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া এই প্ৰকল্পটোত প্ৰথম পৰ্যায়ত 1,200 কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতা সম্পন্ন এই ই মিথানল প্ৰকল্পই নিকা শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে এখন সুন্দৰ, সুস্থ, শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজে অগ্ৰণী ভূমিকা পালন কৰিব পাৰে। নিচামুক্ত ভাৰত সংকল্প যাত্ৰাৰ অংশ হিচাপে ধুবুৰী জিলাত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। সকলোকে নিচামুক্ত ভাৰত সংকল্প যাত্ৰা সফল কৰাৰ আহ্বান জনাই তেওঁ কয় যে ভাৰতৰ যুৱ সমাজ দেশৰ সৰ্ববৃহৎ শক্তি। বিশ্বৰ ভিতৰতে আমাৰ যুৱশক্তি অন্যতম বৃহৎ সম্পদ আৰু তেওঁলোকৰ দৃঢ় সংকল্প তথা সংস্কাৰ সমৃদ্ধ আচৰণৰ জৰিয়তে আমি সমাজৰ প্ৰত্যাহ্বানসমূহৰ দৃঢ়তাৰে সন্মুখীন হ'ব পাৰোঁ। তেওঁ প্ৰতিগৰাকী যুৱক যুৱতীকে মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বান জনায়। নগাঁও উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। সংসদীয় সমষ্টিটোৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত আজি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোৰবন্ধাত অসম গণ পৰিষদৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নিৰ্বাচনী সভাত অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। ভোৰবন্ধাৰ উপৰিও আজি অগপৰ নেতাসকলে জাগীৰোড, ৰহা, লাহৰীঘাট বিধানসভা সমষ্টিত আয়োজিত নিৰ্বাচনী সভাত ভাগ লয়। ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্য শইকীয়াই তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিবলগীয়া অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে। জিলাখনত নিৰ্বাচনৰ সময়ছোৱাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ইয়াৰ পাছতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ ষ্ট্ৰংৰুম আৰু ভোটগণনা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। নগাঁও জিলাৰ 85 বছৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম আগ্ৰহী ভোটদাতাসকলৰ পৰা ঘৰে ঘৰে গৈ ভোটগ্ৰহণ ব্যৱস্থা আজিৰে পৰা আৰম্ভ হৈছে। এই বিশেষ ব্যৱস্থাৰ বাবে গঠন কৰা 31টা দলে আজি জিলাখনৰ বিভিন্ন স্থানত গৈ বেলটযোগে ভোটগ্ৰহণ কৰে। নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰায়ডিঙিয়া আৰু বগৰীগুৰি পাম অঞ্চলৰ কেইবাগৰাকীও ভোটদাতাৰ পৰা এই ব্যৱস্থাৰ জৰিয়তে ভোটগ্ৰহণ কৰা হয়। নিৰ্বাচন আয়োগে নিয়োগ কৰা পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু বাসুকীনাথ ঝাৰ তত্বাৱধানত এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। এই ব্যৱস্থাত যাতে ভোটদাতাৰ গোপনীয়তা আৰু স্বতন্ত্ৰতা খৰ্ব নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে পৰ্যবেক্ষকদ্বয়ে ভোটগ্ৰহণৰ দায়িত্বত থকা বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে অহা 29 ছেপ্টেম্বৰৰ ভিতৰত নগাঁও জিলাৰ মুঠ 2,242জন বিশেষ ভোটদাতাৰ পৰা তেওঁলোকৰ ঘৰলৈ গৈ ভোট সংগ্ৰহ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

চিত্রগীত অসমীয়া ছবির গীতেরে সজোয়া অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 মিনিটত নিশাৰ আঞ্চলিক বাতৰি।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী কাৰ্বি পাহাৰৰ জনপ্ৰিয় সুৰকাৰ, গীতিকাৰ আৰু কণ্ঠশিল্পী পখিলা লেকথেপি। পখিলা লেকথেপিৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ এয়া তৃতীয় তথা অন্তিম খণ্ড। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

পখিলালেক টিভিয়ে আকাশবাণীত গীত গাই থকাৰ সময়ৰ কথা। সেই সময়ত গ্ৰামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰা হৈছিল। গ্ৰামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰাৰ সামৰ্থ্য পখিলালেক টিভিৰ নাছিল, তথাপি এখন লং প্লে ৰেকৰ্ডত গীত ৰেকৰ্ডিং কৰাৰ সুযোগ লাভ কৰিছিল পখিলালেক টিভিয়ে।

0: অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসংস্কৃতি, লোকনৃত্য, লোকসংগীত, লোকনাটক, হস্তশিল্প আৰু ঐতিহ্য ৰক্ষাৰ বাবে অসম জনসংস্কৃতি সমিতিয়ে কাম কৰে। অসম জনসংস্কৃতি সমিতিৰ দ্বাৰা বাণীবদ্ধ কৰা সেইখন লং প্লে ৰেকৰ্ডত পখিলা লেকথেপিয়ে কাৰ্বি লোকগীত আৰু এটি আধুনিক গীত গাইছিল। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত বাণীবদ্ধ কৰা এল পি ৰেকৰ্ডৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেকথেপিয়ে কয়,
1: মোক সদৌ অসম জনসাংস্কৃতিক সমিতিসকলে মোক আমন্ত্ৰণ কৰিলে যে আপুনি আহি পেলাই আমাৰ এটা লং প্লে হ'ব, তাত বাৰে বৰণীয়া মানে সকলো জনজাতিৰ গানবিলাক থাকিব, আপুনি লগতে আহি পেলাই আমাৰ লগত গাব, এটা আধুনিক গীত আৰু এটা মডাৰ্ণ ছং আৰু এটা ফক ছং গাই দিব লাগিব বুলি পেলাই মই তাৰপিছত গ'লোঁ গুৱাহাটী জ্যোতিচিত্ৰবনতে ৰেকৰ্ডিং হৈছিলে। সেইটো দাম্পনী বাংছ পীৰ্থেটো গালোঁ আধুনিকটো, আৰু ফক ছংটো হৈছে

0: গুৱাহাটীত দূৰদৰ্শন কেন্দ্ৰ স্থাপন হোৱাৰ কেইবছৰমানৰ পাছৰ কথা। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই কাৰ্বি গীত গাবলৈ পখিলা লেকথেপিক আমন্ত্ৰণ জনাইছিল। সেই আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰত গীত গাইছিল। সেই কথা সোঁৱৰি পখিলা লেকথেপিয়ে কয়,
1: দূৰদৰ্শন কেন্দ্ৰত মই চান্স পাইছিলোঁ 1984তে গাইছিলোঁ দাম্পনি বংশৰ বিৰুদ্ধে গীতটো তাতে
2: গালোঁ।
1: যেতিয়া মই টিভি চেণ্টাৰত গান গাবলৈ গৈছিলোঁ এই গীতটি গাইছিলোঁ দাম

0: গীতটি আপোনাৰ নিজা নেকি?
1: হয়, নিজে লিখা, নিজে সুৰ দিয়া।
0: এইটো গীতৰ নেপথ্যৰ কথাটো ক'ব নেকি?
1: গীতটো এসময়ত মোৰ লাইফত ৰোমান্টিকৰ ক্ষেত্ৰত খুব ট্ৰেজেডি আছিলে মোৰ। ইয়াৰ লগতে মই যেতিয়া গাভৰু হৈ আছিলোঁ খুব ট্ৰেজেডি লাইফ আছিলে। মই খুব দুখীয়া ঘৰৰ ছোৱালী হওঁ না, আৰু মোক যিটো ভাল পাইছিলে সেইটো ল'ৰাটো খুব ধনী ঘৰৰ ল'ৰা হয়। সি কিন্তু মোক দুখীয়া বুলি ঘিণ কৰা নাই, কিন্তু তাৰ পৰিয়ালবিলাকে, মা দেউতাবিলাকে দুখীয়া ঘৰৰ ছোৱালী আনিব নালাগে, সেইটো বাবে মানে মোৰ অন্তৰটো মানে খুব দুখ লাগে। কাৰণ আমি সৰুৰে পৰা ভাল পোৱা হওঁ, সেইটো শৈশৱকালৰ পৰা আমালোকে ভাল পোৱা হয়, কিন্তু অৱশেষত হেৰাই গ'ল। পিছতে মই ভাবিলোঁ এই পৃথিৱীৰ আৰু প্ৰেম বোলা বস্তুটো খুব বেয়াটো না, মই ভাবিলোঁ পৃথিৱীত আৰু মোৰ কোনো নাই, মোক কোনেও মৰম কৰোঁতা নাই। যেতিয়া মই পৃথিৱীত এই অলপ সময় মই ঘূৰি ফুৰিছিলোঁ, গালোঁ, নাচিলোঁ, চবৰে লগত মিলা প্ৰীতি কৰিলোঁ, চৰাই চিৰিকটি আৰু বনৰীয়া ফুলবিলাকতো মই খেলিলোঁ, কিন্তু মোৰ অন্তৰটো সেইটোৱে থাকি গ'ল। গতিকে মই গুচি যোৱাৰ পিছত তোমালোকে মোৰ নামটো স্মৰণ কৰি থাকিবা, এইটোৱে। মই গুচি গ'লে আৰু ঘূৰি নাহিম আৰু, কাৰণ ইয়াতো আৰু মৰমবিহীন পৃথিৱীৰ আহি মই কি কৰিম, এইটোৱে আৰু আচলতে। খুব ডাঙৰ ৰোমান্টিক এইটো।

0: আপুনি হেমপ্ৰে কাণ্ডৰ সময়তো বহুত গীত গাইছিলে, সেই বিষয়ে কওক।
1: এইটোৱে মোৰ আকৌ দ্বিতীয়বাৰ চান্স পোৱাটো, যেতিয়া ঘৰৰ পৰা মোক নানা ধৰণৰ মানে অশ্লীল বদনামবিলাক দি মই যেতিয়া ষ্টপ হৈ গৈছিলোঁ, ৰৈ গৈছিলোঁ, আকৌ সেই হেমপ্ৰেক মই যে কৈছোঁ এইটো সময়তহে আকৌ দুনাই মই হেৰি কৰিছিলোঁ, আগবাঢ়ি গ'লোঁ আকৌ।

0: 1985 চনৰ 15 আগষ্টত অসম চুক্তি সম্পাদন হৈছিল। সেই বছৰৰ ডিচেম্বৰ মাহত অসমত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনত বিজয়ী হৈ আঞ্চলিক দলে অসমত চৰকাৰ গঠন কৰিছিল। পাহাৰীয়া জিলাখনৰ সহযোগী ৰাজনৈতিক দলৰ নেতাৰ সৈতে চৰকাৰৰ মত বিৰোধ হৈছিল, ফলত কাৰ্বি পাহাৰত হেমপ্ৰেক আন্দোলন হৈছিল। হেমপ্ৰেক আন্দোলনে কাৰ্বি ৰাজ্যক দুভাগত বিভক্ত কৰিছিল। সাংসাৰিক অশান্তিত ঘৰতে সোমাই থকা পখিলা লেকথেপিয়ে কাৰ্বি জাতিৰ তেনে দুৰ্যোগৰ সময়ত ঘৰৰ পৰা পুনৰবাৰ ওলাই আহিছিল ৰাইজৰ মাজলৈ। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেকথেপিয়ে কয়,
1: ৰাইজৰ লগত মই ওলাই যাম, মোক ৰাইজ লাগে। মই দুখীয়া ঘৰৰ ছোৱালী হৈ ধনী ঘৰত আহিছোঁ, ইমান অত্যাচাৰ মাজত থাকিলোঁ, কিন্তু ৰাইজৰ মৰম চেনেহ পাইহে মোক ৰাইজে চবেই গান ভাল পায়। এদিন সি ডাঙৰ শিল্পী হ'ব, ডাঙৰ গায়িকা হ'ব বুলি মোক কিমান আশীৰ্বাদ কৰে, সেই আশীৰ্বাদটো মই নেহেৰুৱাম বুলি পেলাই মই ওলাই গৈছিলোঁ। তেতিয়াই মুভমেণ্টৰ সময়তহে আকৌ গান গোৱা আৰম্ভ কৰিছিলোঁ। আমাৰ ডিফুত কৰিছিলোঁ প্ৰথমবাৰ, আৰু এই গীতটি হৈছে গান প্ৰথমতে মই গাইছিলোঁ।

0: ইতিমধ্যে প্ৰথমবাৰ গাইছিলোঁ। জয়সিং ৰংপিয়ে লিখিছিলে, সুৰ ময়ে দিছিলোঁ।
1: এই আন্দোলনৰ সময়ছোৱাত আপুনি কিমানটা গীত ৰচনা কৰিলে?
0: এইটো হেৰি, আমি য'তেই যাওঁ এটা এটা গাওঁ, হেৰি বহুত আছে গানবিলাক, কিন্তু মোৰ সিমানটো মনত নাই।

1977 চন কাৰ্বি আংলঙত গঠন কৰা হৈছিল কাৰ্বি কালচাৰেল ছ'চাইটি, চমুতে KCS। কাৰ্বি কালচাৰেল ছ'চাইটি হৈছে কাৰ্বি জাতিৰ মুখ্য সাংস্কৃতিক সংগঠন।

কাৰ্বি কলা সংস্কৃতিৰ সংবৰ্ধন, সংৰক্ষণ, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে 1995 চনত কাৰ্বি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰকান্ত তেৰাং আৰু সম্পাদক ধৰম সিং তেৰণৰ নেতৃত্বত গঠন কৰা হৈছিল হাইমু অপেৰা।

ডিফুৰ তাৰালাংছত মুখ্য কাৰ্যালয় প্ৰতিষ্ঠা কৰি কাৰ্বি কালচাৰেল ছ'চাইটিয়ে নৱপ্ৰজন্মক গীত, মাত, নৃত্য আদি শিকোৱাৰ ব্যৱস্থা কৰিছিল। কাৰ্বি কিংবদন্তী হাইমুৰ কাহিনীক নাট্যৰূপ দি গীত নৃত্যৰ মাধ্যমেৰে প্ৰদৰ্শন কৰাৰ বাবে আখৰা কৰোৱাইছিল।

0: 1998 চনত কাৰ্বি কালচাৰেল ছ'চাইটিৰ সম্পাদক চন্দ্ৰ সিং ক্ৰ'ৰ নেতৃত্বত হাইইমু অপেৰাই কাৰ্বি আংলঙৰ গাঁৱে ভূঞে হাইইমুৰ কাহিনী প্ৰচাৰ কৰিছিল। হাইইমু অপেৰাত পখিলা লেকথেপিও যোগদান কৰিছিল আৰু একেৰাহে প্ৰায় তিনি মাহ ৰাইজৰ মাজত গীত গাইছিল। এই সন্দৰ্ভত পখিলা লেকথেপিয়ে কয়,
1: যেতিয়া কেচিয়াছৰ তৰফৰ পৰা হাইইমু এটা হেৰি অপেৰা খুলিছিলে, এই হাইইমু অপেৰাটো গোটেই কাৰ্বি আংলং ইষ্ট ৱেষ্ট তিনি মাহ চলি আমি গৈছিলোঁ। সেইটো সময়তে আৰু বহুত গালোঁ, এইবিলাক গীতটি এতিয়া মোৰ মনতেই নাই, বহুত গাইছিলোঁ।

0: আপুনি কেইবাটাও বঁটা লাভ কৰিছে, শিল্পী বঁটাও পাইছে আপুনি, অসম গৌৰৱ বঁটা পাইছে, এই বঁটাবিলাকৰ বিষয়ে কওকচোন।
1: মই টোটেলি বঁটা লাভ কৰাটো সম্বৰ্ধনা আৰু এৱাৰ্ড লৈ 30টা বঁটা লাভ কৰিলোঁ বহুতো সভাত। পিছতে মোৰ প্ৰথম এৱাৰ্ডটো হৈছে এই যে কাৰ্বি কুমৰিপি যে মই কৈছিলোঁ ইউথ ফেষ্টিভেলত, এইটোৱেই মানে প্ৰথম এৱাৰ্ডটো, এইটো হৈছে 1976ত। আৰু দ্বিতীয়বাৰ পাইছোঁ সেইটো 1977ত, এইটোৱে মোৰ প্ৰথম এৱাৰ্ড কাৰ্বি কুমৰিপি।

0: জীৱনকালত পখিলা লেখথিপিয়ে অলেখ বঁটা সন্মান লাভ কৰিছে। কাৰ্বি কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2011 চনত অসম আইডলে পখিলা লেখথিপিক কুইন অৱ মেলোডি উপাধিৰে সন্মানিত কৰিছিল। 2009 চনত সৰু অসম ছাত্ৰ সন্থাৰ গুৱাহাটী শাখাই পখিলা লেখথিপিক প্ৰদান কৰিছিল স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা। 2018 চনত গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰে পখিলা লেখথিপিক প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছিল লুইত গৌৰৱ বঁটা।
1: কাৰ্বি কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে 2023 চনৰ 17 জানুৱাৰীত অসম চৰকাৰে পখিলা লেখথিপিক প্ৰদান কৰিছে শিল্পী বঁটা আৰু শিল্পী পেঞ্চন। 2024 চনত পখিলা লেখথিপিক প্ৰদান কৰা হয় অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কালচাৰ্ছ অৱ ৰেচিষ্টেণ্ট নেটৱৰ্ক ফাউণ্ডেশ্যন

0: টেলিভিশ্যনে 2024 চনত পখিলা লেকথেপিক প্ৰদান কৰিছে দ্য কালচাৰ্ছ অৱ ৰেচিষ্টেন্স এৱাৰ্ড। 2025 চনৰ মাৰ্চ মাহত প্ৰাগ নিউজে পখিলা লেকথেপিলৈ আগবঢ়াইছে প্ৰাগ প্ৰেৰণা বঁটা। জীৱনকালত লাভ কৰা বঁটা আৰু সন্মানৰ কথা পখিলা লেকথেপিয়ে কয়।
1: কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা বেষ্ট ছিংগাৰ সকলো ক্ষেত্ৰতে
2: শ্ৰেষ্ঠ
1: মানে গায়িকা হিচাপে 23 জুন 1998 মোক দিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা। কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰাই হয় আকৌ সকলোতকৈ মিঠা আৰু সকলোতকৈ মানে বেষ্ট সুৰীয়া নিজে সুৰ দিয়া নিজে লিখা সেইটো কাৰণে আকৌ তেওঁলোকে দ্বিতীয়বাৰ আকৌ বেষ্ট ছিংগাৰ হিচাপে মোক আকৌ বঁটা দিলে তেওঁলোকে 23 জুন 2009 তাৰিখে। হিলছ আইডলৰ পৰা মোক কুইন অৱ মেলডি এৱাৰ্ডটো মোক আকৌ তেওঁলোকে দিলে। সেইটো হৈছে 2010 চনৰ মাৰ্চ মাহৰ 14 তাৰিখে। গুৱাহাটী ষ্টুডেণ্ট ইউনিয়ন তৰফৰ পৰা স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা দিছিলে মোক 2009 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে। ইণ্ডিয়ান অইল ৰিফাইনেৰী তৰফৰ পৰা মোৰ গীতবিলাক ভাল পায়, বিশেষকৈ দাম্পনী বাংসাপীৰ গীতটি খুব ভাল পাইছিলে তেওঁলোকে। মই নিজে লিখা নিজে সুৰ দিয়া আৰু বহুতো গান তেওঁলোকে শুনিলে আৰু মোৰ গানৰ সুৰবিলাক যেনেকুৱা মেলডি তেওঁলোকে মানে খুব ভাল পাইছে কাৰণে অইল ৰিফাইনেৰী কমিটিসকলে লুইট গৌৰৱ এৱাৰ্ডটো 2018 চন এপ্ৰিল মাহৰ 16 তাৰিখে তেওঁলোকে মোক দিলে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা তৰফৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী বঁটা দিয়া হ'ল। এইটো হৈছে যোৰহাটতে দিছে 2023 চন জানুৱাৰী মাহৰ 17 তাৰিখে। অসম গৌৰৱ এৱাৰ্ড মোক দিয়া হৈছে, সেইটো হৈছে 2024 চন ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে গুৱাহাটীৰ কলাক্ষেত্ৰত। USA কালচাৰ অৱ ৰেচিষ্টেন্স নেটৱৰ্ক তৰফৰ পৰা কালচাৰ অৱ ৰেচিষ্টেন্স এৱাৰ্ড 2024 চন সেইটো খুব ডাঙৰ এৱাৰ্ড মোক দিছিলে। গল্ডেন জুবলি সময়তে এৱাৰ্ডটো মোক দিছিলে। আৰু এই অলপ আগতে হৈ গৈছিলে আমাৰ এই দুটা প্ৰাগ নিউজ 2025 চন এই যে 8 মাৰ্চ মহিলা উইমেন ডে নাৰী দিৱস দিনাখন মোক দিছিলে সৰু সজাই হেৰি ষ্টেডিয়ামতে দিছিলে। তো প্ৰাগ প্ৰেৰণা এৱাৰ্ড।

0: জীৱনত কি পালোঁ কি নাপালোঁ এইলৈ পখিলা লেখথেপি চিন্তিত নহয়। জীৱনৰ বাকী সময়ছোৱা ৰাইজৰ মৰম চেনেহৰ মাজত অতিবাহিত কৰিব খোজা আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেখথেপিয়ে মনৰ কথা এইদৰে কয়।
1: মোৰ ভাল লাগে মোৰ এই শিল্পী জীৱন। মই এটা খুব চিন্তা কৰি থাকোঁ, শিল্পী মানুহৰ মনবিলাক খুব বহল, সৰল, সোজা, মৰম চেনেহ সদায় থাকে। যাতে মোৰ এই মৰম চেনেহ, এই সৰল সোজা মনটো, বহল মনোভাৱটো যাতে থাকে, মই সকলোৰে লগতো যাতে ভাল হৈ থাকিব পাৰোঁ, মই তাকে বিচাৰোঁ। যিমানখিনি পাৰ হৈ আহিলোঁ এতিয়া মোৰ তাকে বিচাৰিছোঁ, যাতে আমাৰ কাৰ্বি ৰাইজ যাতে মোক যেনেকৈ প্ৰথমৰ পৰা মোক যেনেকৈ ভাল পাইছিলে তেওঁলোকে, ঠিক তেনেকৈ যাতে মোৰ এই বয়স হালি গৈছে, চকু নেদেখা হ'লোঁ, কাণ নুশুনা হ'লোঁ, কঁকাল হালি গ'লোঁ, তথাপিও মনটো গাভৰুৰ নিচিনা হৈ আছে, তেতিয়া আৰু মই সেই ৰাইজৰ কথাটোহে মোৰ মনত পৰে। গতিকে আগন্তুক দিনলৈকো মই ৰাইজৰ মৰম চেনেহৰ মাজতহে থাকিম বুলি ভাবিছোঁ। আৰু মোক এতিয়া এইটো বয়সত মই খালি ঈশ্বৰক সাধনা কৰি ভাল পাওঁ।

0: অসমবাসীলৈ পখিলা লেখথেপি চিৰকৃতজ্ঞ। অসমবাসীৰ পৰা পোৱা অপত্য মৰম, চেনেহ আৰু আশীৰ্বাদৰ কথা পখিলা লেখথেপিয়ে চিৰদিন মনত ৰাখিব। আকাশত জোনবেলি থকালৈকে পাহাৰ ভৈয়ামৰ সম্প্ৰীতি অটুট থাকক, তাকেই কামনা কৰি পখিলা লেখথেপিয়ে কয়,
1: মই খুব ভাল পাওঁ আৰু খুব ধন্যবাদ দিছোঁ যে অসম ৰাইজে মোক যে মোক ইমানখিনি আগবঢ়াই মোক তুলি দিলে, মই খুব ভাল পাইছোঁ। আৰু কিন্তু সেইটো মোৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, কাৰণ ৰাইজে মোক উৎসাহ উদ্দীপনা দিয়া, ৰাইজে মোক উঠাই দিয়াৰ কাৰণেহে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। গতিকে অসম ৰাজ্যৰ লগত আমাৰ কাৰ্বি আংলঙত ৰাইজে যাতে সকলো ক্ষেত্ৰতো সকলো কাৰ্যটো যাতে হেৰাই নাযায়, ছিগি নাযায়, সেইটোহে মই বিচাৰিছোঁ এতিয়া, সেইটোহে লাগে মোক। সেইকাৰণে অসম ৰাজ্যক মোক যে এৱাৰ্ডবিলাক দিছে কাৰণে মই সিমানখিনি প্ৰশংসা কৰিছোঁ সেইটো নহয়, এইটো মোৰ শিল্পী জীৱনৰ যিটো মনোভাৱটো, যাতে অসম কাৰ্বি আংলং আমি ভাগ হ'ব নালাগে, সেই মই সেইটোহে বিচাৰোঁ। সকলো ক্ষেত্ৰতো যাতে মিলা প্ৰীতিৰে সকলো ক্ষেত্ৰত আগবাঢ়ি যায়, সেইটোহে লাগে।

এইগৰাকী অসমৰ যশস্বী জন্মজাত গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা আলাপ অনুৰাগৰাজিৰ শিল্পী পখিলা লেখথিপিৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা পখিলা লেখথিপি চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাঠেয় হওক তাকেই কামনা কৰিছোঁ।

আলাপ অনুরাগ। কার্বি পাহাৰৰ যশস্বী সুৰকাৰ, গীতিকাৰ আৰু কণ্ঠশিল্পী পখিলা লেকথেপিৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা আছিল অজয় কুমাৰ বৰাৰ। বিৱৰণী বিনীতা ডেকা আৰু অজয় কুমাৰ বৰাৰ। ডিফুৰ আৱৰ্ত ভৱনত থলিতে কৰা বাণীবন্ধনত সহযোগ কৰিছিল কাৰ্তিক সূত্ৰধৰ আৰু চন্দ্ৰিমা শৰ্মাই। কাৰিকৰী সহযোগী আছিল ললিত ৰায় আৰু বিজয় দাস। এই ধাৰাবাহিক লানিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব আজিৰ দৰে একেই সময়তে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।